এফ এম বেণ্ডৰ 102.7 MHz আৰু নিয়োজন AIR এপত, এয়া আকাশবাণী নগাঁও। ষ্টুডিঅ' ঘড়ীত 5:55 যোৱাৰ লগে লগে শ্ৰোতালৈ প্ৰীতি সম্ভাষণ তথা সুপ্ৰভাত জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজি বৃহস্পতিবাৰ 1948 জেঠ মাহৰ 27 তাৰিখ তথা ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ 11 জুন। ষ্টুডিঅ'ত মই হিৰণময় গোস্বামী, কাৰ্য সম্পাদন কক্ষত বন্তি শিখা বৰুৱা আৰু নিয়ন্ত্ৰণ কক্ষত আছে আশীষ মজুমদাৰ।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজ আৰু নিয়োজন এ আই আৰ এপত অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰযোগে। এতিয়া ক্ৰমে 6 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ হিন্দী বাতৰি আৰু 6:05 ইংৰাজী বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

0: US President Donald Trump has described Prime Minister Narendra Modi as a great one. In a social media post, President Trump said, Mr. Modi is a strong, healthy and wise man and will have many years of greatness and success ahead of him. External Affairs Minister Dr. S. Jaishankar met Bulgaria's Prime Minister Rumen Radev in Sofia yesterday. Dr. Jaishankar highlighted India's robust bilateral ties, recent opportunities created by the strengthening India-Bulgaria strategic partnership, and the imperative for closer bilateral cooperation to de-risk and diversify in an increasingly volatile world. In a social media post, he said they discussed deepening collaboration in trade and investment, pharma, semiconductors, AI, space, defense, mobility, tourism, and creative entertainment industry. The External Affairs Minister will visit Finland today to attend the 14th edition of the Kultaranta talks. And that is the end of this news bulletin.
1: FM Bender, 102.7 MHz, Aru, Niyojan Air Airport, Ea Akahbani Nagao. Eti Agbaraisu, Azir Onustan Poisiti. Bhaktimula Gitar Onustan, Upahona, Soybazi Punhavinitot. Pua Sara Soybazat, Hashtri Hongitar Onustanot. Prabhakar Dhakre Poribhankara. ভায়োলিন বাদন রাগ আহির ভৈরব তার পিছতে নিবেদিতা গায়নে পরিবেশন করা বরগীত শুনবলে পাব 7 বজাত আকাশবাণী গুহাটী কেন্দ্রের নিয়োগ বাতরি আর 7:05 অসমীয়া বাতরি রিলে করে শুনা হব সুপ্রভাত 7:15 7:30 মূর্ছনা 8 বজাত আকাশবাণী দিল্লী কেন্দ্রের সমাচার প্রভাত 8:15 মর্নিং নিউজ 8:30 আকাশবাণী গুহাটী কেন্দ্রের গীতিমালিকা 9 বজাত পুয়ার আঞ্চলিক বাতরি আর 9:15 জেলা রেহরূপ রিলে করে শুনা হব 9:20 রেডিও আত্মকথা সোঁৱৰণী বালিচৰত বিশিষ্ট নাট্যকাৰ অৰুণ শৰ্মাৰ সৈতে হোৱা কথা বতৰা আজি তৃতীয় খণ্ড 9:50 অসমীয়া গীত 10 বজাত সতীশ দাস ৰচিত নাটক ফজিৰ 11 বজাত শুনবলে পাব 11 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি 11:05 বিবিধ ভাৰতী অনুষ্ঠান 12 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ হিন্দী বাতৰি 12:05 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি 12:15 বিবিধ ভাৰতীৰ অনুষ্ঠান 1:40 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া বাতৰি 1:50 পুনৰ বিবিধ ভাৰতীৰ অনুষ্ঠান 2:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ ইংৰাজী বাতৰি আৰু 2:15 আকাশবাণী দিল্লী কেন্দ্ৰৰ হিন্দী বাতৰি 8:30 বিবিধ ভাৰতীৰ অনুষ্ঠান 3:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি 3:05 পুনৰ বিবিধ ভাৰতীৰ অনুষ্ঠান 4:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া মুখ্য বাতৰি 4:02 বিবিধ ভাৰতীৰ অনুষ্ঠান 4:29 আমাৰ কেন্দ্ৰৰ অনুষ্ঠান সম্পৰ্কীয় ঘোষণা বিয়লি 4:30 যুৱ তৰংগ 5:00

ইমান পৰে উপাসনানুষ্ঠানত ক্ৰমে সমবেত কণ্ঠত বৰগীত, দম্বৰধৰ পাঠকৰ কণ্ঠত লোকগীত আৰু সমবেত কণ্ঠত ভক্তিমূলক গীত শুনিলে। আজিৰ উপাসনা ইমানতে সামৰা হ'ল। আকাশবাণী নগাঁও, এতিয়া শুনক প্ৰভাকৰ ঢাকৰে পৰিৱেশন কৰা ভায়লিন বাদন, ৰাগ অহিৰ ভৈৰৱ।

ইমান পৰে প্ৰভাকৰ ঢাকৰে পৰিৱেশন কৰা ভায়লিন বাদন শুনিলে। ৰাগ আছিল অহিৰ ভৈৰৱ। আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো নিবেদিতা গায়নে পৰিৱেশন কৰা বৰগীত। প্ৰথমে শুনক শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত এই বৰগীতটি।

0: দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত এমএছচি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লক' পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অট'মোবিল ইঞ্জিনিয়াৰিং, ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার।

0: support.
1: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528.
2: আকাশবাণী গুৱাহাটী সৰ্বক্ষণ সৰ্বত্ৰ
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত নীতি আয়োগৰ একাদশ পৰিচালনাৰ বৈঠকত সভাপতিত্ব কৰিব। দেশৰ 140 কোটি নাগৰিকৰ আশা আকাংক্ষা নিশ্চিতভাৱে পূৰণ হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে NDAৰ বৈঠকত প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ বাবে অভিনন্দন জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি আকাশবাণীৰ জয়পুৰ কেন্দ্ৰত 20 কিলোৱাট ক্ষমতাসম্পন্ন এটা FM ট্ৰান্সমিটাৰ মুকলি কৰিব আৰু সাংস্কৃতিক মন্ত্ৰালয়ে সংগীত নাটক একাডেমী ফেলোশ্বিপ, সংগীত নাটক একাডেমী বঁটা আৰু উস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত নীতি আয়োগৰ একাদশ পৰিচালনাৰ বৈঠকত সভাপতিত্ব কৰিব। বিকশিত ভাৰতৰ বাবে প্ৰধানমন্ত্ৰীৰ টীম ইণ্ডিয়াৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই বছৰৰ বিষয়বস্তু হৈছে বিকশিত ভাৰতৰ বাবে সামগ্ৰিক মানৱ উন্নয়ন 2047। বয়স, অঞ্চল, লিংগ বা আৰ্থসামাজিক পটভূমি নিৰ্বিশেষে প্ৰতিগৰাকী ভাৰতীয়ৰ কল্যাণ তথা উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ। পৰিচালনা পৰিষদৰ বৈঠকত এই দৃষ্টিভংগীক বাস্তৱায়িত কৰা আৰু ইয়াক দেশৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে দৃঢ় তথা পৰিমাপযোগ্য ফলাফললৈ ৰূপান্তৰিত কৰাৰ বিষয়ে আলোচনা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ 140 কোটি নাগৰিকৰ আশা আকাংক্ষা নিশ্চিতভাৱে পূৰণ হ'ব। তেওঁ কয় যে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা NDA সদায়ে ৰাষ্ট্ৰৰ আস্থা অধিক শক্তিশালী কৰি আহিছে। কালি সন্ধিয়া নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত NDAৰ এখন বৈঠকত ভাষণ দি তেওঁ কয় যে কংগ্ৰেছৰ বিশ্বাসঘাতকতাৰ পাছত দেশৰ জনসাধাৰণে NDA চৰকাৰক নিজৰ আস্থা অৰ্পণ কৰিছে। তেওঁ কয় যে প্ৰথমবাৰৰ বাবে দেশৰ জনসাধাৰণে প্ৰত্যক্ষ কৰিছে যে যেতিয়া এখন চৰকাৰ সঠিক উদ্দেশ্যৰে পৰিচালিত হয় তেতিয়া উন্নয়নো দ্ৰুতগতিত হয়। NDA চৰকাৰে এই 12 বছৰত 25 কোটিতকৈও অধিক লোকক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত কৰাটোৱে এই চৰকাৰৰ নীতিসমূহ শুদ্ধ আৰু ইয়াৰ দিশ সঠিক বুলি প্ৰতিফলিত কৰিছে বুলিও তেওঁ মত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে দেশৰ জনসাধাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজনৈতিক স্থিতিশীলতাৰ গুৰুত্ব বুজি পাইছে। তেওঁ উল্লেখ কৰে যে 2014 চনৰ আগত দশকবোৰত দেখা দিয়া অস্থিৰতাই দেশখন যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছিল, কিন্তু জনসাধাৰণ এতিয়া এখন সুস্থিৰ চৰকাৰৰ কাম কাজৰ সাক্ষী হৈ ইয়াৰ নিৰ্ণায়ক সামৰ্থ্যৰ শলাগ লৈছে। শ্ৰীমোদীয়ে কয় যে আজি দেশৰ প্ৰতিগৰাকী নাগৰিক বিকশিত ভাৰতৰ সপোনেৰে ভৰি আছে আৰু এই সপোন কোনো এজন ব্যক্তি, চৰকাৰ বা ৰাজনৈতিক দলতেই সীমাবদ্ধ হৈ থকা নাই। ই দেশৰ প্ৰতিজন ব্যক্তিৰ সপোন আৰু সংকল্পত পৰিণত হৈছে আৰু এই সপোন পূৰণৰ বাবে সকলোৱে প্ৰতিটো মুহূৰ্ত উৎসৰ্গা কৰিব লাগিব বুলিও তেওঁ কয়।
5: आज देश का हर नागरिक विकसित भारत के सपने से भरा हुआ है। विकसित भारत का सपना अब किसी एक व्यक्ति का नहीं रहा, किसी सरकार का नहीं रहा, किसी दल का नहीं रहा। देश के जन जन का सपना बन चुका है, संकल्प बन चुका है और इस सपने की पूर्ति के लिए हमें अपना हर पल समर्पित करना है। NDA के 12 वर्षों की एक बड़ी सफलता ये भी है कि देश কংগ্ৰেছ কে কুচক্ৰ সে আজাদ হুৱা।
4: যি সময়ত বিশ্বৰ প্ৰধান দেশসমূহৰ অৰ্থনীতিয়ে সংগ্ৰাম কৰি আছে সেই সময়ত ভাৰতে 2025-26 বৰ্ষত 7.7% বৃদ্ধিৰ হাৰ লাভ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে যোৱা ত্ৰৈমাসিকত ভাৰতৰ বৃদ্ধি 7.8%। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে NDA চৰকাৰে মহিলা সংৰক্ষণ, 3 তালাকৰ বিৰুদ্ধে আইন, কা আইন, ভাৰতীয় ন্যায় সংহিতা আৰু সৈনিকৰ বাবে ৰেংক 1 পেঞ্চনকে ধৰি ৰাষ্ট্ৰীয় স্বাৰ্থৰ যিকোনো সিদ্ধান্ত ল'বলৈ কেতিয়াও কুণ্ঠাবোধ কৰা নাই। ৰাষ্ট্ৰীয় স্বাৰ্থত সাহসী সিদ্ধান্ত গ্ৰহণৰ এই প্ৰক্ৰিয়া অব্যাহত থাকিব আৰু অধিক দ্ৰুতগতিত আগবাঢ়ি যাব বুলি তেওঁ আশ্বাস দিয়ে। শ্ৰীমোদীয়ে কয় যে আজিৰ আকাংক্ষিত ভাৰত কাইলৈৰ উন্নত ভাৰতৰ নিশ্চয়তা। তেওঁ কয় যে দেশৰ ডাঙৰ আকাংক্ষা আৰু সপোন আছে আৰু সেয়েহে ইয়াৰ সংকল্প আৰু লক্ষ্যও সমানেই বৃহৎ। মধ্যবিত্ত শ্ৰেণী এই আকাংক্ষাৰ চালিকা শক্তি বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে জীৱন যাপনৰ সুচলতা, মানসম্পন্ন জীৱন যাপন

আৰু নতুন নতুন সুযোগৰ সৃষ্টি কৰি তেওঁলোকৰ আশা পূৰণত মনোনিৱেশ কৰিছে। শক্তিখণ্ডৰ সন্দৰ্ভত শ্ৰীমোদীয়ে অতি সোনকালে 500 গিগাৱাট নবীকৰণযুক্ত শক্তিৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে সৌৰ শক্তি দ্ৰুতগতিত আগবাঢ়িছে যদিও পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰতো প্ৰচেষ্টা ত্বৰান্বিত কৰিব লাগিব। তেওঁ লগতে কয় যে ভাৰতে সেউজ হাইড্ৰজেন আৰু সেউজ এমনিয়াৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ইয়াৰ পূৰ্বে কালি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই ভাৰতৰ একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ কৃতিত্ব অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে। জনসাধাৰণৰ কল্যাণৰ ক্ষেত্ৰত চৰকাৰে দি অহা গুৰুত্বৰ বিষয়ে আলোকপাত কৰি দুখীয়া জনসাধাৰণক প্ৰশাসনৰ কেন্দ্ৰত ৰখা হৈছে বুলি প্ৰস্তাৱটোত উল্লেখ কৰা হয়। প্ৰস্তাৱটোত লগতে জনসাধাৰণৰ সবলীকৰণৰ সবিশেষ বিৱৰণো অন্তৰ্ভুক্ত কৰা হৈছে। NDA চৰকাৰৰ 12 বছৰ সম্পূৰ্ণ হোৱা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতৰ সৰ্বাধিক সময়ৰ বাবে অবিৰতভাৱে কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱা উপলক্ষে এই বৈঠক অনুষ্ঠিত হয়। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে এই প্ৰস্তাৱ আগবঢ়াই কয় যে ভাৰতৰ সৰ্বাধিক সময়ৰ বাবে অবিৰতভাৱে কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী মোদীলৈ এয়া এক ঐতিহাসিক সন্মান। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে NDAৰ মুখ্যমন্ত্ৰী আৰু নেতাসকলক তেওঁলোকৰ আন্তৰিক শুভেচ্ছাৰ বাবে ধন্যবাদ জনায়। তেওঁ কয় যে ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু আঞ্চলিক আকাংক্ষাক আগুৱাই নিয়াৰ বাবে NDAৰ যাত্ৰাক পাৰস্পৰিক বিনিময়ৰ সংকল্পৰ দ্বাৰা সংজ্ঞায়িত কৰা হৈছে। NDAয়ে ৰাষ্ট্ৰ আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ সেৱাত নতুন শক্তিৰে কাম কৰি যাব বুলি তেওঁ কয়। এই বৈঠকত বিজেপিৰ সভাপতি নীতিন নবীন, TDPৰ মুৰববী চন্দ্ৰবাবু নাইডু, JDUৰ নেতা সঞ্জয় ঝা, শিৱসেনাৰ মুৰববী একনাথ সিন্দে, LJPৰ নেতা চিৰাগ পাছোৱানকে ধৰি আন আন মন্ত্ৰী আৰু নেতাসকল উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনী, মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিম, জাৰ্মানৰ চেঞ্চেলৰ ফেডৰিক মাৰ্চ, কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক তেওঁলোকৰ আন্তৰিক শুভেচ্ছা আৰু বাৰ্তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীক ধন্যবাদ জ্ঞাপন কৰি কয় যে ভাৰত ইটালী বিশেষ কৌশলগত অংশীদাৰিত্বৰ শক্তিশালী গতিবেগক দুয়োখন ৰাষ্ট্ৰৰ পাৰস্পৰিক লাভৰ বাবে গঢ়ি তুলিবলৈ তেওঁ আগ্ৰহী। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয় যে ভাৰত আৰু মালয়েছিয়াৰ মাজৰ শক্তিশালী তথা চিৰস্থায়ী বন্ধুত্বক তেওঁ গভীৰভাৱে মূল্য দি দুয়োখন দেশৰ জনসাধাৰণৰ সুবিধাৰ্থে অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে মালয়েছিয়াৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী। ৰেলৱে তথ্য আৰু সম্প্ৰচাৰ, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এদিনীয়া ভ্ৰমণসূচীৰে আজি জয়পুৰত উপস্থিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আকাশবাণী জয়পুৰ কেন্দ্ৰত উপস্থিত হৈ ভাৰ্চুৱেল মাধ্যমেৰে জয়সলমেৰ জিলাৰ ৰামগড়ত এটা 20 কিলোৱাট ক্ষমতাসম্পন্ন FM ট্ৰান্সমিটাৰ মুকলি কৰিব। প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ প্ৰাসুন যোশীও অনুষ্ঠানত উপস্থিত থাকিব। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে জয়পুৰৰ মালভিয়া ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানত আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সাংস্কৃতিক মন্ত্ৰালয়ে 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক অকাডেমী ফেলোশ্বিপ, অকাডেমী ৰত্ন, সংগীত নাটক অকাডেমী বঁটা আৰু উস্তাদ বিস্মিল্লা খান যুৱ পুৰস্কাৰ ঘোষণা কৰিছে। সাধাৰণ পৰিষদে সংগীত নৃত্য, থিয়েটাৰ, লোকগীত, লোকনৃত্য, পৰম্পৰাগত গীত নৃত্য, জনজাতীয় সংগীত নৃত্য, নাটক আৰু পুতলা নাটকৰ বাবে বিভিন্ন ক্ষেত্ৰৰ 108 জন শিল্পীক নিৰ্বাচিত কৰিছে। দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ পৰা শিল্পী তথা বঁটাপ্ৰাপকসকলক নিৰ্বাচিত কৰা হৈছে। লগতে অকাডেমীৰ সাধাৰণ পৰিষদে 2024-25 বৰ্ষৰ সংগীত নাটক অকাডেমী আৰু উস্তাদ বিস্মিল্লা খান যুৱ পুৰস্কাৰৰ বাবে 106 জন যুৱ শিল্পী বাছনি কৰিছে। মন্ত্ৰালয়ে জনোৱা মতে উস্তাদ বিস্মিল্লা খান যুৱ পুৰস্কাৰত এখন তাম্ৰপত্ৰ, এখন অংগবস্ত্ৰৰ লগতে 25,000 টকা প্ৰদান কৰা হ'ব। অকাডেমীৰ ফেলোশ্বিপৰ বাবে নিৰ্বাচিত শিল্পীসকলে তাম্ৰপত্ৰ আৰু অংগবস্ত্ৰৰ লগতে 3,00,000 টকাকৈ লাভ কৰিব। সমান্তৰালকৈ একাডেমী বঁটাপ্ৰাপক শিল্পীসকলক তাম্ৰপত্ৰ আৰু অংগবস্ত্ৰৰ লগতে 1,00,000 টকাকৈ প্ৰদান কৰা হ'ব। বৈদেশিক মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি ছফিয়াত বুলগেৰিয়াৰ প্ৰধানমন্ত্ৰী ৰুমেন ৰাদেৱক সাক্ষাৎ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ভাৰত বুলগেৰিয়া কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰি তুলিব পৰা নতুন সুযোগসমূহৰ ওপৰত আলোকপাত কৰে। ক্ৰমাৎ অস্থিৰ হৈ পৰা বিশ্বক বিপদমুক্ত কৰি তোলা আৰু বৈচিত্ৰতা সৃষ্টিৰ বাবে ঘনিষ্ঠ দ্বিপাক্ষিক সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত নীতি আয়োগৰ 1ম পৰিচালনাৰ বৈঠকত সভাপতিত্ব কৰিব। দেশৰ 140 কোটি নাগৰিকৰ আশা আকাংক্ষা নিশ্চিতভাৱে পূৰণ হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে NDAৰ বৈঠকত প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীসভা

এফ এম বেণ্ডৰ 102.7 MHz আৰু নিয়োজন এয়াৰ এপত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ সুপ্রভাত।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছো আজিৰ সুপ্ৰভাত অনুষ্ঠান। বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঁইদেৱে কৈছিল, পৰিপূৰ্ণভাৱে জীয়াই থকাৰ এটা প্ৰধান উপায় হ'ল সকলো সময়তে কিবা নহয় কিবা এটা উদ্দেশ্যধৰ্মী কামত ব্যস্ত হৈ থকা। আজি বৃহস্পতিবাৰ, অসমীয়া লেখেৰে 1948 জেঠ মাহৰ 27 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 11 তাৰিখ। আজি সূৰ্যোদয়ৰ সময় আছিল পুৱা 4:35:06 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:09:23। আজি কৃষ্ণা একাদশী। নগেন বৰা অসমীয়া সংগীত জগতৰ এক সুপৰিচিত নাম। বিশেষকৈ গীতিকাৰ হিচাপে নগেন বৰাৰ কথা ওলালে মানুহ দেখিছো আজি বহুত মানুহ গীতটোলৈ মনত পৰে। 1947 চনৰ এপ্ৰিল মাহৰ 7 তাৰিখে জন্মগ্ৰহণ কৰা বৰাদেৱে গোলাঘাট আৰু নগাঁৱত শিক্ষা গ্ৰহণ কৰে। 1967 চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা গীতিকাৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পাছৰে পৰা মৃত্যু পৰ্যন্ত বহু গীত তেখেতে ৰচনা কৰি থৈ যায়। গীতিকাৰ হোৱাৰ উপৰিও নগেন বৰা এগৰাকী সাংবাদিকো আছিল। তেখেতে দৈনিক জনমভূমি, আজি, আমি আৰু সাপ্তাহিক গণতন্ত্ৰ কাকতত বাৰ্তা সম্পাদক হিচাপে কাম কৰিছিল। নগেন বৰা এগৰাকী সুসাহিত্যিক, বেংগ লেখক আৰু শিশু সাহিত্যিকো আছিল। অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন পোৱা নগেন বৰাদেৱ অসম সাহিত্য সভাৰ সক্ৰিয় সদস্য আছিল। তাৰোপৰি যোৰহাট কবি সন্মিলনৰ প্ৰাক্তন উপসভাপতি, ভাৰতীয় গণনাট্য সংঘৰ যোৰহাট শাখাৰ প্ৰাক্তন উপসভাপতি, যোৰহাট সংগীত শিল্পী সন্থাৰ কাৰ্যকৰী সভাপতি আৰু তৰাজান সাহিত্য সভাৰ উপসভাপতি পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে ৰচনা কৰা কেইটিমান উল্লেখযোগ্য গীত হ'ল পাৰ্বিন চুলতানাৰ কণ্ঠৰ ধুনীয়া ধুনীয়া বুলি নকবা মিছাই, সূৰ্য দাসৰ কণ্ঠৰ মানুহ দেখিছো আজি বহুত মানুহ, লোকনাথ গোস্বামীৰ কণ্ঠৰ ৰংচোৱা সেনাপতি দেউতা ঈশ্বৰ, ভূপেন হাজৰিকাৰ কণ্ঠৰ আকৌ যদি যাব লাগে শৰাইঘাটলৈ, সংগীতা বৰঠাকুৰৰ কণ্ঠৰ পদুমণি গাঁৱৰ মূৰত চম্পাহঁতৰ ঘৰ আদি বহুতো গীতে অসমীয়া সংগীতৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেখেতৰ ৰচিত গীতৰ পুথিসমূহ হ'ল শুকান পাতৰ পখিলা, সুবাসিত হৃদয়ৰ গুঞ্জন, প্ৰেমৰ বতৰ বৰ ফৰকাল আদি। এইগৰাকী মহান গীতিকাৰ সাহিত্যিকৰ 2013 চনৰ আজিৰ তাৰিখতে পৰলোক প্ৰাপ্তি ঘটে। মিউজিক থেৰাপী হৈছে এক বিজ্ঞানসন্মত চিকিৎসা পদ্ধতি য'ত মানুহৰ শাৰীৰিক, মানসিক, আৱেগিক আৰু সামাজিক স্বাস্থ্যৰ উন্নতিৰ বাবে সংগীতক মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয়। এই চিকিৎসাত কেৱল গান শুনাই নহয়, গান গোৱা, বাদ্যযন্ত্ৰ বজোৱা বা গানৰ কথা লিখাটো অন্তৰ্ভুক্ত থাকে। এই মিউজিক থেৰাপী বিষয় সন্দৰ্ভত আমাক কিছু কথা অৱগত কৰিছে বিশিষ্ট শাস্ত্ৰীয় সংগীতৰ শিল্পী তথা গুৰু শ্ৰীযুত জিতেন বসুমতাৰীদেৱে।
1: সংগীত কেৱল বিনোদনৰ মাধ্যম নহয়, ই এটি প্ৰমাণিত আৰু শক্তিশালী চিকিৎসা পদ্ধতি। বৈজ্ঞানিক গৱেষণাৰ দ্বাৰা দেখা গৈছে যে সঠিক সুৰ, তাল আৰু লয়ে মানুহৰ শাৰীৰিক, মানসিক আৰু স্নায়ুবিক ৰোগ নিৰাময়ৰ ক্ষেত্ৰত অত্যন্ত কাৰ্য

0: কৰি ভূমিকা পালন কৰে। সংগীত এটি অত্যন্ত কাৰ্যকৰী আৰু বিজ্ঞানসন্মত চিকিৎসা পদ্ধতি। চিকিৎসা বিজ্ঞানে ইয়াক মিউজিক থেৰাপী বুলি কৈছে, যে যি সংগীতেই শাৰীৰিক আৰু মানসিক ৰোগ নিৰাময়ৰ বাবে অত্যন্ত সফলভাৱে ব্যৱহৃত হয়। মিউজিক থেৰাপীৰ ধৰণ আৰু প্ৰয়োগ। থেৰাপিষ্টসকলে ৰোগীৰ প্ৰয়োজন অনুসৰি নানান ধৰণৰ কৌশল অৱলম্বন কৰে, যেনে সংগীত শুনা। চিকিৎসকে ৰোগীৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি ফ্ৰিকুৱেঞ্চি বা মেজাজৰ গান শুনায়। গান লিখা বা ৰচনা কৰা। ৰোগীৰ আভ্যন্তৰীণ চাপযুক্ত অনুভূতিৰ গান লিখা বা সুৰ ৰচনা চৰ্চা কৰোৱা ইত্যাদি ইত্যাদি। মিউজিক থেৰাপী কিদৰে চিকিৎসাত সহায় কৰে? মানসিক চাপ আৰু দুশ্চিন্তা হ্ৰাস। গান শুনা বা ৰচনা কৰা ইত্যাদিয়ে ষ্ট্ৰেছ হৰম'ন কমায় আৰু বিষণ্ণতা, হতাশা আৰু উদ্বেগ দূৰ কৰাত সহায় কৰে। বিষ উপশম। দীৰ্ঘস্থায়ী শাৰীৰিক বিষ বা অস্ত্ৰোপচাৰৰ পিছত বিষ যন্ত্ৰণাৰ অনুভূতি কমাবলৈ সংগীত থেৰাপী অত্যন্ত সহায়ক। শাৰীৰিক সুস্থতা। সংগীতে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, টোপনিৰ পৰিমাণ উন্নত কৰে আৰু প্ৰাকৃতিকভাৱে বিষ আদি কমোৱাত সহায় কৰে। স্নায়ুৰোগ, ষ্ট্ৰোক, ডিমেঞ্চিয়া আৰু স্মৃতিভ্ৰংশ ৰোগীৰ স্মৃতিশক্তি আৰু শাৰীৰিক ভাৰসাম্য ঘূৰাই পোৱাত বিশেষভাৱে সহায় কৰে। নিদ্ৰাহীনতা আৰু মনোযোগ বৃদ্ধি। যিসকলৰ টোপনি কম হয় বা শিশুসকলৰ একাগ্ৰতা আৰু স্মৃতিশক্তি বঢ়োৱাত নিৰ্দিষ্ট ধৰণৰ শব্দ আৰু সুৰৰ ফ্ৰিকুৱেঞ্চিয়ে বিশেষভাৱে সহায় কৰে। মুঠতে মিউজিক থেৰাপী হ'ল এটি বৈজ্ঞানিক আৰু প্ৰামাণিক চিকিৎসা পদ্ধতি। এই চিকিৎসা হৈছে প্ৰশিক্ষণ প্ৰাপ্ত সংগীত শিল্পীৰ দ্বাৰা আৰু অভিজ্ঞ চিকিৎসকসকলৰ দ্বাৰা ৰোগীৰ শাৰীৰিক, মানসিক আৰু আৱেগিক স্বাস্থ্যক উন্নত কৰা।
1: ইমান পৰে মিউজিক থেৰাপী বিষয় সন্দৰ্ভত আমাক কিছু কথা অৱগত কৰিলে বিশিষ্ট শাস্ত্ৰীয় সংগীতৰ শিল্পী তথা গুৰু শ্ৰীযুত জিতেন বসুমতাৰীদেৱে। তেখেতলৈ সুপ্ৰভাত অনুষ্ঠানৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। অজিত কুমাৰ শৰ্মা বিশিষ্ট বুৰঞ্জীবিদ বেণুধৰ শৰ্মাৰ সুযোগ্য পুত্ৰ। জীৱনৰ সুদীৰ্ঘকাল অসমৰ ৰাজহুৱা আৰু জাতীয় জীৱনত নিজৰ কৰ্মৰে খ্যাতি ৰাখি থৈ গৈছে। সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ লগত ঘনিষ্ঠভাৱে জড়িত হৈও অসমৰ জীৱন মৰণৰ প্ৰতিটো সন্ধিক্ষণতে তেখেতে আগভাগ লৈছিল। দেশ বিভাজনৰ সময়ত তেওঁ প্ৰতিবাদ কৰাই নহয় লেখনি আৰু কামেৰে শক্তিশালী জনমত গঠন কৰিছিল। 1949-50 চনৰ ঘিলাধাৰী সৰু চৰাই কৃষক সত্যাগ্ৰহ আন্দোলন, 1957 চনৰ তেল শোধনাগাৰ আন্দোলন, 1972 চনৰ শিক্ষাৰ মাধ্যম আন্দোলন আৰু 1975 চনৰ শিক্ষা সংস্কাৰ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। 1975 চনৰ জৰুৰীকালীন অৱস্থাত তেওঁক কংগ্ৰেছ চৰকাৰে আভ্যন্তৰীণ নিৰাপত্তা আইন অনুসৰি গ্ৰেপ্তাৰ কৰিছিল। সন্দিকৈ কলেজত 37 বছৰ অধ্যাপনা কৰা কালচোৱাৰ ভিতৰতে অজিত কুমাৰ শৰ্মাৰ উদ্যোগত অসম কলেজ শিক্ষক সংস্থা আৰু পাছলৈ ৰাজনীতি বিজ্ঞান সংস্থা এই দুটা সংগঠন গঢ়ি উঠিছিল। এই দুয়োটা সংগঠনৰে অজিত কুমাৰ শৰ্মাই প্ৰথমে প্ৰধান সম্পাদক আৰু পাছত সভাপতিৰ দায়িত্ব বহন কৰিছিল। কৃতি অধ্যাপক, ৰাজ্যসভাৰ সাংসদ, অজিত কুমাৰ শৰ্মাৰ লেখক হিচাপেও খ্যাতি আছে। তেওঁৰ এখনি বিখ্যাত গ্ৰন্থ হ'ল অমত আৰু অভিমত। প্লেটোৰ ৰিপাব্লিক গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰিছিল। জৰুৰী অৱস্থাৰ পাছত তেওঁ মানুহ নামৰ এখনি আলোচনী সম্পাদনা কৰিছিল। আজি এইগৰাকী বিশিষ্ট সাহিত্যিক অধ্যাপকৰ বিষয়ে আলোচনা কৰাৰ মূল কাৰণ হ'ল 2000 চনৰ আজিৰ 11 জুন তাৰিখতে তেওঁ ইহলীলা সম্বৰণ কৰিছিল। এইখিনিতে নগেন বৰাৰ গীতৰ কথাৰে সংগীতা বৰঠাকুৰে গোৱা এটি গীত শুনি লওঁ আহক।

অমূল্য কাকতি একাধাৰে বিশিষ্ট নাট্যকাৰ, চিত্ৰনাট্য লেখক, অভিনেতা আৰু প্ৰযোজক। তেখেতৰ জন্ম হৈছিল 1950 চনৰ আজিৰ তাৰিখত। ৰিহাবাৰী আৰ্য বিদ্যাপীঠত প্ৰাথমিক শিক্ষা শেষ কৰি গুৱাহাটীৰ ডন বস্কো হাইস্কুলত নামভৰ্তি কৰে। উচ্চ শিক্ষা গ্ৰহণ কৰে গুৱাহাটীৰ ভোলানাথ বৰুৱা মহাবিদ্যালয়ত। 1976 চনত তেওঁ ফ্ৰেঞ্চ এণ্টাৰপ্ৰাইজ নামৰ এটি ব্যৱসায়িক প্ৰতিষ্ঠানৰ শুভাৰম্ভ কৰে। তেওঁ ৰচনা কৰা কেইখনমান নাটক হ'ল মিছা ভূত, আমি এক্টৰ নাটক, ৰং, অ আ আদি। আমি এক্টৰ নাটখন অষ্টম শ্ৰেণীত থাকোঁতেই ৰচনা কৰিছিল। তেখেতৰ প্ৰযোজিত আৰু পৰিচালিত কেইখনমান টেলিফিল্ম হ'ল সেইবাতে, কুহিৰামৰ প্ৰেম, এন্ধাৰ বিনাশী আদি। তেখেতৰ উল্লেখযোগ্য তথ্যচিত্ৰৰ ভিতৰত শৰৎচন্দ্ৰ সিংহৰ জীৱনভিত্তিক আৰু 1996 চনৰ ৰাষ্ট্ৰীয় ৰজত কমল বঁটাৰে সন্মানিত অল এলোন ইফ নিড বি। পৰম্পৰাগত অসমীয়া লোকবাদ্য বিষয়ক আন এখনি তথ্যচিত্ৰ ঠুলে ডগৰে। তেখেতৰ দূৰদৰ্শন ধাৰাবাহিক চিত্ৰনাট্যসমূহ হ'ল পাপ্পু নিকুৰ সংবাদ, জিতু নিকুৰ অভিযান, বহাগতে শীত, হাহুৱাই আদি। চলচ্চিত্ৰ চিত্ৰনাট্যসমূহ হ'ল অংকুৰ গল্পৰ আধাৰত পিতা পুত্ৰ, অপ্ৰকাশ গল্পৰ আধাৰত প্ৰভাতী পক্ষীৰ গান, ভাই ভাই, তুমি মোৰ মাথো মোৰ বিশেষভাৱে উল্লেখযোগ্য। তেখেতৰ অভিনীত ছবিসমূহ হ'ল মেঘমুক্তি, ৰজনীগন্ধা, জীৱন সুৰভি, দেৱী, বহাগৰ দুপৰীয়া, এই দেশ মোৰ দেশ, হালধীয়া চৰায়ে বাওধান খায় আৰু ৰঙানদী। এইজনা বিশিষ্ট শিল্পীক আজি এই উপজা দিনত আমি শ্ৰদ্ধাৰে সুঁৱৰিছো। ভাৰতীয় দৃশ্যপটত এইবাৰ আহিছো এই প্ৰসংগলৈ। ঘনশ্যাম দাস বিৰলা ভাৰতীয় উদ্যোগী তথা ব্যৱসায়ী। 1894 চনৰ 10 এপ্ৰিলত ৰাজস্থানৰ জয়পুৰত জন্ম হয়। প্ৰথম মহাসমৰৰ সময়তে ব্যৱসায় আৰম্ভ কৰি ব্ৰিটিছ অধিকৃত ভাৰতত ইংৰাজ ব্যৱসায়ীৰ লগত সফলতাৰে প্ৰতিদ্বন্দ্বিতা কৰি ভাৰতৰ স্থানীয় ব্যৱসায়ীসকলৰ বাবে এখন নতুন বজাৰৰ সৃষ্টি কৰে। গৃহভূমি পিলানীত বিৰলা ইঞ্জিনিয়াৰিং কলেজৰ প্ৰতিষ্ঠাপক ঘনশ্যামদেৱে 1957 চনত ভাৰত চৰকাৰৰ পৰা পদ্মবিভূষণ সন্মান লাভ কৰে। এইগৰাকী ভাৰতীয় উদ্যোগী তথা ব্যৱসায়ীৰ 1983 চনৰ আজিৰ তাৰিখতে দেহাৱসান ঘটে। 1964 চনৰ আজিৰ তাৰিখতে দেশজুৰি জৱাহৰলাল নেহৰুৰ চিতাভস্ম বিসৰ্জন দিয়া হয়। ষষ্ঠ লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰম্ভ হয় 1977 চনৰ আজিৰ তাৰিখত। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জাপানৰ বিশিষ্ট সাহিত্যিক য়াসুনাৰি কাৱাৱাটাৰৰ জন্ম হয় 1899 চনৰ আজিৰ 11 জুন তাৰিখত। 1968 চনত তেওঁ সাহিত্যৰ নবেল বঁটা লাভ কৰে। ব্ৰিটিছ আৰু মহীশূৰৰ নবাব হায়দৰ আলীৰ সৈতে যুদ্ধ হয় 1760 চনৰ আজিৰেই 11 জুন তাৰিখে। সৎচৰিত্ৰ মানৱ স্বভাৱৰ জেউতি, আন গুণ নাথাকিলেও অকল সেয়ে মানুহৰ শোভা বঢ়ায়। সত্যনাথ বৰাদেৱৰ এই মহান বাণীৰে আজিৰ সুপ্ৰভাত অনুষ্ঠান ইমানতে সামৰি মই গীতামণি শৰ্মাই বিদায় লৈছো। আপোনালোকৰ আজিৰ দিনটো শুভ আৰু মংগলময় হওক তাৰ কামনাৰে নমস্কাৰ।

0: সুপ্রভাত শুনিলে।
1: কলা সলাওক, অভ্যাস সলাওক।
2: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
1: সলাওক সলাওক, অভ্যাস সলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।

আপুনি যদি চকুৰ বিভিন্ন সমস্যাত ভুগি আছে তেন্তে আপোনাৰ বাবে সুখবৰ। নগাঁৱৰ হয়বৰ গাঁৱত অৱস্থিত অকুলাছ আই হস্পিটেলত 14 জুন ৰবিবাৰে এটি বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে। আধুনিক যন্ত্ৰপাতিৰে চকুৰ পৰীক্ষা কৰিব লগা উক্ত শিবিৰত উপস্থিত থাকিব অসমৰ এগৰাকী প্ৰখ্যাত ৰেটিনা বিশেষজ্ঞ, গুৱাহাটী মেডিকেল কলেজৰ চকুৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাক্তৰ আব্দুল লতিফ। এই বিনামূলীয়া চকু পৰীক্ষা শিবিৰত উপস্থিত থাকিবলৈ যোগাযোগ কৰক 6000 6783 83 এই নম্বৰত। অকুলাছ আই হস্পিটেলৰ ঠিকনাটি হ'ল হয়বৰ গাঁৱৰ GD নাৰ্ছিং হোমৰ সন্মুখত। সময়টো মনত ৰাখিব, 14 জুন ৰবিবাৰে পুৱা 10 বজাৰ পৰা।

মোৰ চনা শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰ যোগে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজ আৰু নিয়োজন এয়াৰ এপত। আজিৰ অনুষ্ঠানত শুনিছে হিন্দী বোলছবি গীত। এবাৰ শুনক লতা মঙ্গেশকৰ আৰু মুকেশৰ দ্বৈতকণ্ঠত কভি কভি বোলছবিৰ এই গীতটি।

মোহাম্মদ রফিক কণ্ঠৰ তিন দেৱী আবুল ছবিৰ গীতটিৰে আজিৰ মূৰ্চনা সামৰা হ'ল। এইখিনিতে জনাই থওঁ, ফোন ইন আপুনি বিচৰা গীতৰ বাবে শ্ৰোতাৰ অনুৰোধ বাণীবদ্ধ কৰা হ'ব আজি বিয়লি 3:30 বজাৰ পৰা 5 বজাৰ ভিতৰত। শ্ৰোতাই সেই সময়ত নিজৰ প্ৰিয় গীত শুনিবলৈ 9435053214 নম্বৰত ফোন কৰিব পাৰিব। ফোন নম্বৰটি পুনৰ কৈছোঁ, 9435053214। মনত ৰাখিব, আজি বিয়লি 3:30 বজাৰ পৰা 5 বজাৰ ভিতৰত। এফএম বেণ্ডৰ 102.7 মেগাহাৰ্টজ আৰু নিউজ অন এয়াৰ এপত অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও।

0: বিম্বেশ্বৰ দাসৰ গীতৰ কথাৰে অনুপম শইকীয়া আৰু দীপাঞ্জলি ডেকাৰ কণ্ঠৰ গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰু কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: অনুষ্ঠানত এইবাৰৰ শিল্পী নিবেদিতা শৰ্মা বৰা, গীতিকাৰ মনোৰমা বৰগোহাঁই, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: ৰমেন চৌধুৰীৰ প্ৰযোজনাৰে নিবেদিতা শৰ্মা বৰাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল মনোৰমা বৰগোহাঁইৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে কৌস্তুভমণি শইকীয়াৰ ৰচনাৰে জীৱেন্দ্ৰ মোহন শৰ্মাৰ কণ্ঠৰ এটি গীত, প্ৰযোজনা প্ৰসেনজিৎ ফাংচুৰ।

0: কৌস্তুভমণি শইকীয়াৰ ৰচনাৰে জীৱেন্দ্ৰ মোহন শৰ্মাৰ, পুনৰ কৈছোঁ, জীৱেন্দ্ৰ মোহন দেৱ শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰযোজনা আছিল প্ৰসেনজিৎ ফাংচুৰ।
1: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
2: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাট পথ নদী যেন হয়,
3: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
2: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
3: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নলব,
2: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
3: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
2: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
4: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক মিনতি ভূঞাৰ কণ্ঠত লক্ষ্য হীৰা দাসৰ কথাৰে এই গীতটি। প্ৰযোজনা মুকুল বৰুৱাৰ।

0: মিনতি ভূঞাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল লক্ষ্য হীৰা দাসৰ, প্ৰযোজনা আছিল মুকুল বৰুৱাৰ।
1: হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী। গুৱাহাটীৰ আহোম গাঁৱত থকা এছ কে হাজৰিকা কলেজত বি এ প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907। গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা এছ কে হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে। এছ কে হাজৰিকা কলেজ, আহোম গাঁও, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে আৰিফুল হক আৰু শিখা বৰাৰ কণ্ঠৰ এটি গীত। গীতিকাৰ দ্বিজেন্দ্ৰ মোহন শৰ্মা, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: আরিফুল হক আর শিখা বরার দ্বৈত কণ্ঠত দ্বিজেন্দ্র মোহন শর্মা রচিত গীতটি শুনিলে। প্রযোজনা আছিল রমেন চৌধুরীর। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে।

0: কাল প্রতিযোগিতা। নমস্কাৰ, বাতৰি সৈতে মই মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। কলা সংস্কৃতি তথা সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ৰাজ্যৰ পাঁচগৰাকী বিশিষ্ট শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা আগবঢ়োৱা হৈছে। কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি সত্ৰীয়া শিল্পী প্ৰেম ওজা বৰবায়ন আৰু কথক শিল্পী বিপুল চন্দ্ৰ দাসে 2024 বৰ্ষৰ বাবে একাডেমী বঁটা লাভ কৰিছে। একেদৰে 2025 বৰ্ষৰ বাবে সত্ৰীয়া শিল্পী মল্লিকা কণ্ডলী, সত্ৰীয়া সংগীত তথা নৃত্যশিল্পী ভাস্কৰজ্যোতি ওজা আৰু অভিনয়ৰ ক্ষেত্ৰত চেতনা দাসে একাডেমী বঁটা লাভ কৰিছে। বঁটা লাভ কৰি বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে এইদৰে অনুভৱ ব্যক্ত কৰে।
1: মনৰ আশা পূৰ্ণ হোৱা যেন লাগিছে। অতৰ দিনৰ পৰা এই নাটকতে একাণপতীয়াকৈ লাগি আছো। মোৰ লগত কাম কৰা যিসকল সহশিল্পী, কিছুমান নাইকিয়া হ'ল, কিছুমান এতিয়াও আছে, সকলোকে ধন্যবাদ জনাইছো। অসমবাসী ৰাইজলৈ এই বঁটাটোৱে মোৰ সন্মান তথা মই ভাৰতবৰ্ষত এগৰাকী নাগৰিকত্ব যে নতুনকে পালো এনেকুৱা অনুভৱ হৈছে। আকাশবাণীলৈ মোৰ খুব নিবিড় সম্পৰ্ক, একেবাৰে সৰু কালিৰ পৰা, মইনা মেলৰ পৰা আদি কৰি গোটেই সুদীৰ্ঘ জীৱন মই জড়িত হৈ আছো আকাশবাণীৰ লগত, আৰু মোক অভিনন্দন জনোৱাৰ বাবে মই অত্যন্ত সুখী হৈছো।
0: সত্ৰীয়া নৃত্যৰ বাবে মীনাক্ষী মেধি, নাট্য পৰিচালনাৰ বাবে বিদ্যুৎ কুমাৰ নাথ আৰু লোকসংগীত শিল্পী দিলীপ হীৰালৈ 2024 বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে। 2025 বৰ্ষৰ বাবে খোলবাদক দেৱজিৎ শইকীয়া, সত্ৰীয়া নৃত্যৰ শিল্পী নিৰঞ্জন শইকীয়া বৰবায়ন আৰু টোকাৰী গীতৰ শিল্পী হীৰকজ্যোতি শৰ্মাই ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ লাভ কৰিছে। বঁটা লাভ কৰি উৎফুল্লিত হৈ পৰা শিল্পী হীৰকজ্যোতিয়ে এইদৰে মনৰ কথা প্ৰকাশ কৰে।
2: আজি এটা বিশেষ দিন, এটি বিশেষ মুহূৰ্ত, ইমান এটা ভাল সন্মান আমালৈ প্ৰদান কৰিলে, অৰ্থাৎ আমাক যোগ্য বুলি ভাবিলে, গতিকে তাৰ কাৰণে ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীৰ সমূহ বিষয়ববীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি গুৰুলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছো, IPTIলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছো। আৰু মোক এইখিনি যি মই আজি বঁটা পালো বা যি এটা সন্মান পালো, আজিৰ তাৰিখলৈকে যিখিনি মানুহে মোক দিহা পৰামৰ্শ দি আগবঢ়াই লৈ আনিলে, গতিকে প্ৰত্যেকগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিছো, কৃতজ্ঞতাৰ কীৰ্তাঞ্জলি অৰ্পণ কৰিছো। আৰু এতিয়া যদিও বঁটাটো পালো, ভয়ো বাঢ়িল আৰু দায়িত্বও বাঢ়িল, গতিকে আটাইৰ পৰা আশীৰ্বাদ বিচাৰিছো যাতে অনাগত সময়ত আমি যাতে আৰু কাম কৰি যাব পাৰো, প্ৰতিগৰাকীৰ পৰা আশীৰ্বাদ বিচাৰিছো।
0: কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এইবেলি দেশৰ মুঠ 7গৰাকী বিশিষ্ট ব্যক্তিক সংগীত নাটক একাডেমী ফেলোশ্বিপ একাডেমী ৰত্ন প্ৰদান কৰা হৈছে। সংগীত নাটক একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে সংগীত, নৃত্য, নাটক, লোক, জনজাতীয় আৰু পুতলা নাচৰ লগতে পৰিৱেশ্য কলাৰ বিভিন্ন শিতানত সামগ্ৰিক অৱদান আৰু গৱেষণাৰ বাবে 108গৰাকী শিল্পীক সংগীত নাটক একাডেমী বঁটাৰ বাবে বাছনি কৰিছে। ইয়াৰ উপৰি একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে 106গৰাকী যুৱ শিল্পীক ওস্তাদ বিছমিল্লা খান বঁটাৰ বাবে বাছনি কৰিছে। ৰাজ্যত পুনৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। শিক্ষা বিভাগৰ দায়িত্ব লাভ কৰাৰ পাছত বিভাগটোৰ কেইবাখনো পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে শিক্ষকৰ খালী পদৰ তথ্য শিক্ষা সেতু এপৰ পৰা লাভ কৰা হৈছে। খালী পদ পূৰণৰ ক্ষেত্ৰত বিভাগে এইবাৰ কিমান সংখ্যক শিক্ষকে অৱসৰ গ্ৰহণ কৰিব সেই বিষয়টোতো গুৰুত্ব দিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে নিযুক্তিৰ বিজ্ঞাপন শাখাৰ পৰা নিযুক্তি লাভ কৰালৈকে এই দীঘলীয়া সময়ছোৱাত বহু শিক্ষকে অৱসৰ গ্ৰহণ কৰে আৰু ভালেসংখ্যক পদ খালী হৈ পৰে। সেয়েহে এইবাৰ নিযুক্তিৰ সময়ত 2027 চনৰ 31 মাৰ্চৰ ভিতৰত কিমান পদ খালী হ'ব সেই বিষয়টোত বিশেষভাৱে নজৰ দিয়া হ'ব যাতে খালী পদসমূহ সঠিকভাৱে পূৰণ হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। শ্ৰীমোদীয়ে কালি পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ 4,398 দিনৰ অভিলেখ ভংগ কৰি এই কৃতিত্ব অৰ্জন কৰে। এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে দেশৰ 140 কোটি নাগৰিকৰ আশা আকাংক্ষা নিশ্চিতভাৱে পূৰণ কৰা হ'ব। তেওঁ কয় যে NDA সদায় ৰাষ্ট্ৰৰ আস্থা অধিক শক্তিশালী কৰি আহিছে। কালি সন্ধিয়া নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত NDAৰ এখন বৈঠকত ভাষণ দি তেওঁ কয় যে কংগ্ৰেছৰ বিশ্বাসঘাতকতাৰ পাছত দেশৰ জনসাধাৰণে NDA চৰকাৰক নিজৰ আস্থা অৰ্পণ কৰিছে। NDA চৰকাৰে যোৱা 12 বছৰত 25 কোটিতকৈও অধিক লোকক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত কৰাটোৱে এই চৰকাৰৰ নীতিসমূহ যে শুদ্ধ আৰু সঠিক সেয়া প্ৰতিফলিত কৰিছে বুলিও তেওঁ মত প্ৰকাশ কৰে। ইটালীৰ প্ৰধানমন্ত্ৰী

0: জিয়া মেলনি, মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিম, জাৰ্মানৰ চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্চ, কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে সৰ্বাধিক সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ বাবে বছৰজোৰা পৰীক্ষাৰ সম্ভাৱ্য সময়সূচী প্ৰকাশ কৰিছে। পৰিষদে জাৰি কৰা অধিসূচনা অনুসৰি পৰৱৰ্তী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2027 চনৰ ফেব্ৰুৱাৰী মাৰ্চত অনুষ্ঠিত হ'ব। উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ বাবে জুনত প্ৰথম গোট পৰীক্ষা, ছেপ্টেম্বৰত ছমহীয়া পৰীক্ষা, অক্টোবৰত দ্বিতীয় গোট পৰীক্ষা আৰু ডিচেম্বৰত পুনৰীক্ষণমূলক পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষাৰ অন্যান্য সময়সূচী অনুসৰি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাবে আগষ্টত প্ৰথমটো গোট পৰীক্ষা অনুষ্ঠিত হ'ব। একেদৰে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছমহীয়া পৰীক্ষা নৱেম্বৰত আৰু 2027 চনৰ জানুৱাৰীত দ্বিতীয়টো গোট পৰীক্ষা অনুষ্ঠিত হ'ব। 31 মাৰ্চৰ পূৰ্বে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হ'ব। অধিসূচনাত উল্লেখ থকা অনুসৰি উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ সকলো গোট পৰীক্ষা, ছমহীয়া, পুনৰীক্ষণমূলক আৰু বছৰেকীয়া পৰীক্ষাৰ সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বাধ্যতামূলকভাৱে অনুষ্ঠিত কৰিব লাগিব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ন্যায়াধীশ সৰবিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। কালি আদালতত সময়ৰ অভাৱৰ বাবে ৰাজা অসম আৰু বিৰিঞ্চি বৰা নামৰ দুজন লোকে সাক্ষ্য প্ৰদান কৰিব নোৱাৰাত আজি আদালতে পুৱাৰ ভাগতে লোক দুজনৰ সাক্ষ্য গ্ৰহণ কৰিব। ইপিনে আজিৰ দিনটোত সাক্ষ্য প্ৰদানৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা পলাশ ৰঞ্জন বৰুৱা, আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাৰ লগতে ৰিংকু নাথ আৰু বিষ্ণু শৰ্মা নামৰ লোক দুজন আদালতত উপস্থিত থাকিব। ইতিমধ্যে ফাষ্ট ট্ৰেক আদালতত গোচৰটোৰ সন্দৰ্ভত কেইবাগৰাকীও লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। অসম দেশৰ কনচাৰ্ট অৰ্থনীতিৰ নতুন কেন্দ্ৰ হিচাপে পৰিচিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। গুৱাহাটীৰ খানাপাৰাত পষ্ট মেলনৰ অনুষ্ঠানৰ পাছত ৰাজ্যৰ পৰ্যটন খণ্ডৰ লগতে বিভিন্ন খণ্ডত ইতিবাচক প্ৰভাৱ পৰিছে আৰু অহা 5 বছৰত 700 কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান কৰা হৈছে। অসম পৰ্যটন উন্নয়ন নিগম, বুক মাই শ্ব আৰু EY পাৰ্থেননৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰাই গুৱাহাটীত কালি এখন সংবাদমেলত কয় যে কনচাৰ্ট অৰ্থনীতিৰ অংশ হিচাপে গুৱাহাটীৰ লগতে যোৰহাট আৰু ডিব্ৰুগড়ত এবছৰত 3টাকৈ সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব। তেওঁ লগতে গুৱাহাটীত কনচাৰ্ট এৰিনা নিৰ্মাণ হ'ব বুলিও প্ৰকাশ কৰে।
1: অহা 5 বছৰ যিধৰণে এতিয়া আমাৰ আগবাঢ়িছে, যিধৰণৰ ইকনমিক ইম্পেক্ট আমি লাষ্ট পষ্ট মেলন নিৰ্মাণত দেখিলোঁ, তাক এজামশ্যন হিচাপে লৈ বিভিন্ন ষ্টেক হোল্ডাৰৰ লগত যদি এছেছমেণ্ট কৰিছে, চাৰ্ভে কৰিছে, তাত বেচিছত 5 বছৰত এটা 700 কোটি টকাৰ ইকনমিক ইম্পেক্ট এটা তেওঁলোকে এছেছ কৰিছে। আৰু যিটো আপুনি কনচাৰ্ট এৰেনাৰ কথা কৈছে, যি আমি দেখিছোঁ যে যিধৰণৰ কনচাৰ্ট আমি ৰেছপঞ্চ পাইছোঁ, পলিচিখন যিখন আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এখন পলিচি এডপ্ট কৰিছে, তাৰ পাছত যিধৰণৰ ৰেছপঞ্চ আৰু আমি যিধৰণৰ অৰ্গেনাইজ কৰিবলৈ সক্ষম হৈছোঁ, নিশ্চয় এটা ইণ্টাৰনেশ্যনেল এৰেনাৰ প্ৰয়োজন আছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ এটা পদক্ষেপ, তেখেত এটা কথা ভাবিছে যে অসমত এটা কনচাৰ্ট ইণ্টাৰনেশ্যনেল এৰেনা হ'ব লাগে আৰু অহা 2-3 বছৰৰ ভিতৰত এনেকুৱা ধৰণৰ হয়তো কনচাৰ্ট এৰেনা অসমত গঢ় লৈ উঠিব, যিটোত 12 মাহে এনেকুৱা ধৰণৰ কিছুমান এক্টিভিটি, সেয়া কনচাৰ্টেই হওক, লাইভ ইভেণ্টছ হওক বা বিভিন্ন ধৰণৰ অনুষ্ঠান যাতে বিভিন্ন অৰ্গেনাইজাৰে অসমত আহি অনুষ্ঠিত কৰে।
0: অসম উন্নয়ন পৰ্যটন নিগম লিমিটেড আৰু EY পাৰ্থেননৰ সহযোগত বুক মাই শ্ব গুৱাহাটীত পষ্ট মেলনৰ অনুষ্ঠানৰ প্ৰেক্ষাপটত প্ৰকাশ কৰা দ্য আছাম ব্লু প্ৰিণ্ট টাৰ্ণিং লাইভ মিউজিক ইকনমি ইন টু এ টুৰিজিম মাল্টিপ্লেয়াৰ শীৰ্ষক প্ৰতিবেদনত ৰাজ্যৰ পোনপটীয়া মনোৰঞ্জন খণ্ডৰ অৰ্থনীতি, পৰ্যটন, কৰ্মসংস্থাপন আৰু সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰভাৱৰ বিশদ পৰ্যালোচনা কৰা হৈছে। প্ৰতিবেদনখনত অসমৰ উদাহৰণ দি সুপৰিকল্পিত ব্যৱস্থা গঢ়ি পৰ্যটন আন্তঃগাঁথনিৰ বিকাশ আৰু দীৰ্ঘম্যাদী বিনিয়োগৰ জৰিয়তে মনোৰঞ্জনক কেৱল এটা সাংস্কৃতিক আয়োজনৰ গণ্ডিত সীমাবদ্ধ নাৰাখি ধাৰাবাহিক অৰ্থনৈতিক প্ৰগতিৰ চালিকা শক্তিলৈ ৰূপান্তৰ কৰা সম্ভৱ বুলি কোৱা হৈছে। সুপৰিকল্পিতভাৱে বৃহৎ পৰিসৰৰ পোনপটীয়া মনোৰঞ্জনমূলক অনুষ্ঠানৰ ধাৰাবাহিক আয়োজনৰ জৰিয়তে অহা 5 বছৰত অসমত 700 কোটিতকৈ অধিক টকাৰ সামগ্ৰিক অৰ্থনৈতিক প্ৰভাৱ সৃষ্টি হ'ব পাৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ডিব্ৰুগড় মহানগৰত বৃদ্ধি পোৱা যান জঁটৰ সমস্যা আৰু আমোলাপট্টি উড়ন সেতু তথা মানকটা ৰোডৰ ৰেলৱে অভাৰব্ৰিজৰ নিৰ্মাণ কাৰ্য চলি থকাৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় চহৰত যান বাহন চলাচল নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে। কালি ডিব্ৰুগড় আয়ুক্ত আৰু জিলা পথ সুৰক্ষা সমিতিয়ে ডিব্ৰুগড় নগৰত গধুৰ বাহন আৰু মজলীয়া বাহনৰ চলাচল নিয়ন্ত্ৰণৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে। লোক নিৰ্মাণ বিভাগৰ পথ শাখাৰ পৰা পোৱা প্ৰতিবেদন অনুসৰি পথ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত যান জঁট বৃদ্ধি আৰু পথ সুৰক্ষাৰ ক্ষেত্ৰত সৃষ্টি হ'ব পৰা সম্ভাৱ্য বিপদক লৈ উদ্বেগ প্ৰকাশ পোৱাৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে। এই বিষয় সন্দৰ্ভত 3 জুনত অতিৰিক্ত পৰিবহন জিলা আয়ুক্তৰ নেতৃত্বত ব্যৱসায় সন্থাৰ লগতে কেইবাটাও প্ৰতিষ্ঠানৰ লগত আলোচনা অনুষ্ঠিত হয়। এই নিৰ্দেশনা অনুসৰি গধুৰ আৰু মজলীয়া যান বাহনসমূহ নগৰৰ ভিতৰত নিশা 9 বজাৰ পৰা পুৱা 6 বজাৰ ভিতৰতে প্ৰৱেশ, চলাচল আৰু সামগ্ৰী কঢ়িওৱাৰ অনুমতি প্ৰদান কৰা হৈছে। নগৰত প্ৰৱেশ কৰা সকলো ধৰণৰ গধুৰ আৰু মজলীয়া যান বাহন ডিব্ৰুগড় বাইপাছ হৈ চাউলখোৱা পথেৰে চলাচল কৰিব লাগিব। ডিব্ৰুগড় যান বাহন আৰক্ষীয়ে ইয়াৰ বাবে প্ৰয়োজনীয় যান বাহন পৰিকল্পনা প্ৰকাশ কৰিব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোত 16টা স্থানত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে 32খন দেশৰ পৰিৱৰ্তে 48খন দেশে অংশগ্ৰহণ কৰিব। এই দলসমূহক 12টা গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপত 4টাকৈ দল থাকিব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষৰ দল দুটাই পোনপটীয়াকৈ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিব। ইয়াৰ উপৰি তৃতীয় স্থানত থকা দলকেইটাও নক আউট পৰ্যায়লৈ যোগ্যতা লাভ কৰিব। প্ৰতিযোগিতাত মুঠ 104খন খেল অনুষ্ঠিত হ'ব। ইয়াৰে ভিতৰত 72খন গ্ৰুপ পৰ্যায়ত আৰু 32খন নক আউট পৰ্যায়ৰ খেল আছে। ফাইনেল খেল 19 জুলাইত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনী খেলত আজি আয়োজক দেশ মেক্সিকোই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। অসম লোকসেৱা আয়োগৰ নিযুক্তি পৰীক্ষাৰ বাবে 78টা পদৰ বিপৰীতে 41,695গৰাকী চাকৰি প্ৰত্যাশীয়ে আবেদন দাখিল কৰিছে। এটা পদৰ বাবে 535গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হোৱাটো উদ্বেগজনক বুলি অসমীয়া প্ৰতিদিন কাকতে সবিস্তাৰে এটা বাতৰি প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে দীৰ্ঘতম সময়ৰ বাবে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰীলৈ পৰিগণিত হোৱা উপলক্ষে কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত বৰ্ণাঢ্য কাৰ্যসূচী সম্পৰ্কীয় বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন বাতৰি কাকততেই প্ৰথম পৃষ্ঠাত স্থান দখল কৰিছে। নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম নতুন মাইলষ্টোনত উপনীত হৈ ভাৰত মণ্ডপমত মোদী, মোৰ বাবে দেশৰ জনগণ ঈশ্বৰৰ প্ৰতিমূৰ্তি। দৈনিক অগ্ৰদূত কাকতত প্ৰকাশিত একেটা বাতৰিৰ শিৰোনাম সৰ্বাধিক কাৰ্যকালৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী, অভিলেখৰ বাবে মোদীক প্ৰশংসাৰে উপচালে কেন্দ্ৰীয় মন্ত্ৰীসভা NDA। দি চেণ্টিনেল কাকততো বাতৰিটো প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰা হৈছে। ইফালে 8খন দেশৰ অংশগ্ৰহণেৰে আজি ফুটবল বিশ্বকাপ আৰম্ভ হ'ব। আমেৰিকা, কানাডা আৰু মেক্সিকোৰ 16খন ষ্টেডিয়ামত এইবাৰ বিশ্বকাপ ফুটবলৰ আয়োজন কৰা হৈছে। এই বাতৰিটোক দৈনিক অসম কাকতে সবিস্তাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম আজি আৰম্ভ ফুটবলৰ বিশ্বযুদ্ধ, মেক্সিকোত উদ্বোধনী। দি আছাম ট্ৰিবিউন কাকততো বাতৰিটোৱে প্ৰথম পৃষ্ঠাত শিৰোনাম দখল কৰিছে। পশ্চিমবংগত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ দলত ব্যাপক বিদ্ৰোহ আৰু বিসম্বাদক কেন্দ্ৰ কৰি দেশৰ ৰাজনীতিত তুমুল চৰ্চা চলিছে। অসমীয়া খবৰ কাকতে ৰাজনৈতিকভাৱে নিশ্চিন্ন হোৱাৰ দিশে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ শিৰোনামেৰে এই বাতৰিটোক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটিমান পুনৰ এবাৰ। কলা সংস্কৃতি তথা সংগীত ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ৰাজ্যৰ 5গৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা। ৰাজ্যত পুনৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য। উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ বাবে বছৰজোৰা পৰীক্ষাৰ সম্ভাৱ্য সময়সূচী প্ৰকাশ। আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোত আজিৰে পৰা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানটি শুনিলে। আমাৰ সৈতে আছিল সাংবাদিক শেখ জেচমিন।
1: এফএমৰ 102.7 মেগাহাৰ্টজ আৰু নিউজ অন এআইআৰ এপত এয়া আকাশবাণী নগাঁও। আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: আকাশবাণী নগাঁও ৰেডিঅ' আত্মকথা সোঁৱৰণিৰ বালিচৰ এই অনুষ্ঠানত আগবঢ়াইছোঁ নাট্যকাৰ, ঔপন্যাসিক, সাহিত্য একাডেমী, সংগীত নাটক একাডেমী, অসম উপত্যকা সাহিত্য বঁটা, আকাশবাণীৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় একাধিক বঁটা আৰু সন্মানেৰে বিভূষিত অৰুণ শৰ্মাৰ অনাতাঁৰ আত্মকথাৰ তৃতীয় খণ্ড। তেখেতৰ সৈতে কথা পাতিছে কমল শৰ্মাই।
3: আহক অৰুণা।
4: অঁ কমল, আজি আকৌ লগ লাগিছোঁ সপ্তাহৰ মূৰত।
3: আপোনাৰ শৈশৱ কৈশোৰ পাৰ হৈ সুখ্যাতিৰে মেট্ৰিক পাছ কৰি লুইতৰ উত্তৰ পাৰৰ পৰা দক্ষিণ পাৰত ভৰি দিছেহি আৰু আপোনাৰ জীৱনৰ আন এটা দিশ আৰম্ভ হৈছে, সেই সম্পৰ্কে আপুনি ক'ব নেকি?
4: অঁ, শব্দ দুটা শুদ্ধকেই এপ্ৰপ্ৰিয়েটলি তুমি প্ৰকাশ কৰিছা, জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ হৈছে। এইটো বোধকৰণ সকলোৰে ক্ষেত্ৰতেই হয়, যি কলেজীয়া জীৱনৰ দেওনালৈ আহে তেওঁলোকৰ এইটো এটা কলেজীয়া জীৱনটোৰ এটা নতুন অধ্যায় আৰম্ভ হয়। মোৰো তেনেকৈ নতুনকৈ আৰম্ভ হৈছে। মই যোৱাবাৰ বোধকৰণ তোমাক কৈছিলোঁ যে মই কটন কলেজত মোৰ নামভৰ্তি কৰিবলৈ আহিছিলোঁ। মোৰ সেই প্ৰথম দিনটো মনত পৰিছে, নতুন অধ্যায় বুলি শব্দটো কোৱাৰ কাৰণেই বোধ কৰোঁ নষ্টালেজিয়াভাৱে। মই উত্তৰ গুৱাহাটীত বাছেৰে আহি পেলাই
3: নামিছোঁহি।
4: উত্তৰ গুৱাহাটীৰ পৰা ফেৰীৰে পাৰ হৈ এইবাৰলৈ আহিম, কটন কলেজখন এইবাৰত। ফেৰীত তেতিয়া 3:30-4:30 বাজিছে,
3: বিয়লি।
4: আৰু এটা কথাবোৰ মই পিছত ক'ম, এই যে কেনেকৈ আহি 3:30 বজাত মই উত্তৰ গুৱাহাটীত বাছৰ পৰা নামি ফেৰীত উঠিছোঁ, সেইটো পিছত এটা সময়ত ক'ম। এতিয়া মোৰ প্ৰথম মোৰ যিটো প্ৰতিক্ৰিয়া গুৱাহাটীখন সন্মুখত দেখি, ফেৰীৰে পাৰ হৈ আহি আছোঁ বিশাল ব্ৰহ্মপুত্ৰ আৰু সুন্দৰ সুন্দৰ পাহাৰ চাৰিওফালে।
3: তাৰ আগতে আপুনি গুৱাহাটীলৈ কিমানবাৰ আহিছিলে?
4: তাৰ আগতে মই এবাৰ আহিছিলোঁ, ক্লাছ 4 থাকোঁতে। খুব ভালকৈ মনত নাই, ক্লাছ 4 নে ক্লাছ 3 তৃতীয়মান শ্ৰেণীতে থাকোঁতে আহিছিলোঁ। তেতিয়া সেইখন গুৱাহাটী বেলেগকৈ, সেইটো সপোনৰ গুৱাহাটী যিখিনি মোৰ ভেগলি মনত আছে। আহি তেতিয়া মামী, মা, দেউতা আৰু মই, আমি আহিছিলোঁ। মই একেবাৰে সৰু ল'ৰা,
3: মানে তৰ্জনী আঙুলি
4: নাই ধৰি, একেবাৰে তৰ্জনী আঙুলি। মোৰ কেইটামান দৃশ্য মনত আছে। তেতিয়া আমি তেতিয়া ঘোঁৰাগাড়ী, তেতিয়া ঘোঁৰাগাড়ীহে আছিলে দেই, ঘোঁৰাগাড়ীত উঠি বশিষ্ঠলৈ গৈছিলোঁ। বশিষ্ঠত শিলগুটিৰ ৰাস্তাতে সেইটো গৈছিলোঁ। সেই সন্ধ্যা ললিতা কান্ত দেখা মোৰ তেতিয়াই, মোৰ সেই দ্বিতীয় তৃতীয় শ্ৰেণীৰ সেইটো মনত এতিয়াও আছে, পানী দিন্দ্ৰা। আৰু কামাখ্যালৈ যোৱা কথাটো মনত আছে, মই দৌৰি দৌৰি গৈছোঁ তেতিয়া কামাখ্যাত খোজকাঢ়ি যাব লাগে, কামাখ্যালৈ যোৱা কথাটো মনত আছে,
3: মেখেলাও যোৱা।
4: অঁ, মেখেলাও যোৱা সেইখিনি। আৰু আছিলোঁ মোৰ এতিয়াও মনত আছে এই পাণবজাৰ, পিছতহে পাণবজাৰ বুলি জানিছোঁ আৰু, পাণবজাৰত হেপী লজ বুলি এখন হোটেল আছিলে, বৰঠাকুৰহঁতৰ হেৰিত, এনেকৈ পিছত পল্টন বজাৰত হোটেল পাতিলে। তাত মোৰ মনত আছে মোৰ জীৱনৰ এটা অভিজ্ঞতা, তাত পিতলৰ ছুইচবোৰ থাকে, ইলেক্ট্ৰিক ছুইচবোৰ। মই এনেকৈ এবাৰ ছুইচটো এনেকৈ দিওঁতে কেটিংকৈ মাৰি মোৰ হেৰি লাগি গ'ল, চিঞৰ মাৰি দিলোঁ। সেই বস্তুটো কি মানে, এইটো ইলেক্ট্ৰিচিটি নেকি মই নাজানো, এনেকৈ দিছিলোঁ। তাৰপিছৰ পৰা যেনিবা সেইটো এতিয়া মোৰ হেৰি মামী মায়াতে ক'লে এইটো নুচুবি, এনেকৈ ক'লে আৰু সেইটো এটা মনত আছে তেতিয়া,
5: মানে বিজুলী বাতিৰ প্ৰথম অভিজ্ঞতা,
4: প্ৰথম অভিজ্ঞতা আঙুলিত মাৰিলে মই চিঞৰ মাৰি দিছোঁ এইটো, তাত মানে শ্বৰ্টকট আছিলে, পিতলৰ আছিল দেই সেইবিলাক তেতিয়া। আৰু মোৰ বিশেষকৈ মানে ঘোঁৰা গাড়ী কিছু মনত আছে, পাণবজাৰখনৰ মাজেদি যোৱা এইখিনি কথা তেতিয়াৰ মনত। পিছত মই এই আহিলোঁ কটন কলেজত ল'বলৈ, নামভৰ্তি কৰিবলৈ। মই সেই ফেৰীখনেদি আহি আছোঁ, বিশাল ব্ৰহ্মপুত্ৰ, ধুনীয়া ধুনীয়া পাহাৰ, নীলা পাহাৰ, তেতিয়া পাহাৰবোৰত ঘৰ নাই, এতিয়াৰ দৰে যেতিয়া ঘৰ বহি আছে। কামাখ্যাখন দেখিছোঁ দূৰত, কোনোবাই কৈছে কামাখ্যা, এয়া কৈছে কোনোবাই হেৰি কি মন্দিৰ উমানন্দ। এতিয়া গৈ সিপাৰত মোৰ মামা হয়, বয়সত সৰু, দুলাল বৰকটকী, বৰকটকী পৰিয়ালৰ এজন বৰকটকী, তেওঁ আগতে মোতকৈ এবছৰত, এবছৰ আগতে কৰিছে, ক্লাছ ফ'ৰত নাম লগাই দিলে, মই ক্লাছ থ্ৰীত নাম লগালোঁ। গতিকে সি মোতকৈ ছমাহ আঠমাহ বয়সত সৰু, মামা বুলি নামাতো, তেওঁ ৰৈ আছে তাত মোক নিবৰ কাৰণে। তাৰপিছত এখন ঠেলাত, তেতিয়া এইবোৰ ৰিক্সা টিক্সা নাই, তেতিয়াও ৰিক্সা হোৱা নাই, তেতিয়াও ৰিক্সা হোৱা নাই, ঠেলাত লৈ গৈ,
5: চনটো
4: 1948 গৈ ৰাতিটো মই তেওঁৰ তাতে থাকিলোঁ, তেওঁৰ ৰুমটোত মোক দিলে, তেওঁ কোনোবা এটা কোঠাত শুলে। আৰু পিছদিনাখন তেতিয়াতো আৰু বিশেষ কথা নাই, আৰু ইণ্টাৰভিউ টিণ্টাৰভিউ কথা নাই, মোক লৈ গ'ল, চাৰ্টিফিকেট আছে দিলে, তাতেই মোক এডমিশ্যন দি দিলে। আহি পেলাই মোক ফ'ৰ্থ ব্লকত ছিট পালোঁ, থাৰ্ড মেছ ফ'ৰ্থ ব্লক, ফ'ৰ্থ ব্লকক এতিয়া বোধকৈ আনন্দৰাম বৰুৱা ছাত্ৰাবাস বুলি কোৱা হয়, তাত ছিট পালোঁ। এই যে প্ৰথম অভিজ্ঞতা, আৰু তেতিয়া হৈছে কি, মই এই সেই ব্ৰহ্মপুত্ৰৰ পৰা আহি থাকোঁতে সমগ্ৰত এটা প্ৰকাণ্ড ঘৰ দেখিছিলোঁ, জীৱনত প্ৰথম ডাঙৰ ঘৰ। এনেই তেজপুৰত আমি পকী দেখিছোঁ দুমহলা ঘৰ, সেইটো তিনিমহলা ঘৰ এটা, হালধীয়া ঘৰ এটা। তাৰপিছত জানিলোঁ যে সেইখিনি সময়ত সেইটোৱেই গুৱাহাটীৰ আটাইতকৈ বিগেষ্ট হাউচ, বিগেষ্ট বিল্ডিং, নহয় নহয় সেইটো অৰিয়েণ্টেল বিল্ডিং, অৰিয়েণ্টেল বিল্ডিং আছিলে, পিছত এতিয়া এল আই চিৰ লগত হেৰি হৈ গ'ল। এইবিলাক প্ৰথম দৰ্শনৰ অভিজ্ঞতা। এতিয়া মই আগতে যে এটা কথা কৈছিলোঁ, কিবা এটা কথা ক'ম বুলি, অভিজ্ঞতা, যাত্ৰাৰ অভিজ্ঞতা, প্ৰথম গুৱাহাটীলৈ অহাৰ যাত্ৰাৰ অভিজ্ঞতা, সেইটো শুনি ভাল পাব, সেইকাৰণে মই কৈছোঁ, কাৰণ আমি তেতিয়াৰ সময়ৰ কথা মাজে মাজে কৈ যাম বুলি ভাবিছোঁতো। তেতিয়া হেলেমৰ পৰা গুৱাহাটীলৈ আহিবলৈ দুদিন লাগিছিলে, এতিয়া হেলেমৰ পৰা ৰাতিপুৱা তাৰপৰা আহি ইয়াত কাম কৰি আকৌ গধূলা হেলেম পাই ঘূৰি যায়গৈ, তেতিয়া দুদিন লাগিছিলে হেলেমৰ পৰা গুৱাহাটী পাওঁতে। হেলেমৰ পৰা আহি তেজপুৰত মামাহঁতৰ তাত আছোঁ ৰাতিটো, থাকি পিছদিনাখন আকৌ গুৱাহাটীলৈ আহিছোঁ, বাছ দুখন চলে। হেলেমলৈ বোধ কৰোঁ লখিমপুৰৰ পৰা অহা বাছ এখনেই, আৰু তেজপুৰৰ পৰা দুখন বাছ চলে, এখন 7টা নে 8টাত আহে, আহি পেলাই ইয়াত 3 বজাত পায়হি, আৰু পিছৰখন 2টামান নহয় 11টা 12টাত আহে, সেইখন ৰাতি পায়হি, মানুহবোৰ তাতে উত্তৰ গুৱাহাটী থাকি যায়, আৰু কেতিয়াবা উত্তৰ গুৱাহাটী নাপায়, মংগলদৈতে থাকি যায় দ্বিতীয়খন বাছ। আৰু তেতিয়া হৈছিলে কি, এই নৰ্থ ট্ৰাংক ৰোড বুলি কোৱা হয়, তেতিয়া নৰ্থ ট্ৰাংক ৰোডত দলং নাছিলে, ক'তো দলং নাছিলে, ডাঙৰ ডাঙৰ যিবোৰ নদী আছে নদীবিলাকত দলং নাছিলে, বুৰৈ, বৰগাং, ভৰলী এইবিলাকত দলং নাছিলে, আমি ফেৰীৰে পাৰ হ'ব লাগে, সেইকাৰণে বহুত সময় লাগে, বাছখনো ফেৰীত তুলি দিয়ে, মানুহ ফেৰীত তুলি দিয়ে, গোটেই এইবিলাক ফেৰীত পাৰ হ'ব লাগে। আৰু বাছ যেতিয়া এখন হয়, এখন বাছত আহিব লাগে, পিছৰ পিনে মোৰ মনত আছে বাছত ওপৰতো সমানে মানুহ, আজিকালি দেখিছোঁ ক'ৰবাত ক'ৰবাত বাছত ওপৰত সমানে মানুহ আহে, আৰু কৰে কি, পুলিচে ধৰে, অভাৰলোডিং আনিছে, তে থানাখনৰ আগতে নমাই দিয়ে, মই বাছৰ ওপৰত উঠি অহা মনত আছে কলেজলৈ পিছত দেই, থানাৰ কিছু আগতে নমাই দিয়ে, বাছখনে গৈ পেলাই এণ্ট্ৰি দিয়ে, আৰু মানুহবোৰ থানাখিনিৰ কাষেদি খোজকাঢ়ি গৈ আকৌ সিপাৰে বাছত উঠি থাকে, পুলিচে জানে সেইবোৰ মানুহ পেছেঞ্জাৰ, তথাপি আৰু নিয়ম কৰিব লাগে কাৰণে এণ্ট্ৰি দিবৰ সময়ত বাছত হেৰি থাকে। এইবিলাক কিছুমান মানে কি ক'ম, স্নিপেটছ মানে মোৰ তেতিয়াৰ। এতিয়া যাত্ৰাটো এই যে, আৰু তেতিয়া শিলগুটিৰ ৰাস্তা, এতিয়াৰ পকা ৰাস্তা তেতিয়া হোৱাই নাই, সেইবিলাক বোধ কৰোঁ পকা ৰাস্তা হ'বলৈ আৰম্ভ কৰিছে 50ৰ মাজমানৰ পৰাহে, আৰু তেতিয়া আমাৰ ৰাজ্যিক পৰিবহণ বিভাগ নোহোৱা নাছিলে, এইবিলাক যিবিলাক প্ৰাইভেট বাছ 2-4জনৰ, আৰু শিলগুটিৰ ৰাস্তা, গোটেইটো শিলগুটিৰ ৰাস্তাত তাৰপৰা ইয়ালৈকে। এতিয়া এটা বিশেষ অভিজ্ঞতাৰ কথা কওঁ, বাৰিষা আমাৰ নানান সমস্যা হয়। বাৰিষা হৈছে কি, যেতিয়া আমি এই নৈবোৰ পাৰ হৈ আহিব লাগে, এই ভৰ বাৰিষা ঢল আহে। ঢল আহিলে এই আমি ধৰা মই আহি পেলাই বুৰৈ পাৰত ৰৈছোঁহি, দলংখন মানে নৈ পাৰ হ'ম, আৰু ফেৰি আহিব, হঠাৎ ঢল আহিল। ঢলটো মানে তুমি বিশ্বাস নকৰিবা, তোমাক দেখা নাই বোধ কৰোঁ তেনেকুৱা, এখন এখন যেন ৱাল এখন এখন বেৰ এখন যেন ওলাই আহি আছে, পানীৰ এখন বেৰ যেন এনেকৈ আহি আছে, বুজিছানে নাই, প্ৰায় ছয় ফুট সাত ফুটৰ যেন পানীৰ বেৰ আহিছে। মানে আগদিনাখন ৰাতি যেতিয়া বৰষুণ হয় আৰু খুব কাষতেই হেৰিবিলাক ঘাট ঘাটবিলাক তেনেকৈ আহি পেলাই আৰু আমি গোটেই বহুত দূৰলৈ গুচি যাওঁ পাৰৰ পৰা, ৰুই থাকোঁ ঢল কেতিয়া পাৰ হ'ব, কেতিয়া পাৰ হ'ব, কেতিয়া পাৰ হ'ব, কেতিয়া ঢল কেতিয়া সাম কাটিব। এবাৰ মোৰ মনত আছে তিনিদিন আহিছোঁ, দুদিন আহি থাৰ্ড ডে কোনো ৰকম পাৰ হৈছোঁ। দুইদিনে ৰাতিপুৱা সময়ত ঢল আহে আৰু বহি থাকোঁ গোটেই দিনটো, আৰু থাৰ্ড ডে তেনেকৈ আহিছোঁ। তেনেকৈ বহুত হয়। এটা এইখিনিতে মোৰ মনত পৰিছে, বুৰৈ পাৰত তেনেকৈ সেই দুদিন যে আছিলোঁ বুলি কৈছোঁ, মোৰ দুখন নাটক, এইবোৰ পিছত ঘটা ঘটনা, মই কলেজত পঢ়িবলৈ লোৱাৰ পিছৰ কথা গতিকে কৈছোঁ, দুখন নাটক, ইপচেনৰ ডলছ হাউচ আৰু এনিমি উইথ দ্য পিপল, মই সেই বুৰৈ পাৰত বহি বহি পঢ়িছিলোঁ। সেই দুদিনৰ ভিতৰত মিলাই পেলাই তিনিদিনৰ ভিতৰত সেই দুখন নাটক এতিয়াও মোৰ, সেইকাৰণে বুৰৈৰ কথা মনলৈ আহিলে মোৰ সেই বুৰৈ পাৰত ইপচেনৰ ডলছ হাউচ আৰু এনিমি উইথ দ্য পিপল পঢ়াৰ মনত পৰে। যি হওক, এইদৰে আহিব লাগে তেতিয়াৰ দিনত। আকৌ আৰু ঘটনা হৈছে, এবাৰ মোৰ মনত আছে আহি উত্তৰ লখিমপুৰ কি উত্তৰ গুৱাহাটী পালোহি, এতিয়া পালোহি দেৰি হ'ল বহুত, কিবা কাৰণ বাছ বেয়া হৈছিলে নেকি, আহিছে চাৰিটা বাজিল, ফেৰীটো তিনিটা বজাত লাষ্ট ফেৰী গুচি আহে। কেতিয়াবা অলপমান হেৰি নদী ভালে থাকিলে গুটিয়া নাৱত বা মেচিন নাৱত পাৰ হৈছোঁ, কিন্তু সেইটোৱে বাৰিষা খুব বেছি হেৰি আছিলে, গতিকে সকলোৱে ক'লে এতিয়া চাৰিটামান বাজিছে, সকলোৱে ক'লে এতিয়া আৰু গুটিয়া নাৱতো যোৱাটো ঠিক নহ'ব। আমি উত্তৰ লখিমপুৰতে বাছতে শুই থাকিলোঁ, উত্তৰ গুৱাহাটীতে বাছতে শুই থাকিলোঁ। কেতিয়াবা এনেকুৱা মনত আছে আহিছোঁ, তাৰপৰা আহি পেলাই বাছ বেয়া হৈছে, ছেকেণ্ড বাছখনত আহিব লগা হ'ল, আহি পেলাই মংগলদৈ পালেহি, ক'লে তেতিয়া গৈ আমি ফেৰি নাপামগৈ, দেৰি হ'ব, এই মংগলদৈতে থাকি যাওঁ, গোটেই বাছ মানে মংগলদৈতে থাকিলোঁ। এইদৰে তেতিয়া, এইটো মই কৈছোঁ 1948 চনৰ কথা, তেতিয়া আমি আমাৰ সেই তাৰপৰা লখিমপুৰৰ পৰা কথাটো ভাবিবই নাই, তিনি চাৰিদিনা লখিমপুৰৰ আৰু নদী আছে, আৰু হেৰি আছে, সেইবিলাক আমাৰ হোমেন বৰগোহাঁইহঁতে জানে সেইবিলাক কথা, তেতিয়াৰ দিনত হোমেন বৰগোহাঁইহঁত কেনেকৈ আহিছিলে ঢকুৱাখান লখিমপুৰৰ পৰা। গতিকে এই কথাখিনি এইকেনে ক'লোঁ যে তেতিয়া আমাৰ সেইটো পৰিস্থিতি, তেনে এটা পৰ্যায়ৰ মাজেদি আমি কটন কলেজত পঢ়িবলৈ আহোঁ।
6: অৰুণদা, কিন্তু সৰু প্ৰশ্ন এটা, আপুনি যেতিয়া ঘৰৰ পৰা আহিছিলে আপোনাৰ টোপোলা কি আছিলে?
4: টোপোলা, মোৰ টোপোলাটো তেজপুৰতেই, মই তাৰ আগতে তেজপুৰতে আছিলোঁতো, গতিকে বিছনাখন মোৰ তেজপুৰতে আছিলে। তাৰপৰা ট্ৰাংক এটা, কুলা ট্ৰাংক এটা, কুলা ট্ৰাংক এটা, আৰু তেজপুৰত আহি হুলদুল এটা কিনিলোঁ, হুলদুলটো, হুলদুল এটা, হুলদুল আজিকালি চিনি নাপায়ব আজিকালি ল'ৰা ছোৱালীয়ে, হুলদুল এটা আৰু ট্ৰাংক এটা, এই দুটা।
6: তেতিয়া আপুনি ধুতি পিন্ধিছিল?
4: ধুতি, তেতিয়া ধুতি, মই আমি স্কুলত পঢ়োঁতে ধুতি আৰু হাফ পেণ্ট, পাইজামা পিন্ধা নাছিলোঁ তেতিয়া, আৰু জোতা পিন্ধা নাছিলোঁ। আমি স্কুললৈ যেতিয়া যাওঁ, মই আমি প্ৰথম জোতা পিন্ধিছোঁ হেৰি দি পেলাই, জোতা পিন্ধি মানে স্কুললৈ গৈছোঁ, এই মেট্ৰিকৰ ফৰ্ম ফিল আপ কৰিবলৈ যেতিয়া গৈছোঁ, আগদিনাখন ঠিক হ'লে আমি চব জোতা পিন্ধি আহিম, আমাৰ ৰবীন চৌধুৰী, হিমেন, এইবিলাকে আমি জোতা পিন্ধি আহিছিলোঁ ফৰ্ম ফিল আপ কৰিবৰ ধন। কটনত আহি তেতিয়া মই ধুতিয়ে পিন্ধিছিলোঁ ছেকেণ্ড ইয়াৰলৈকে। মোৰ মনত আছে মই, ভৱেন শইকীয়া, ভৱেশ চৌধুৰী, উপেন ভূঞা, এই আমি চাৰিজনে ধুতি পিন্ধাত নাম আছিল আমাৰ বেটছৰ, আমাৰ ওপৰৰবিলাকে চন্দ্ৰপ্ৰসাদ শইকীয়া বা আমাৰ দেৱ বৰুৱা, এইবিলাকে দুইবোৰে পাইজামা পিন্ধিছিলে, ধুতি পিন্ধে আৰু আছিলে, কিন্তু আমাৰ বেটছৰ, এই আমাৰ ফাৰ্ষ্ট ইয়েৰ বেটছৰ, আমি কেইজন ধুতি পিন্ধা, বৰ ষ্টাইল কৰি ধুতি পিন্ধা, তেতিয়া আমাৰ কেইজনৰ নাম আছিলে কলেজত, এইকেইজনে ধুনীয়া ধুতি পিন্ধে, মই, উপেন ভূঞা, ভৱেন শইকীয়া আৰু ভৱেশ ঠাকুৰীয়া, এইটো নাম আছিলে। যি হওক, তাত কলেজত মই হেৰিত নাম লগালোঁ, আই এছ চি, তেতিয়া ইণ্টাৰমিডিয়েট ছায়েন্স বুলি কয়, আজিকালিৰ দৰে পি ইউ বা এইবিলাক নহয়, আই এছ চি বুলি কৈছিলে, ছায়েন্সত, যেতিয়া ফাৰ্ষ্ট ডিভিজনত পাছ কৰিলে ছায়েন্সত নাম লগাই লাগিবই, এতিয়াও আছে, গতিকে সায়েন্সত নাম লগাই দিলে। লগাই পেলাই ইণ্টাৰমিডিয়েট ছায়েন্স পঢ়িলোঁ। পঢ়ি ছায়েন্সত মই বৰ ৰস পোৱা নাছিলোঁ। ছায়েন্সখিনি বিষয়খিনি পঢ়িছিলোঁ কোনো ৰকম, কিন্তু বাকী এইবোৰ হিষ্ট্ৰী টিষ্ট্ৰি তাৰ মাজতে সেইবিলাকহে পঢ়িছিলোঁ মই। তাৰ মাজতে এইটো পৰীক্ষাটো দিলোঁ, ছেকেণ্ড ডিভিজন দ্বিতীয় বিভাগত মই আই এছ চি পাছ কৰিলোঁ। তাৰপিছত আকৌ কটনত নাম লগালোঁ। তেতিয়া কিন্তু কটনত মই বি এড নাম লগালোঁ। দেউতাই ডাক্তৰী পঢ়োৱাৰ চিন্তা কৰিছিলে, আৰু দেউতাৰ মানে নিজৰো ডাক্তৰ হোৱাৰ এটা সময়ত সপোন আছিলে। তেওঁ কেইবাজনো ডাক্তৰ বন্ধু আছিলে কলেজত, ভুৱনেশ্বৰ বৰুৱা, ডক্টৰ কনকেশ্বৰ বৰুৱা, তেওঁৰ ভায়েক, এইবিলাক ভুৱনেশ্বৰ বৰুৱা তেওঁলোকে ডাঙৰ আছিলে দাদা বুলি, কিন্তু সেইবিলাকৰ লগত তেওঁৰ খুব বন্ধুত্ব আছিলে। গতিকে মোক ডাক্তৰ পাতিম বুলি ভাবিছিলে। কিন্তু আই এছ চি ছেকেণ্ড ডিভিজন পাছ কৰিলোঁ, আৰু অৱশ্যে 9 নম্বৰৰ কাৰণেই মই ফাৰ্ষ্ট ডিভিজন নাপালোঁ দেই, 491 নে কিবা এটা পাইছিলোঁ। তে যি হওক, মই আৰ্টছত নাম লগালোঁ।

0: লগাই পেলাই পঢ়ি বি এ পঢ়িবলৈ আৰম্ভ কৰিলোঁ।
1: অনাৰ্চ
0: অনাৰ্চ এডুকেশ্যন
1: এডুকেশ্যন
0: কিয় জানো ক'লে বেছি কষ্ট কৰিব নালাগে এডুকেশ্যনটো লোৱা এডুকেশ্যন
1: আৰু লগৰ বিষয়
0: বা কিকেইটা আছিল ইকনমিক্স ইকনমিক্স আৰু অসমীয়া এইটো কি কয় অসমীয়া ছেকেণ্ড লেংগুৱেজ সহজ সহজে বি এ পাছ কৰা। তেতিয়া মই কলেজত কিবা কাৰণত মই বৰ পঢ়াৰখিনিৰ প্ৰতি মেট্ৰিকত যেনেকৈ খুব ছিৰিয়াছলি পঢ়িছিলোঁ কি কাৰণে এতিয়াও মই ভাবোঁ পঢ়া এই কলেজীয়া পঢ়াখিনিৰ কাৰণে মই বৰ বেছি গুৰুত্ব মানে যিমানখিনি ছিৰিয়াছ হ'ব লগা আছিলে মই নহৈছিলোঁ। কিয় কাৰণে গুৱাহাটীত আহি এই পৰিৱেশতে পঢ়িলোঁ কাৰণে তাৰ বাহিৰে মই বাহিৰা এই কিতাপ পত্ৰ এইবিলাকত পঢ়াত মই বেছি মানে
1: সেইটো আপুনি কি বুলি ভাবে আপোনাৰ বন্ধু মহলৰ কাৰণে
0: বন্ধু মহলবিলাকতো মোৰ বাকী প্ৰবোধ শৰ্মা ভৱেন শইকীয়া এইবিলাকতো ছিৰিয়াছলি পঢ়িছিলে কি এতিয়াও নাজানো। মই কলেজীয়া যিখিনি পঢ়িব লাগে সেইখিনি খুব মই গুৰুত্ব সহকাৰে একানপতীয়াকৈ পঢ়াৰ প্ৰতি মই তিমান নিষ্ঠাবান নাছিলোঁ।
1: প্ৰেমত পঢ়িছিল নেকি তেতিয়া?
0: প্ৰেমত তেতিয়া পঢ়া নাই। প্ৰেমত তেতিয়া সেইখিনি প্ৰেমত পঢ়িব বয়স হৈছে অৱশ্যে আজিকালি হিচাপত তেতিয়া চাওঁ আৰু ছোৱালী ভাল লাগে চাই। আমাৰ দিনত ল'ৰা ছোৱালী লগ লাগিব নোৱাৰে নহয়, তুমি জানা নাজানা আমি যেতিয়া হেৰিত যাওঁ ক্লাছত বহোঁ এই ছোৱালীসকলৰ কাৰণে এখন বেলেগ দুখন এইপিনে থাকে আৰু আমি এইপিনে বহোঁ। তোমালোকৰ দিনতো তেনেকুৱা আছিলে নেকি? এতিয়া নাই বোধকৰণ এতিয়া
1: নাজানো।
0: গতিকে বহোঁ আৰু তেওঁলোক বাহিৰত ৰৈ থাকে হেৰি অহালৈকে প্ৰেচাৰ অহালৈকে প্ৰেচাৰ লগে লগে আহি সোমাহি আৰু আমি এইপিনে থাকোঁ। গতিকে আমাৰ কোনোবা দুই এজনে চকুটোকো হেৰি কৰে আৰু কিন্তু তেওঁলোকো বৰ একেবাৰে সাংঘাতিক একেবাৰে কম্পাৰ্টমেণ্টত থাকে। আমিও তেনেকৈ অতি বেছি আমাৰ দুই এজনে এনে খালি জোকাই দিয়ে ইফালে কাষেদি পাৰ হৈ যদি কিবা এটা
1: মতামত
0: দিয়ে দি পেলাই ফান কৰে অকণমান তেনেকৈ আছিলে। তাৰ মাজতে আমাৰ দুই এজন ভালকৈ প্ৰেমত পৰিছিলে দুই একৰ তেতিয়ালৈকে নহয়। সেই আৰতিৰ লগত মোৰ সম্পৰ্কটো পিছত যথেষ্টখিনি পিছত হৈছিলে। কলেজৰ দিনত মোৰ তেনেকৈ প্ৰেমত পৰাৰ কথা হোৱা নাছিলে। মনটো প্ৰেমিক হয়তো তেতিয়াই প্ৰেমিক মন এটা গঢ় লৈছিলে এইবোৰ কিতাপ পত্ৰ পঢ়ি পেলাই কিন্তু প্ৰেম বোলা কথাটো তেতিয়া মোৰ খুব সজীৱভাৱে মনত বিকশিত হোৱা নাছিলে। প্ৰেমৰ কিতাপ পঢ়িছিলোঁ তেতিয়াই এইবোৰ শ্ৰেষ্ঠ কিতাপ মই ধৰা চেচিৰ কবিতা মোৰ জীৱনত ভাবোঁ প্ৰেমৰ কিতাপ হৈছে প্ৰেমৰ প্ৰকৃত প্ৰেমৰ স্বৰূপ বুলি যদি কোৱা হয় ৰবি ঠাকুৰৰ চেচিৰ কবিতা এখন অন্যতম প্ৰেমৰ কাহিনী এইটো। তাৰপিছতো এইটো পিছত পঢ়িছোঁ এই অলপ কিছুদিন আগতে এইখন পঢ়িলোঁ লাভ ইন দি টাইম অফ কলেৰা অপূৰ্ব প্ৰেমৰ কিতাপ। আগতেও পঢ়িছোঁ কিবা কিবি আছে বহুত এতিয়া মনত নপৰে।
1: এই দিশটোলৈ আমি ক্ৰমান্বয়ে আকৌ পিছত আগবাঢ়িম। এতিয়া এটা কথা জানো আপুনি যিটো ক'লে যে আপুনি ছিৰিয়াছ নাছিলে কিন্তু আপুনি কলেজত দুটা বছৰ নষ্ট কৰিছে এটা হ'ল ডিছকলেজিয়েট হোৱা আৰু এটা আপোনাৰ অসুস্থতা।
0: সেইটো সেই আই চিত যি যিবাৰ দিছিলোঁ মই ছেকেণ্ড ইয়াৰ দিছিলোঁ সেইবাৰ মোৰ জণ্ডিচ হ'ল তাৰপিছতে জিয়া দিয়া হ'ল সেইবোৰ বেমাৰ তেতিয়া খুব ভাল চিকিৎসা আছে। আমাৰ কণ কলেজৰ সন্মুখতে এখন ডিছপেঞ্চেৰী আছে টেমি যি মানে যি দিব লাগে যি কৰিব লাগে তেওঁৰ পৰামৰ্শতে মতে হয় সেইবোৰ সেই নহয় তেনেকৈ গৈ মই যি মোৰ আই এছ চিত মনত আছে মই ইংলিছৰ পৰীক্ষা মোৰ একেবাৰে নাকৰ পৰা হোৱাকৈ তেজ পৰি গ'লো একেবাৰে লিখা হেৰিতে পৰি গ'লোঁ। মই সেই আই এছ চি পিছৰকেইটা পৰীক্ষা দিব নোৱাৰিলোঁ সেইকাৰণে মোৰ কলেজত কণ কলেজত বন্ধু ধেৰ বন্ধু মানে বেটছ বাইজ বেটছ হয়তো ধৰা মোৰ দুটা এইখিনি ফাৰ্ষ্ট বেটছতো আমাৰ এইখিনি আছে ভৱেন শইকীয়া নিৰ্মল প্ৰভা বৰদলৈ লক্ষ্মীনন্দন বৰা এইবোৰ ফাৰ্ষ্ট বেটছৰ। ছেকেণ্ড বেটছৰ আমাৰ ভূমেন বৰগোহাঁই তাৰপিছতে আৰু আছে এতিয়া সেই ছেকেণ্ড বেটছৰ এইবোৰ আকৌ কুৰদা ভট্টাচাৰ্য আহিল পিছত এনেকৈ। গতিকে মোৰ এনেই কটন কলেজত চাৰি বছৰৰ জীৱনকালত যিখিনি বন্ধু হয় মই ছবছৰ পালোঁ নহয় সেইকাৰণে কটন কলেজীয়া বন্ধু মোৰ ধেৰ মানে মনৰ বন্ধু ধেৰ পিছলৈ। গতিকে সেই বছৰ মোৰ যেনেকৈ গ'ল আৰু ডিছকলেজিয়েট থকা কথাটো তুমি ক'ত গম পালা?
1: জানো খবৰ আপোনাৰ
0: এইটো বৰ বৰ আনন্দদায়ক কথা। এইটো আমি এটা খেলা খেলিছিলোঁ এতিয়া হ'ল কি সময় ল'ব কিন্তু অলপ ফ'ৰ্থ ইয়াৰত

0: আৰু আমি দুজন হেৰিলৈ যাব লগা হ'ল। আমি তেতিয়া এটা ছ'চিয়েলিষ্ট হোৱাৰ এটা আমাৰ মনত এটা হাতি হৈছিলে, হেম বৰুৱা, তাৰপিছতে লক্ষ্য চৌধুৰী, এইবিলাকৰ লগত পাণবজাৰত গৈ সেইবিলাকৰ লগত, দিলীপ হাজৰিকা তেতিয়া আমাৰ লগত আছিলে, এইবিলাকৰ লগত লগ লাগি এটা আমাৰ কিবা ছ'চিয়েলিষ্ট হোৱাৰ, তাৰ আগতে আচলতে এটা কথা তোমাক মই কৈ থওঁ, আমি মানে মোৰ লগতে আৰু হয়তো মোৰ কথাই কৈছোঁ, মই তোমাক যোৱাবাৰ কৈছিলোঁ নেকি যে চতিয়াত থাকোঁতেই এই যে এটা বিশেষকৈ কেশৱ মহন্ত, এই বীৰেণ বৰকটকী, এওঁলোক তেতিয়াই ক্লাছ 9-10 ছাত্ৰ, কিন্তু তেওঁলোকে ভেৰি পলিটিকেলি তেওঁলোকে মানে তেওঁলোকৰ এটা মানসিক এটা তেওঁলোকৰ প্ৰভাৱ পৰিছিলে বহুত, তেওঁলোকে বিভিন্ন দিশত আগবাঢ়ি গ'ল, বিভিন্ন পলিটিকেল ইডিঅ'লজিত তেওঁলোকে আগবাঢ়ি গ'ল। মোৰ মনতো তেনেকুৱা এটা পলিটিকেল ৰাজনৈতিক মনৰ ৰাজনীতিৰ প্ৰতি অকণমান যেন ভাল অকণমান আকৰ্ষণ তেতিয়াৰ পৰা আছিলে। সেইদৰে খুব গভীৰতালৈ গৈ নহয়, এতিয়া কলেজত পঢ়োঁতেও তেনেকৈ প্ৰথমতে আমি সেই তেতিয়া ইউথ কংগ্ৰেছ নাছিলে, সেইটো ইণ্ডিয়ান কংগ্ৰেছৰ এটা যুৱ কংগ্ৰেছ এটা আছিলে, ইউথ কংগ্ৰেছ নহয় কি আছিলে পাহৰিলোঁ, নলবাৰীত অধিৱেশন হৈছিলে, আমি গৈছিলোঁ। তাৰপৰা কংগ্ৰেছৰ পৰা যেনেকৈ ছ'চিয়েলিষ্ট পাৰ্টিটো ফালি আহিল, আমিও তেনেকৈ হৰ্ষ গোস্বামী তেনেকৈ ধৰি পেলাই আমি সেইটো হেৰিলৈ আহিলোঁ। এতিয়া আমি এটা যেনেকৈ কমিউনিষ্ট পাৰ্টিৰ আই পি টিয়ে তেতিয়া ছ'চিয়েলিষ্ট পাৰ্টিৰে এটা কালচাৰেল গ্ৰুপ খুলিব লাগে, আমি নৱসংঘ নাম দি পেলাই, নৱকৃষ্টি সংঘ বুলি এটা নাম দি পেলাই সংঘ খুলিলোঁ, মই, সদা শইকীয়া, দিলীপ হাজৰিকা, আৰু আমাৰ হেৰি আছিলে ধীৰেণ বৰুৱা আছিলে, এতিয়া যে ধীৰেণ বৰুৱা, এইবিলাক কৰি মই আৰু সদা শইকীয়া বোধ কৰোঁ ছেক্ৰেটেৰী আছিলোঁ এনেকুৱা। এতিয়া সেইখিনি সময়ত এলাহাবাদত হেৰি হ'ল, অল ইণ্ডিয়া ছ'চিয়েলিষ্ট পাৰ্টি কনফাৰেন্স হ'ল, তেতিয়া হেৰি আমাৰ বিপিন পাল দাস, তাৰ জেনেৰেল ছেক্ৰেটেৰী, অল ইণ্ডিয়া কনফাৰেন্সৰ জেনেৰেল ছেক্ৰেটেৰী, এলাহাবাদত কনফাৰেন্স, আৰু বিপিন দাক আমি পাওঁ ইয়াত তেতিয়া আমি নৱ সংস্কৃতি সংঘৰ এটা গ্ৰুপ, আমি এলাহাবাদলৈ যাম, আমি গ'লোঁ তাত। সেইখিনি ডিটেইল নকওঁ আৰু, এলাহাবাদত গৈ আমাৰ কি অভিজ্ঞতা হ'ল, আছে কি ষ্টলৱাৰ্ডবিলাকত বিৰাট বিৰাট পাৰ্চনেলিটিবিলাকক তাত লগ পালোঁ, ছ'চিয়েলিষ্ট পাৰ্টিৰ কৃপালানী, অশোক মেহতা, তাৰপিছতে বন্ধু দণ্ডাৱতী, তাৰপিছতে এগৰাকী মহিলা এগৰাকী, এইবিলাকক তেতিয়া লগ পাইছিলোঁ তেওঁলোক, আৰু তাত দেখিছিলোঁ যে বিপিন দাৰ কি এটা সকলোৰে লগতে কি পপুলাৰ, তেওঁ কিমান তেওঁ জনপ্ৰিয়, সকলোৱে কেনেকৈ তেওঁক বিচাৰে আৰু তেওঁ কি ক'ব পাৰে, হিন্দী ইংলিছ এনেকৈ পাৰে। তেজক সেই সময়ত তেওঁলোকে যে এলাহাবাদত যাব লাগে, সেই মাহৰ যিটো মেজদিজ দিব লাগে, নিদি পেলাই 80 টকা লৈ পেলাই মই গুচি গ'লোঁ, আৰু দেউতাই পঠিয়াইছিলে তেতিয়া এলাহাবাদলৈ যাম বুলি ক'লে 100 টকা নেকি, সেই মেজদিজ দিয়া নহ'ল। পিছৰ বছৰৰ পৰা, পিছৰ মাহৰ পৰাতো মেজদিজটো ডিফিচিট হৈ গৈ আছে। আচ্ছা, মেজদিজ নিদিলে, হোষ্টেলত মেজদিজ নিদিলে মাহৰ শেষত, তেতিয়া আছিলে আমাৰ হেৰি দত্ত, আমাৰ হোষ্টেল ছুপাৰিণ্টেণ্ট আছিলে দত্ত, আচ্ছা যি হওক, তেওঁ এখন লিষ্ট পঠিয়াই দিয়ে হেৰিলে, এই কলেজৰ অফিচলৈ, আৰু কলেজৰ অফিচৰ পৰা সেই লিষ্টখন ক্লাছবিলাকলৈ পঠিয়াই দিয়ে। ক্লাছত সবেই নকৰে, কিন্তু এটা ডিপাৰ্টমেণ্টৰ এজন প্ৰফেচাৰে আমাৰ নামবোৰ নামাতে, দিগেন দত্ত, ইংলিছৰ প্ৰফেচাৰ দিগেন দত্ত, তেওঁ বৰ ষ্ট্ৰিক্ট, তেওঁ আমাৰ নাম নামাতে, আমি ক্লাছত বহি থাকোঁ, আমাৰ ৰোল নাম্বাৰ নামাতে, গতিকে আমি আৰু কি হ'ব আৰু, সেইবুলি 3-4 মাহমান আমাৰ তেনেকৈ মোৰ পিছুৱাই গৈ আছে, দেউতাই যিটো পঠিয়াই আগৰ মাহৰ দিওঁ এনেকৈ, গতিকে প্ৰত্যেক মাহতে এইখন লিষ্ট কৰি থাকে। গতিকে যেতিয়া টেষ্ট দিয়া হ'ল, টেষ্ট দিলোঁ আমি, টেষ্ট দি পেলাই, টেষ্ট দিয়াৰ পিছত ফৰ্ম ফিল আপ কৰিব লাগিব, টেষ্ট পাছ কৰিছোঁ, মোৰ অনাৰ্ছ আছিলে এডুকেশ্যনত, কৰ আছিলে, কৰে খুব যত্ন লৈছিলে মোৰ, SB কৰ, তেওঁ তেতিয়া ভূপেন হাজৰিকাও আছিলে দেই, মই ভূপেন হাজৰিকা আমাৰ এদিন দুদিন ক্লাছ লৈছিলে এডুকেশ্যনত, তেওঁ হেৰি ইউনিভাৰ্চিটিৰ, তেতিয়া মানে এডুকেশ্যনৰ ক্লাছটো ইউনিভাৰ্চিটিয়ে ডাইৰেক্টলি কণ্ডাক্ট কৰিছিলে, কণ কলেজত নিজৰ হেৰি নাছিলে, এইটো ছাবজেক্ট নাছিলে, ইউনিভাৰ্চিটি এই দীঘলীপুখুৰী পাৰত, তাত সেইটো কণ্ডাক্ট লৈছিলে ক্লাছটো, এদিন দুদিন ভূপেন হাজৰিকা ক্লাছ লোৱা মনত আছে। যি হওক, সেই হেৰিখন লিষ্টখন তেতিয়া আমি টেষ্টৰ ৰিজাল্ট ওলাইছে, টেষ্টৰ ৰিজাল্ট ওলোৱাৰ আগতেই এখন লিষ্ট ওলাল, হেং কৰিলে তাত মোৰ লগতে আৰু কেইজনমান, তেওঁলোকে অৱশ্যে মোৰ নিচিনা কাৰণে নাছিলে, তেওঁলোকে কি কাৰণে দিয়া নাছিল নাজানো, ছোৱালী নামবোৰ নকওঁ দিয়া, তেনেকে কেইজন মানুহ তেওঁলোকৰ লিষ্টলৈ যে এওঁলোকক ডিছকোৱালিফাই কৰা হৈছে, কিন্তু মোৰ নামটো তাত নাই। তেতিয়া মই মই ভালে পাইছোঁ, তাৰ দুদিন কিন্তু ফৰ্ম ফিল আপ কৰিবলৈ যাম মই, তাৰপিছতে এওঁলোকেতো হুলস্থুল আৰু ডিছকোৱালিফাই হ'ল আৰু মোৰ নামটো নাই তাত। তেতিয়া মই যেতিয়া ফৰ্ম ফিল আপ কৰিবলৈ যাওঁ, তেতিয়া এজনে আহি কোনোবাই ক'লে যে অৰুণ শুনো তোমাৰ তোমাৰ নামটো ওলাইছে তাত ডিছকোৱালিফাইড, মই গৈ বুলি আহি মই সৰ্বনা কি কাণ্ড হ'লগৈ কি, এই যে কলেজৰ যে এই আমাৰ যিকেইজনে ডিছকোৱালিফাইড হৈছিলে তেওঁলোকে গৈ অফিচত হুলস্থুল কৰি দিলে যে আমাৰ একে কণ্ডিশ্যনত একে কাৰণতে এজনক ৰাখিছে, আমাক কিয় এই নিদিব। তেওঁলোকে ভাবিছিলে যে মোৰ নেজতে ধৰি বা মোৰ বাহুতে এইবোৰ গইনা লৈ পেলাই তেওঁলোকে পাৰ হৈ যাব, তেওঁলোকে এইটো সহজ হ'ব, তেওঁ কথাটো কৈ দিলেই তেওঁকতো এতিয়া হেৰি কৰিব নোৱাৰে, গতিকে কৰিব। কিন্তু উল্টাটো হ'ল, হিৰণ্য ভূঞা প্ৰফেচাৰ আছিলে তেতিয়া, প্ৰিন্সিপাল আছিলে, সাংঘাতিক ষ্ট্ৰিক্ট, এই যেতিয়া অফিচত হুলস্থুলবোৰ কৰি দিলে সেইটো গৈ প্ৰিন্সিপালৰ কাণত পৰিল, প্ৰিন্সিপালে খবৰ ল'লে, খবৰ লওঁতে তেতিয়া হেৰিয়ে এই কথাটো কৈ দিলে, তেতিয়া আমি চালে, চাই পেলাই দেখিলে যে হয় ইংলিছ ডিপাৰ্টমেণ্টৰ এজন প্ৰফেচাৰ অৰুণ শৰ্মাক হেৰিখিনি দি থৈছে, পাৰ্চেণ্টি দি থৈছে, সেইটো ওলাই পৰিল। নামটো নকওঁ কোনজন প্ৰফেচাৰ, মোৰ খুব মৰমক খুব হেৰি আছিলে, পিছলৈও খুব তেওঁ
1: শৰ্মা বুলি ক'ম,
0: শৰ্মা, সেইটো শৰ্মালৈকে যাওঁ আৰু, শৰ্মা, তেওঁ চাকৰি যোৱা অৱস্থা আৰু প্ৰফেচাৰ বুলি খুব ভাল বুলি হিৰণ্যভূঞা চাকৰি ৰাখিলে মোক যে পাৰ্চেণ্টিৰ কাৰণে মই পাৰ হৈ গ'লো, কিন্তু তেতিয়া কিন্তু প্ৰিন্সিপালে হিৰণ্যভূঞা নিজে গোটেইসোপা ৰঙা চিন্তি কাটি পেলালে, পাৰ্চেণ্টেজবোৰ কাটি পেলাই মোক ডিছকোৱালিফাই কৰি দিলে, গতিকে সেইটো বছৰ গ'ল তেনেকৈ আৰু, এনেই গ'ল। তাৰপিছতে পিছৰ বছৰ মই পঢ়িব লাগিব, দেউতাই কোনো ৰকমে মোক 80 টকা, তেতিয়া 80 টকা লাগে দেই মেছ ডিউচ, 80 টকা মেছ ডিউচেই নহয়, মেছ ডিউচটো 40 টকা নে 35 টকা কিবা এটা, বাকী 80 টকাত গোটেই খৰচখিনি হৈ যায় মুঠতে। গতিকে দেউতাই আকৌ 80 টকা, মোৰ এটা গিল্ট হেৰি হ'ল যে দেউতাক আৰু মই হেৰি নিদিওঁ, দিগদাৰ নিদিওঁ, মই কিবা এটা কৰি পঢ়িম। তেতিয়া মই কটন আছাম ট্ৰিবিউনত মোৰ এজন শুভাকাংক্ষী, তেওঁ আছাম ট্ৰিবিউনত চাকৰি কৰিছিলে, তেওঁ ক'লে তুমি এতিয়া হোষ্টেলত থাকিব নালাগে আৰু আমাৰ লগতে থাকা, পিছত লাগিলে পিষ্ট অফিচত হোষ্টেললৈ যাবা, এইকেইদিন আমাৰ লগত থাকি ট্ৰিবিউনত প্ৰুফ ৰিডাৰৰ কাম কৰা, কৰি পেলাই এইবছৰ গুৱাহাটীতে তুমি থাকা।
1: অৰুণা, এতিয়া BA পাছ কৰাৰ আগলৈকে সেইখিনি যিমান জানিলোঁ, ইয়াৰ পিছত আপোনাক আকৌ লগ পাম তাৰ পিছৰ পৰিক্ৰমাৰ বাবে।
2: ইমান পৰে ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ অনুষ্ঠানত নাট্যকাৰ, ঔপন্যাসিক, সাহিত্য একাডেমী, সংগীত নাটক একাডেমী, অসম উপত্যকা সাহিত্য বঁটা, আকাশবাণীৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় একাধিক বঁটা আৰু সন্মানৰে বিভূষিত অৰুণ শৰ্মাৰ অনাতাঁৰ আত্মকথাৰ তৃতীয় খণ্ড শুনিলে। তেখেতৰ সৈতে কথা পাতিলে কমল শৰ্মাই। এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা সংগ্ৰহ কৰা হৈছিল।
3: এয়া আকাশবাণী নগাঁও, এতিয়া শুনক অসমীয়া গীত। প্ৰথমে শুনক প্ৰণতি বৰুৱাৰ কণ্ঠত পাৰ্বতী প্ৰসাদ বৰুৱা ৰচিত এটি গীত।

প্ৰণতি বৰুৱা কণ্ঠৰ পাৰ্বতী প্ৰসাদ বৰুৱা ৰচিত গীত দুটি শুনিলে। এয়া আকাশবাণী নগাঁও। আমাৰ পৰৱৰ্তী অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।

তার শৈশব যৌবনলৈ। সেই সময়ত ভাৰতৰ আকাশ মুখৰিত হৈছিল মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা স্বৰাজ আন্দোলনৰ জয়ধ্বনিৰে। দুটি যুগ

0: দেখিছো মোৰ আৰু শান্তি নোহোৱা হ'ল। সন্ধিয়াৰ নামাজ কোনো ভালকৈ পঢ়িব নিদিয়ে। এই এই কাজলি, এই এক তই বাৰু ইমানখন গণ্ডগোল লগাই আছ কেলে? হা, খোৱাৰ চাৰিবেৰৰ মাজত থাকিবলৈ বেয়া পাৱ যদি এই বৰুৱা চাহাবৰ নিচিনা ডাঙৰ মানুহৰ ফুলনিত ফুল খাইছিলি কেলে? হা, এতিয়া মোৰ লৰাইছো, বুজিছো নহয় তোৰ কথা। গেটখন খোলা আছিল বুলিয়েই মোৰ সোমোৱালিগৈ। হা, কোনোবাই যেনিবা ভুলতে গেটখন খুলি থ'লেই, সেইবুলি মনে মনে সোমাই ফুলনিৰ ইমান ধুনীয়া ধুনীয়া ফুলবোৰ তই মহতিয়াব লাগেনে? জান, এই বৰুৱা চাহাব এই চহৰৰ আটাইতকৈ ডাঙৰ মানুহ। অঁ, তেওঁ এই ফুলবোৰ বিদেশৰ পৰা মগাই আনিছে, তই তাকে খাই খাই নাইকিয়া কৰিলি। তোক খোৱাৰত নিদি কোনে দিব? খাই যাওক, এইবোৰ কথা তহঁতক কৈতো আৰু একো লাভ নাই। এই চাহ, এই গাই প্ৰতি যিমান খেৰ লাগে তাতকৈ তহঁতক মই এই সৰহ দিছোঁ। অঁ অঁ, খা, চবাই থাক, চবাই থাক, মনে মনে থাক। অঁ খা, মই আছোঁ কাৰণে এইখিনি খাইছোঁ, নহ'লে নহ'লে শুকাই মৰিলিহঁত তহঁতে। অঁ, মই মিছা কৈছোঁ যদি বুঢ়া বলদকে নুসোধ কিয়, ই আকৌ ইয়াত বহুদিন আছে দেই। সি নীলামতো নাযায় বেচেৰা, কোনেও খালাচ কৰি নিনিয়ে। তোৰ খং উঠিছে, খং উঠিছে? বুঢ়া হ'লে গৰু মানুহ সকলোৰে একেই অৱস্থা হয়। এৰা, মই হস্পিটেলত থকা কেইদিন এই পলহটোৱে এই কমখন কষ্ট খালেনে, ই ধান খেৰ এডালো মুখত দিবলৈকে নাপায়। সেই ৰখীয়াটোৱে চোৰ, চোৰ সি, বুজিছ? দুনিয়াখন চব চোৰ, সুবিধা পালেই চুৰ কৰিবলৈ ইচ্ছা কৰে। তহঁতে মানুহৰ এইবোৰ কথা ক'ত বুজিবি? বাৰু বাৰু, ঐ কাজলি, কাজলি অ' ঐ, তই বাৰু এনেকৈ চিঞৰি থাকিলে কেনেকৈ হ'ব কচোন? হা, ঘাঁহ ঘাঁহ চবাই শুই থাক, শুই থাক, মোক আৰু আমনি নিদিবি। আমনি নিদিবি, লোকগি বোপাই, এই খোৱাৰত এজনী কাজলি পৰিছে, তাই চিঞৰত গগন ফালিছে। চাচোন বোপাই, তাই এনেকৈ চিঞৰি থাকিলে এই মই বুঢ়া মানুহটোৱে কওঁ কেনেকৈ কৈছোঁ?
1: হেৰি নহয় ফজিকা, মোৰ দোকানখন অলপ চাবিচোন। মোৰ দোকানখন
0: এই সন্ধিয়াতে দোকানখন বন্ধ কৰি তইনো যাব ক'লৈ? অ
1: ফজিকা, দুখে মোক নেৰা হৈছে বুজিছ? এই মাত্ৰ গাঁৱৰ পৰা এটা খবৰ পাইছোঁ, আইৰ হেনো বৰ্তান কি হয় ক'ব নোৱাৰো, মই যাওঁ বুজিছ? তই দোকানখন অলপ চাবি দে।
0: যা যা যা যা, পুতেক হৈ মাকক অন্তিম অৱস্থাত দেখা নাপালে সেই দুখ আৰু জীৱনত আঁতৰিব নোৱাৰিও। হেৰৌ গৰুহঁত, হেই বলদ, তই জানো এইবোৰ বুজিবি, ময়ো জান, ময়ো এই বুঢ়া বয়সত কেতিয়াবা অকলে অকলে বহি মৰাম মাজানৰ কথা ভাবোঁ। মই জানো মাজে মাজে ভয় খাওঁ আম্মাজানে যেন মোক বেহেষ্টৰ প্ৰায় গোটেই জীৱন চাই আছে। আম্মাজানৰ অন্তিমৰ সেই মাতটো যেন আজিও মই শুনো, শুনি চকাই উঠো, চকাই উঠো।
2: বোপাই, ফজিৰ
3: আম্মাজান,
2: চাওঁ বোপাই মোৰ ওচৰলৈ
3: আম্মাজান,
2: মোৰ যি বেমাৰ হৈছে মই যেন আৰু নাবাচিম, মই মৰিম।
3: তেনেকৈ নকবি আম্মাজান, তই গুচি গ'লে মই মই কাৰ লগত থাকিম আম্মাজান? মোক কোনে চাব, কোনে চাব আম্মাজান?
2: দুনিয়াৰ মালিকে চাব
3: আম্মাজান,
2: জান ফজিৰ, সৌ আসমানত আল্লাহ ৰসুল আছে, তেওঁ নিৰাশ্ৰয়ক আশ্ৰয় দিয়ে। মৰম কৰিবলৈ কোনো নোহোৱাজনক তেওঁ মৰম কৰে।
3: নহয় নহয় নহয় নহয় আম্মাজান, তোৰ বেমাৰ ভাল হ'ব, মই আজি কালি মোমাই তালৈ যাম, টকা আনিম, তাৰে দৰৱ কিনি আনি তোক খুৱাই তোক বচাম, মই বচাম আম্মাজান।
2: কি কৈছ?
3: কাদি মোমাই তালৈ যাম।

0: নালাগে নালাগে বোপাই।
1: কিয় কিয় মাথা?
0: এইবোৰ বৰ বৰ মানুহ, সিহঁতৰ ঘৰলৈ নাযাবি।
1: নাই নাই, মই যাম আমাজান। মোমাইক বুজাই ক'লে তেওঁ নিশ্চয় কেইটামান টকা দি সহায় কৰিব, মই যাম।
0: নিদিয়ে নিদিয়ে, মিছাতে মুখখন চোৱা নকৰিবি।
1: নহয় নহয় আমাজান, চেষ্টা কৰি চোৱাতনো কি আপত্তি? মই কাইলৈকে যাম, কাইলৈকে যাম আমাজান, মই কাইলৈকে যাম।
0: ফজিৰ ফজিৰ
1: মামা
2: কোন তই? ফজি নহয়?
1: হয় মামা।
2: কিয় আহিলি
1: মামা? শুনিছেই হ'বলা, আমাজানৰ বৰ টান বেমাৰ, দিনক দিনে অৱস্থা একেবাৰে বেয়া ফালে ঢাল খাইছে।
2: এতিয়া বাৰু মই কি ক'ব লাগে ক?
1: মানে আপুনি যদি দয়া কৰে টকা কেইটামান হ'লে বহুত সহায় কৰা হয়।
2: টকা মানে হেৰি,
1: মই কিবা এটা কৰি হ'লেও আপোনাক টকাকেইটা ঘূৰাই দিম মামা, সঁচাই দিম।
3: শুনিছে?
2: শুনিছা মামী? কি হ'ল জোৰোণা?
3: মই সকলো শুনিছোঁ, সেইটো ফজিৰ নহয়নে?
2: হয়।
3: তাক কৈ দিয়ক আমি টকা পইচা দিব নোৱাৰোঁ বুলি। ইমান ডাঙৰ ল'ৰা এটা কাম নাই কাজ নাই, নাঙলৰ মুঠিত ধৰিবলৈ নিশিকিলে, এতিয়া আহিছে টকা খুজিবলৈ। মাকৰ বেমাৰ হ'ল হ'ল, আমি কি কৰিব লাগে? তাতে আকৌ বৰ বৰ কথা, খুজিবলৈ আহি আকৌ ঘূৰাই দিয়াৰ কথা, ধাৰ মৰাৰ কথা। হেৰি কৈ দিয়ক তাক, যাবলৈ কৈ দিয়ক।
2: কৈ দিওঁ তাক। শুনিলি ফজি, মামীয়ে কি ক'লে?
1: আপুনি কি কয় মামা?
2: মই মানে মামীয়ে যি কথা আৰু মোৰো সেয়া।
1: তেনেহ'লে
2: মই নোৱাৰিম। বুজিছ ফজি, তই আন ক'ৰবাত চেষ্টা কৰ
1: মামা।
3: চাহ দিছোঁ, আহক ভিতৰলৈ, এইদৰে কথা চবাই থাকিলে হ'বনে?
2: গৈছোঁ গৈছোঁ গৈছোঁ। জোৰোণা, এই ফজিৰক কেইটামান টকা?
3: আপুনি কি কৈছে এইবোৰ আপুনি খোলাখুলিকৈ কৈ দিব নোৱাৰে নেকি? আজিকালি কাম কাজ নকৰিলে মানুহে খাবলৈ নাপায়, আৰু আমাৰতো টকাৰ গছ এডাল নাই যে জোকাৰি দিলে থল থলকৈ সৰি পৰিব।
2: ৰ'বা মই তাক কৈ আহোঁগৈ। ফজি, ফজি, ফজি ৰ, ফজি, ই গ'লগৈ যেন পাইছোঁ।
0: ফজি কি হ'ল? নামাতকিলে?
1: এই দুনিয়াৰ চব মানুহেই এনেকুৱা নেকি আম্মাজান?
0: মই কৈছিলোৱে এইবোৰ মানুহৰ ওচৰলৈ তই নাযাবি বুলি। আৰু কি জান, সেই ঘৰ দুৱাৰ টকা পইচা তোৰ মোমায়েৰ নহয়, তোৰ মামীয়েৰ। সেয়ে মোমায়েৰে দিওঁ বুলিও তোক দিব নোৱাৰে। বা দে ফজি, তই মতা ল'ৰা, তই নাখাই নমৰ, কিবা এটা কৰি খাব পাৰিবি তই। দুনিয়াত অন্যায় নকৰিবি। তোক খুদাতালে বাদ দি খুৱাই দিব, মোক যাবলৈ দে। আৰু কিমান কিমান কষ্ট সহ্য কৰিম।
1: নহয় নহয় আম্মাজান, মই যেনে তেনে তোক পচাই তুলিম, পচাই তুলিম আম্মাজান। মই কাম বিচাৰি যাম, মই কাম বিচাৰি যাম, মই কাম বিচাৰি যাম। বুজিলি বুজিলি কাজলি, তাৰপিছত আম্মাজানক বেমাৰৰ পাতি তিৰি চহৰলৈ আহিলোঁ কাম বিচাৰি। কিন্তু লক্ষণে ভোকে কাম বিচাৰি ফুৰিলোঁ, কাম হ'লে ক'তো নাই, ক'তো কাম নাই। মুছলমানৰ ঘৰলৈ গ'লে কয়, হেৰ ইমানটো ল'ৰা কাম কৰি খা, চাকৰি কৰি খা। হে হিন্দুৰ ঘৰলৈ গ'লে কয়, মুছলমানৰ ল'ৰা তইনো আমাৰ ঘৰত কি কাম কৰিবি, তোক ৰাখিলে মানুহে বেয়া পাব। তহঁতৰেই ভাল, বুজিছ? তহঁতৰেই ভাল, তহঁত দি গৰু গৰুৱেই, তহঁতৰ জাত নাই বিচাৰ নাই, বৰ ভাল বৰ ভাল। সেই কিন্তু মানুহৰ মাজত কত ভেদ।

0: সি হিন্দু, সি মুসলমান, সি উচ্চজাতৰ, সি নিচ, সি ধনী, সি দুখীয়া, আৰু কত কি। বাৰু বাৰু এইবিলাক নকওঁ দে, ক'লেও তহঁত মখাই কি বুজিবি। সেইকেইদিন আৰু ক'তো চাকৰি নাপালো বুঝিছ, সিফালে আম্মাজান বিধনাত চাৰিদিনীয়া লঘুণীয়া পেটেৰে এদিন এদিন মছজিদৰ বাৰান্দাত পৰি আছোঁ। ৰাতি তেতিয়া বহুত ফকীৰ মৌলবীসকলৰ টোপনিত লাল কাল, মোৰো টোপনি অহা নাই, ভকত প্ৰাণ যায় প্ৰাণ যায়। দুনিয়াত মানুহে ইমান কষ্ট খাব লাগে কিয়? আম্মাজানে কোৱা কথা এষাৰ মোৰ মনত পৰিল। মাজৰাতি হেনো মছজিদলৈ শ শৰীৰে আল্লাহ ৰচুল আহে, মছজিদৰ দুৱাৰ মেলি মোৰ আল্লাহ ৰচুলক সুধিবলৈ মন গ'ল, তেওঁ সঁচাই দুনিয়াৰ মালিক হয় নে নহয়। এনেতে আন্ধাৰত অলপ দূৰত বহি থকা দুটা পুলিচ আহি মোৰ মোৰ হাতত ধৰিলে।
1: ৰাতিখন মছজিদৰ দুৱাৰ খুলিছে কিয়? চুৰ কৰিবলৈ আহিছ? নাম কি? ৰাতি ৰাতি ঘূৰিছ? বল থানালৈ বল।
2: নহয় নহয়, মই চোৰ নহয়, আজি চাৰিদিন খাবলৈ পোৱা নাই।
1: খাবলৈ নোপোৱাবিলাকেতো চুৰ কৰে। বল বল থানালৈ বল বল। নহয় পিছত বিচাৰ হ'ব।
0: জান বুঢ়া বলত, সেই দুনিয়াৰ যি মালিক তেওঁৰ লগত কথা পতাৰ অধিকাৰ মানুহে মানুহক নিদিয়ে নিদিয়ে নিদিয়ে। 15 দিন জেল হাজতত থাকিলোঁ, তাৰ পিছত এদিন খালাচ দিলে। মই ভাবিলোঁ মোৰ মোৰ আম্মাজানৰ ভাগ্যি হৈছে, বেমাৰ বেছি হৈছে নেকি। মই মই মই আকৌ গাঁৱলৈ দৌৰি আহিলোঁ।
3: ৰচুল, আম্মাজান ফজিৰ, তই চহৰলৈ যোৱাৰ দুদিন পিছতে তোৰ আম্মাজান।
0: হা?

0: ব্ৰহ্মাজানক কবৰ দিয়া ঠাইডোখৰত পাগুৰি পাগুৰি কান্দিলোঁ। ৰচুলে কৈছিল আম্মাজানে বোলে ফজিৰ ফজিৰকৈ মৰি থাকিল। সতে হয়তো মোৰ কথা শুনি মাত মাতিবলৈকে পাহৰিছোঁ হে। আম্মাজান মৰাৰ পিছত মোৰ আৰু গাঁৱত থাকিবলৈ ইচ্ছা নোযোৱা হ'ল। আকৌ চহৰলৈ আহিলোঁ, সেইখন চহৰলৈ। তেতিয়াৰ পৰা আৰু খুৰী যোৱাই নাই, বুজিছ? যোৱাৰ প্ৰয়োজনেই বা কি, থাকিলেই বা কি? চহৰলৈ আহি আকৌ আগৰ বাৰৰ দৰে ঘূৰি ফুৰিছোঁ কাম বিচাৰি। এদিন এটা পুলত বহি আছোঁ,
1: ক'ৰবাত মই লগ পাইছিলো, মনত পৰিছে, কিছুদিন আগতে তই জেলত পৰিছিলি নহয় জানো, তাতেই মই তোক লগ পাইছিলো। আবে মনত আছে কি নাই রে? আরে মই গোপাল রে, গোপাল
0: কাকা মনত আছে।
1: আরে তুই তো একদম জোয়ান হয়ে গলি রে, পিছে কি করিস এটা কসন? কাম টাম
0: একো করা নাই কাকা, ক'ৰবাত চাকৰি বাকৰি পালে কৰিম।
1: চাকৰি কৰিবি? আবে স্কুল পঢ়িছিলি? আবে স্কুল পঢ়িছিলি কি নাই রে?
0: নাই পঢ়া কাকা।
1: আরে স্কুলে যদি পড়া নাই কি চাকৰি কৰিবি?
0: যিকোনো চাকৰি পালে কৰিম, এনেইতো কোনেও বহি নুখুৱাই। ভুই ৰুই লোকৰ ঘৰত ধান পানী ভাত খোৱাবলৈ এতিয়া আমাৰ যেন নাই কাকা, টকাৰ অভাৱত দৰৱ খোৱাবলৈ আমাৰ মৰি থাকিলে।
1: আবে টকা কি দুনিয়াত কম আছে হা, দুনিয়াত টকাই টকা। আরে পুতলিব জানিব লাগিব রে
0: কাকা, মোক এটা উপায় দিয়া না। উপায়
1: উপায়? আচ্ছা বড় আসুন মোর লগত, কি করিব পারে ভাবি চাম। এই ছোকরা

0: ভগবান, তুমি আকৌ বেয়া নাপাবা, দিদিৰ গা বেয়া, সেয়েহে মই চাকিটো জ্বলাইছোঁ। আচ্ছা ভগৱান, তোমাক এটা কথা কওঁ, চোৱা, জ্বৰ উঠি মোৰ শামাজান মৰিল, আজি দিদিৰো জ্বৰ উঠিছে, দিদিক মাৰি নিলে মই আকৌ নিঠৰুৱা হ'ম, সেইটো তুমি নকৰিবা ভগৱান, দিদিক দিদি জীয়াই থাকক, দিদিক আশীৰ্বাদ দিবা।
1: কি বকিছ ফুজি?
0: একো নহয় দিদি,
1: কিয় ভৰিৰ বিষ উঠিল? জেলাৰ পৰা অহা যোৱা কৰোতে নেকি?
2: নহয় দিদি, দৌৰি দৌৰি, বাপৰে বাপ, আজি কোনো মতে পলাই সাৰিছো, ই বেটা ফজিৰ ক'ত গ'ল, বদমাছ আছে কি নাই? হা ৰহ, মই তাৰ ওচৰত ফজিৰ, কি হ'ল কাকা? তই খালি খালি রে, এরো মুসলমানে হিন্দুর গুহায় চাকি জ্বলাইছ? একো নহয় দে, হব,
0: নাই নাই দিদিয়ে কৈছে,
2: হব দে, ভয় করব নালাগে। হ্যাঁ, এরো ভগবানের কারখানা তো সব মানুষকে একটা হাসতে বনাই, দুনিয়ার পড়লেহে জাত জাত হয়ে যায়।
0: আচ্ছা আচ্ছা, কি হল কোয়া কাকা, কি লাগে?
2: কি বলি কলি
0: কাকা?
2: কাকা পুটপাক, আবে কাকা নয় রে, তোর দোকান কেনে চলিছে?
0: ভালে,
2: চাও অলপ চানা চোৰ দেচোন।
0: চানা ৰবা ৰবা,
2: এই ভেজাল নিদিবি কিন্তু?
0: নাই নাই, ভেজাল কিয় দিম, তাতে তুমি ঘৰৰ মানুহ। ৰবা,
2: ভাল কৈছ দে ফজিৰ,
0: কিয় কিয়
2: পৰে সেইবোৰ নকৰে, দেশৰ মানুহে দেশৰ মানুহকে ভেজাল খুৱাই মাৰিছে, আবে থৈ কৈছ ঘৰৰ মানুহ, দূৰ
0: লোৱা লোৱা লোৱা লোৱা কাকা, এইয়া
2: ঠিক নাই, টকাৰ কথা কিন্তু দিদিক নকবি,
0: নাই নাই
2: বেয়া পাব,
0: নক নক
2: দিদি, দিদি দিদি কাকেনে পাইছ,
1: জ্বৰটো এৰা নাই,
2: ভাল হৈ যাব দে। আচ্ছা দিদি, আজি মই ফজিৰক এক জেগাত লৈ যাম,
1: তাক মই তোৰ লগত পঠিয়াব নোৱাৰো, তোৰ ওপৰত মোৰ বিশ্বাস নাই।
2: আৰে কি কলি, বিশ্বাস নাই?
1: তই বেয়া কাম কৰ, পকেট মাৰ কাম ইজ্জতৰ কাম নহয়, মৰ্দৰ কাম নহয়, ভাল লোকৰ কাম নহয়।
2: আৰে দিদি থৈ দে তোৰ কথা, চালা ডাঙৰ ডাঙৰ অফিচাৰ পকেট মাৰ নহয়, মই যেনিবা চিধা ৰাস্তাত পকেট মাৰো, আৰু ডাঙৰ ডাঙৰ চবে যেনিবা বেলেগ লাইনত পকেট মাৰে, আবে একে কথা, মই যাওঁ বুজিছ ফজিৰ,
1: ফজিৰক নিনিবি, ফজিৰক নিনিবি।

0: এই এই লড়া, কান্দিছ কিয়? ভয় আতু, জেলত পড়া মানুহৰ বুকুত দাঁত হব লাগে। মোক দেখিছ? আজি 20 বছৰ জেলত আছো। মোৰ নাম জগ্গু গুণ্ডা। মই কি কামাই কৰি খাব নোৱাৰো? মোৰ দেহাত কি বল নাই? নাখাওঁ নাখাওঁ। দুনিয়াত কিছুমানে দিন ৰাত দেহা খাতিও 2টা ৰুটি বাহিৰ কৰিব নোৱাৰে, আৰু কিছুমানে ভৰিৰ ওপৰত ভৰি তুলি আৰামত খাই থাকিব। এইটো কিবা বিচাৰ নেকি? মই চব চিধা কৰি দিলোঁ, কিন্তু ইহঁতে এই পুলিচে বাৰে বাৰে ধৰি আনে।
1: জানা জানা, মোৰ দিদিৰ অসুখ।
0: অসুখ?
1: মই কিৰকম ইয়াৰ পৰা ওলাই যাওঁ।
0: তই কিবা মানুহ খুন কৰিছ?
1: নাই।
0: টকাইটি কৰিছ?
1: নাই।
0: চুৰ কৰিছ?
1: নাই।
0: পকেট মাৰিছ?
1: নাই। চোৱা, মিছাকে ধৰি আনিছে, মইতো কাৰো একো অন্যায় কৰা
0: নাই। ভাল মানুহ বেয়া মানুহ সকলো মানুহেই বনায়। আচ্ছা, ভয় নাই, 2 এদিনতে তই খালাচ পাই যাবি। ও পুলিচ কাকা, পুলিচ কাকা, ইয়াক খালাচ কৰি নিদিয়ে
2: কিয়? নিজৰ খালাচৰ কথা ভাব।
0: মইতো ভাবিছো এইবাৰ এই দুনিয়াৰ প্ৰায় খালাচ হৈ যাম।
2: তহঁত মোৰ এইদৰে মৰি মৰি শেষ হোৱাই ভাল, আৰু আমিও শান্তিত থাকিব পাৰিম। ঐ দাদা, তোৰ নামে ফজি বুলি কৈছিলি
1: নহয়?
2: বল বল, তোৰ খালাচ।
3: আহিলি ফজিৰ?
1: মোৰ জানা দিদি,
3: শুনিছো শুনিছো, মই সকলো শুনিছো বোপাই।
1: দিদি,
3: মই তোক গোপালৰ লগত মানা কৰিছিলো নহয়।
1: চোৱা চোৱা দিদি, যিটো মানুহে মোক পুতলি আনি জীয়াই থকা ৰাস্তা দেখুৱালে তাক তাকনো মই কি ৰকম।
4: মামী,
3: কি হল?
4: ভাত
3: হেৰি কৰ জাহানাৰা, মোৰ গাটো ভাল নহয়, ইও আহিল নহয়, ভাতকেইটা ইয়াকে দে বুজিছ। এইকেইদিন খাবলৈ পাইছেনে বা নাই, যা বাৰ্গে যা।
1: দিদি, এয়া কোন?
3: জাহানাৰা, অ 10 মাইলত থাকে, মোৰ সখীৰ ছোৱালী, তানে বিপদে আহি সহায় কৰি দিয়ে। গান্ধী ৰজাৰ মিটিং চাবলৈ আহিছিল সখীৰ লগত, ময়ে ৰাখি থলোঁ। সেইকেইদিন তয়ো নাই, কালিমানলৈ পঠিয়াইয়ে দিব লাগিব।
4: ভাত দিছোঁ মামা।
3: এইটো ফজিৰ বুজিছ জাহানাৰা, মই যে কৈছিলোঁ।
4: দেখিছোঁ।
1: পিছে দিদি, এই গান্ধী ৰজানো কোন?
3: গান্ধী ৰজাই মিটিঙত কৈছে দেশ স্বাধীন কৰিব, চাহাববোৰ চব গুচি যাব।
1: চাহাব গুচি যাব? তেতিয়ানো কি হ'ব?
4: তেতিয়া কি হ'ব আৰু, মদ ভাং কানি চব বন্ধ হৈ যাব।
3: কৈছে নেকি অ মিটিঙত তেওঁ?
4: কৈছেতো, এইবিলাকে মানুহক নষ্ট কৰে, স্বাধীন হ'লে চব মানুহ ভাল হ'ব লাগিব। গান্ধী ৰজাই কৈছে দেশ স্বাধীন হ'লে বেয়া কাম চব গুচি যাব, ভাল ভাল কাম হ'ব, দেশত অভাৱ নাথাকিব, চব মানুহে নিজৰ নিজৰ কাৰণে কাম কৰিব, খাব, দুখ নাথাকিব, অভাৱ নাথাকিব। এই যে মামীয়ে ৰামৰাজ্যৰ কথা কৈছিল,
1: সেই যে, তেতিয়াহ'লেতো ভালেই হ'ব। আৰু আগতে দেশ স্বাধীন হোৱা হ'লে কিজানি আমাৰ জানক বচাব পাৰিলোহেঁতেন, তেতিয়াতো ক'ৰবাত কাম জৰুৰ পালোহেঁতেন, নহয় নহয় দিদি?
3: সেই দুনিয়াত কি মানুহ সদায় জীয়াই থাকে, দিন আহিলে চবেই যাব লাগিব, কোনেও কাকো ধৰি ৰাখিব নোৱাৰে বুজিছ। বাৰু তহঁত বহ, মই বিচনাতে পৰোগৈ।
4: এই মামীৰ আগত মানুহ মৰাৰ কথা নক'বা।
1: কিয়?
4: চাদিৰ 3 মাহ পিছতে মামা মটৰ এক্সিডেণ্ট হৈ মৰিলতো, সেইবাবে
1: মটৰে চেপিলে
4: নহয়। আমাৰ বাবাজান আৰু ইয়াৰ মামা খুব বন্ধু আছিল। মাজানে কেতিয়াবা আমাক কোৱা শুনো। দুয়োটা একেলগে ড্ৰাইভাৰ সোমাইছিল। স্বাধীন আন্দোলন চলি আছেতো, বহুত দিনৰ পৰা ৰাতি মনে মনে লৰিত কিবা খাৰ বাৰুদ নিছিল ইংৰাজ চলাবলৈ।
1: তাৰপিছত
4: বাটতে সেইবোৰ ফুটি গাড়ী জ্বলিল, গাড়ী এক্সিডেণ্ট হ'ল, মামা মৰি থাকিল। তোমাক কোৱাই নাই নহয়, কালি মই বাবাজান আহিবতো, বাবাজানৰ লগত মই যামগৈ। ইয়াত বোলে কিবা এটা খৰি ট্ৰিপ আছে, যাওঁতে গাড়ীত মোকো লৈ যাব।
1: তোমালোকৰ নিজৰ গাড়ী আছে নেকি?
4: নাই, আমাৰ ক'ত নিজৰ গাড়ী আছে। বাবাই ড্ৰাইভাৰ কৰে, লৰি চলাই।
1: গাড়ীৰ কাম পালে ময়ো কৰিলোহেঁতেন জানা।
4: প্ৰথম প্ৰথম হেণ্ডিমেনহে হ'ব লাগিব।
1: হ'ম আৰু, কি আছে তাত। হ'ম,
4: মই বাৰু বাবাজনক সুধিম হা।
1: সুধিবা।
5: ফজি, হে এটা কাম কৰো, এই পইচাখিনি ল, এলে এখন শাৰী কিনি আনগে।
1: শাৰী?
5: কাইলৈতো তাই যাবগেই হবলা, বাপেক আহিব নিবলে। কিবা এটা নিদিলে জানো ভাল হব।
4: থোৱা মামী, মোক একো নেলাগে।
5: এ, তোৰ কথাই কথা নহয়, সুখীয়ে মোক কি বুলিব,
4: কি ক'ব আৰু।
5: তই বাৰু মনে মনে থাক, যা ফজি, তই যাচোন।
1: দিদি, মানে এইবিলাক মইতো কোনোদিন কিনিয়ে পোৱা নাই নহয় দিদি।
5: আৰে, এদিনটো কিনিব লাগিব, সদায় একেদৰে থাকিবিনে?
1: মানে
5: যা এতিয়া, তই মনে মনে থাকিব নালাগে।
1: মানে হেৰি নহয় দিদি, ৰং কেনেকুৱা হ'ব, পাৰি কি ৰকম,
5: এই কৈ দে ঐজনী।
4: এইখনৰ নিচিনা হ'লেই হ'ব।
1: অ, লাল পাৰি। ঠিক আছে, ইয়াত এতিয়া পানী দিব লাগিব।
5: ফজি,
1: দিদি,
5: কি গছ ৰুইছ সেইডাল?
1: ফুল, ফুল, গোলাপ, গোলাপ, লাল গোলাপ।
5: মিছাকে, এইবোৰ গৰু ছাগলীয়ে নষ্ট কৰিব।
1: খাব নোৱাৰাকৈ বেৰা দিম নহয়।
5: আই, তাতকে বুইছ ফজি, তই এটা কাম চাম বিচাৰো।
1: ক'ৰবাত পাৰিলে মোক মটৰ হেণ্ডিমেন কৰি সোমোৱাই দিয়া না দিদি।
5: কি মটৰ? নাই নাই নাই, মটৰৰ কাম তই শিকিব নোৱাৰ।
1: কিয়?
5: আই, কিয় চিয় নাই, নোৱাৰ বুলিছ, নোৱাৰ।
1: অহ, বুজিছো।
5: কি কি বুজিছ?
1: নাই, জাহানেৰে মোক কৈছে দিদি। দিদি, তুমি বেয়া পালা, চোৱা মটৰৰ কথা মই কেতিয়াও মুখত নানো, তৌবা কৰিছো, খোদাৰ কচম দিদি, খোদাৰ কচম।
5: শুন ফজি,
1: দিদি,
5: মই ৰাখাল মিস্ত্ৰীৰ লগত কথা বাৰ্তা হৈছো, তাতে তই কাম শিকিব পাৰিবি। হাতৰ ইলিম এটা শিকি লোৱা ভাল, এইবোৰ শিকি মেলি ল। আৰু মই কথা বাৰ্তা হৈছো, বুজিছ,
1: কি
5: তোৰ বিয়া জাহানাৰাৰ লগত পাতি দিম।
1: দিদি, তুমি
5: হৈছে হৈছে, মোক বুজাব নালাগে, গোলাপৰ পুলি ৰোঁতে মই বুজিছো।
1: জান কাজলি, এই তিতি ৰকম মানুহ দুনিয়াত কিজানি আৰু নাই। এদিন মোল্লা মৌলবী মাতি দিদিয়ে জাহানাৰাৰ সৈতে মোৰ ছাদি পাতি দিলে। বিয়াৰ দিনা মোৰ হাম্মাজানৰ কথা মনত পৰি চকু পানী ওলাইছিল। দিদিয়ে চাদৰৰ আচলৰে সেই চকু পানী মচি দিছিল জান, আৰু কৈছিল পৃথিৱীত বোলে চব মাকেই মাক, চব সন্তানেই সন্তান। তয়ো কাজলি বৰ কৈছি উৰি থাক, এইখিনি খাই ফালে খা। শুন, আমাৰ চাদি হৈ গ'ল, মই যাক বিচাৰিছিলোঁ তাক পালো, আৰু জাহানাৰাই যাক বিচাৰিছিল তাইও তাক পালে, আৰু দ্বিতীয়ে যি আশা কৰিছিল সেয়াও হ'ল। কাম শিকি শিকি মই নিজাকৈ এখন কাঠমিস্ত্ৰীৰ দোকান খুলি, দিদিও আহি আমাৰ লগতে থাকিল, সুখেৰে দিনবিলাক যাবলৈ ধৰিলে। খোদাৰ মজিদ।

0: আমার ল'ৰা পোৱালি এটাও হ'ল। এটা সন্তানৰ বাপেক হোৱাৰ যে কি আনন্দ, সেইদিনা সেইদিনাহে মই বুজিছো বুজিছ।
1: কি আনিলে
2: বাবাটোৰ কাৰণে? তুমি কি কৰিছা অকলে অকলে বহি দিদি?
1: নাই অ, মনটো ভাল নহয় কাৰণে ইয়াতে বহি আছো এনেই।
2: জাহানৰ ক'লৈ গ'ল?
1: বাবাটো শুৱাইছেগে হবলা।
2: অ আচ্ছা আচ্ছা।
1: ফজিৰ
2: দিদি কি হ'ল?
1: বহচোন মোৰ ওচৰত।
2: আচ্ছা,
1: মই এটা কোৱা কথা ভাবিছো।
2: কোৱা।
1: মইতো বুঢ়া হৈ আহিছো, তহঁতে এতিয়া মোক এৰি দে।
2: এৰি দিম?
1: মই ভাবিছো মৰাৰ আগতে তীৰ্থ কৰিয়ে আহোগে।
2: এইবিলাক মিছামিচি কি বকিছা দিদি তুমি?
1: সঁচা কৈছো ফজি, মায়াত সোমালে দিনক দিনে মায়া বাঢ়িহে যাব। তাতকে এতিয়াই
2: নাই নাই নাই, তুমি এইবোৰ মুখত নানিবা দিদি। আৰু এই বুঢ়া কালত তুমি অকলে তীৰ্থ কৰা কথা?
1: বুঢ়া কালত এইটো তীৰ্থ দৰ্শন কৰিব লাগে বোপাই।
2: মিছামিচি দেহাৰ কষ্ট, আৰু এইবোৰ কাশী বৃন্দাবন মক্কা মদিনা কি লাভ কোৱাচোন? হা, তুমিয়েতো এদিন কৈছিলা দিদি, মন পবিত্ৰ থাকিলে মক্কা মদিনা কাশী বৃন্দাবন মনতে পোৱা যায়। তুমিয়েতো কৈছিলা।
1: মই ভাবিছো মায়া বাঢ়িলে সেইবোৰ মনত বিচাৰি পোৱা
2: টান। নাই নাই নাই নাই, তুমি যাব নোৱাৰা দিদি, মই তোমাক যাব নিদিওঁ।
1: চাফজি, তহঁতি চিন্তা নকৰিবি, মই য'তেই থাকোঁ তাৰে পৰাই তহঁতক আশীৰ্বাদ কৰি থাকিম।
0: কাজলি, সেই দিদি এদিন গুচি গ'ল তীৰ্থ কৰিবলৈ, কোনে কাক বান্ধি ৰাখিব পাৰে? কিন্তু দিদি তীৰ্থলৈ কিয় গ'ল মই আজিহে বুজিছোঁ। তেতিয়া ভাবিছিলোঁ মক্কা মদিনা কাশী বৃন্দাবন এইসব চব ভণ্ডামী জেগা, কিন্তু নাই নাই নাই, এতিয়া বুজিছোঁ, এতিয়া বুজিছোঁ জিন্দেগীত মানুহৰ এই সকলোবোৰ দৰকাৰ হয়। হাঁ, সকলোবোৰ দৰকাৰ হয়। আৰু কি জান, দুনিয়া তাতেই পাগল থানা, মানুহ পাগল পাগল বুজিছ, মানুহ পাগল। যুদ্ধ কৰে মানুহে, মানুহক বোমা পেলাই গুলিয়াই মাৰে আৰু কয় মানুহৰ ৰকম জ্ঞানী এই দুনিয়াত নাই। লাহে লাহে গান্ধী ৰজা আন্দোলন বাঢ়ি গ'ল, আৰু তাৰ লগে লগে যুদ্ধও বাঢ়িল। মিলিটারির গাড়ি ঘোড়া বন্দুক বারুদের দেখ ভরি পড়িল। আরে বাপরে বাপ, ওইসব বুড়া বলত কিমান যে এনে দেখিল এই দুটা চকুরে। যুদ্ধ তো আহিল, দুনিয়ার হালচাল আস্তে আস্তে বদলি গল, বস্তু বাহিনী জুই চাই দাম হল, যুদ্ধর ভয়ত কোর মানুষ কোত ভাগি পলাই গল কারো পাত্তা নাইকিয়া হল। এই রকমের দিনত কাঠৰ চকীৰ মেজত বহাৰ সময় ক'ত? মানুহৰ পালেমত আৰাম কৰাৰ সময়েই বা ক'ত? মোৰ কাঠৰ দোকানতো তলা লাগিল, তলা লাগিল। সিফালে কি কৰোঁ, এফালে ঘৰ সংসাৰৰ কাৰণে টকা লাগে আৰু এফালে কোনো কাম নাই। জাহানাৰা বেচৰীৰ ৰঙা ঠিকঠিকীয়া শাৰীখন লাহে লাহে মৈলা হৈ আছিল, তাৰপাছত ফাটিবলৈ ধৰিল।
3: দেখিছেনে নাই?
2: হা, কি হল জাহানারা?
3: মই কৈছো দেখিছেনে নাই
2: কি
3: কাপোৰ কানি কেনেকৈ ফালিছে? বাবাহঁতৰ আগত উলাবলৈ লাজ লাগে, কোৰ কোৰ মানুহ ইফালে সিফালে ঘূৰি থাকে, আপজলৰ পেণ্ট এটা নাইকিয়া হল। আজি সন্ধিয়া ভাতৰ বাবে চাউলো নাই।
2: অ এৰা এৰা, চাও মনাটো দিয়াচোন।
4: জেলখানা বুঝলি? বাচ্চা টাচ্চা ঘৈনি এইবোৰ কেনে?
2: ভালেই জানা গোপাল কাকা, কাৰবাৰ আজিকালি একদম বেয়া,
4: সারা দুনিয়াত যুদ্ধ লাগিছে, ইয়াতো হয়হে লাগে। তোর কারবার চলিব কিরকম? মোর হলে কারবার বেশ চলি আছে।
2: গোপাল কাকা, মই এটা কথা কও।
4: ফজির, ফন্দামি নকরবি দেই মোর সর, মই বেয়া পাও।

0: কি হল ক?
1: মানে কেইটামান টকা আছে নেকি তোমাৰ তাত বাৰু?
0: কিয় মস্কিল হৈছে? চা ফজি, মোৰ লগততো এতিয়া নাই, তাই মোৰ বৰ বেটাইম হ'ল। ৰ ইয়াৰ পৰাই লোৱা যাওক। বাবুজী চাওক এইফালে কিমান লাগে ফজি।
1: নাই, সেই চাউল দাইল কেইটা কিনিব পাৰিলে হৈ যায়।
0: চাওক দিয়াচোন 10 টকা। এই চিন্তা পাত কৰিছা কে, হাত চাফাই কৰিলে এনেকুৱা বহুত কথা নেকি? তই কি রকম গ্রুপক ফজি? যুদ্ধ লাগিছে, দুনিয়ার মানুষে টকাই টকা বনাবলে লৈছে, আর তই নাখাই নবই মরিব লাগছ।
1: মানে
0: এই শুন, রামরতন ঠিকাদারক জানাও।
1: রাম জানো জানো।
0: তেতিয়াহলে তো একটা কাম করবি।
1: কি?
0: একে রাতির ভিতরতে লা লৈ যাবি রে।
1: কি
0: শুন কান দে।
2: মানে মানে
1: গোপাল কাকা, মোক এইসব নকবা। দুনিয়াত গুণাহ কৰি কোনো শান্তিত থাকিব নোৱাৰে।
0: সারা দুনিয়ায় যেতিয়া গুণাহত ডুব গৈছে, আরে তই গুণাহ কৰিলে কি হব? পাপ দে এইসব, হাত মিলা।
1: নাই নাই নাই, এইসবৰ কাৰণে মোক নধৰিবা গোপাল কাকা, মোক নধৰিবা না।
0: এই যুদ্ধৰ দিনত ইমানদাৰী নাই পুৰিছ ফজিৰ, ইমানদাৰী নাই
1: গোপাল কাকা।
0: এইরকম হলে তোর নচলিব। টকাৰ কাৰণে মানুহে মানুহৰ ইজ্জত বেচিছে, টকাৰ কাৰণে জাল জোৱা চুৰি ঠক প্ৰবঞ্চনা চলিছে।
1: গোপাল কাকা, তোমাক পিছত লগ পাম দেই। ৰাতি হলে আকৌ জাহানলৈ
3: ফজিৰ কাকা।
1: হা, তই
3: ফজিৰ কাকা বজাৰৰ পৰা আহিলা?
1: অঁ,
3: মই কেতিয়াবাৰ পৰা তোমাক কম কম বুলি ভয়তে কোৱা নাছিলোঁ।
1: কি?
3: ইদ্ৰিছ ঠিকাদাৰৰ লগত জাহানাৰাৰ হলি গলি আজি দুদিনমানৰ পৰা বেছি হৈছিল।
1: আচল কথা ক,
3: ইদ্ৰিছে গাড়ী লৈ আহিছিল।
1: তাতে কি হ'ল?
3: জাহানাৰাও গাড়ীত উঠিছিল। মোক কৈছিল পেটৰ বাবে, বাচ্চাটোৰ বাবে মই আজি যাব লগা হৈছে। ফজিৰৰ ভাল পোৱাই পেটৰ ভোক নুগুচায়।
4: তাৰপিছত আৰু কি হৈ গ'ল ক'ব নোৱাৰো। চাৰা দুনিয়া মোৰ চকুত দোচৰা ৰকম হৈ গ'ল। সেইবিলাকৰ মাজত ভাল মানুহ হৈ থাকিয়েই লাভ বাকী। যি গোপাল কাকাই এদিন মোক দেখি হাঁহিছিল, সেই গোপাল কাকাই এদিন মোক দেখি ভয় কৰা হ'ল। ভয় কৰা হ'ল।
0: আরে ফজির, আরে ফজির, ফজির, তোর হাতত এয়া ফজির?
4: মোর হাতত এয়া, এয়া মানুষের খুন
0: ফজির,
4: খুন। জানো গোপাল কাকা, মই চাব খুজিছো মানুষের খুনত কি আছে
0: ফজি,
4: কি আছে? জানো বলত বহুত খুন করিলু, মোর হাতত কি জানি এতিয়া খুনের গুণ আছেই। কি হল বলত, ভয় খাইছো? ভয় নাই, ভয় নাই। ফজিরর আর হাতর সেই বল এতিয়া নাই, বুকুতো সেই সাহো নাই। তয়ো বুঢ়া, ময়ো বুঢ়া, এবাৰ খুন কৰাৰ অপৰাধত 20 বছৰ জেল হ'ল। তাৰপিছত সব হেৰাই গ'ল। মানুহৰ জেলখানাৰ পৰা ওলাই আহি এতিয়া সেই তহঁতৰ জেলখানাৰ ৰখীয়া। চা চা তহঁতিৰ কিৰকম মানুহৰ, তহঁতিৰ কিৰকম। তহঁতে খাই শুই থাক, শুই থাক আৰু আমনি নকৰিবি।

0: এই মোক গোটেই ৰাতিটো শুবলৈ নিদিলি অ তই হে এই কাজলী ইমান চিঞৰিছ বাৰু কিয় কচোন মই বুজিছোঁ তই ক'ৰবাত পোৱালি এৰি থৈ আহিছ হেৰৌ এই পোৱালিলৈ মাকৰ সদায়েই মৰম তোৰ দুখ মই বুজিছোঁ কিন্তু কিন্তু চা বেটা হে মই তোক এৰি নিদিওঁ এৰি দিওঁ কেনেকৈ বাৰু কচোন ৰখীয়াটো হৈ মোৰ যে অন্যায় হ'ব বুজিলি মোৰ অন্যায় হ'ব তই এটা কাম কৰিব পাৰ বুজিছ কাজলী এই মোৰ লগতে তই গৈ পোৱালিটোক গাখীৰ খুৱাই আকৌ মোৰ লগত গুচি আহিব লাগিব কিন্তু তেতিয়া আৰু গণ্ডগোল কৰিলে নচলিব হে হ'ব অঁ বলত খা খা তয়ো খা খাচোন এই কলা দমৰা তয়ো খা খা এই কাজলী বল হেল্ল' এই মই কাজলীক পোৱালি ওচৰৰ পৰা লৈ আহোঁগৈ দেখিছই নহয় কেনেকৈ চিঞৰি আছে
1: চাওঁ
0: আহা মোক এনেকৈ টানি নিলে মই হেল্ল' মই বুঢ়া মানুহটো কেনেকৈ বুজিছ তোক এৰি দিলোহেঁতেন বুজিছ কাজলী কিন্তু এই বুঢ়া বয়সত আৰু অন্যায় কৰিবলৈ মন নাই টকা পইচা থকা হ'লেতো দিদীৰ লগতে তীৰ্থ কৰিবলৈকে গ'ল এতিয়া আৰু আল্লাহ ৰচুলে কেনেকৈ জীৱনটো সৰকাই নিয়ে তাকে ভাবিছোঁ ৰহ সোমাই গৈ এইটো এইটো দেখোন হাজৰিকা বাবুৰ ঘৰ তই হাজৰিকা বাবুৰ ৰ ৰ ৰ নিচিঞৰি বিচোন গেটখন খুলি দিওঁ বল কিন্তু চাহ মই তোক কৈ দিছোঁ পোৱালিক গাখীৰ খুৱাই তই কিন্তু আকৌ গুচি আহিব লাগিব তাত থাকিব নোৱাৰ পইচা যদি দি গৃহস্থই তোক ৰাখে তেতিয়া বেলেগ কথা হেয়া হ'বলা তোৰ পোৱালি যা যা যা খুৱাই তাক আকৌ গুচি আহিবি আকৌ চিঞৰিছে যাও
2: গাইজনীয়ে পোৱালি এৰি যে হেৰাইছিল
3: আহিল
2: আহিল সেইজনী
4: নহয়নে এই বয়সতো তই চোৰ ডকাইতি কৰিবলৈ নাই নেকি
3: আপুনি কি চাই আছে ফোন কৰি পুলিচক জনাই নিদিয়ে কেলে বাৰু
5: তই এইদৰে গৰু চুৰ কৰি নি নি খোৱাত ৰাখি ব্যৱসায়
3: কৰাচোন যাব গাইজনী কেনেকে শুকাই খিনাই নাইকিয়া হল এনেকুৱা চোৰ ডকাইতৰ দেশত কেনেকে থাকিব গৰু গাই এটা কৰিব নোৱাৰা হল
6: ফজিৰ বুঢ়া সিদিনা অলপতে জেলৰ পৰা ওলাইছিলি হে আকৌ সোমাবৰ হলেই কি
4: চাই

0: সজীৰ সতীশ দাস ৰচিত নাটখনি শুনিলে। বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিলে ফজিৰৰ মাক মনোৰমা বৰঠাকুৰ, দিদি মনোৰমা ভাগৱতী, জৰুণা স্বপ্না দেৱী, জাহানাৰা মঞ্জুলা শইকীয়া, গোপাল দিলীপ ৰঞ্জন দত্ত, যজ্ঞু নয়ন প্ৰসাদ আৰু ফজিৰৰ ভূমিকাত নীলু চক্ৰৱৰ্তীয়ে। অন্যান্য ভূমিকাত আছিল আমাৰ নিজা শিল্পীসকল। নাটখনৰ প্ৰযোজনা আছিল মহেন্দ্ৰ বৰঠাকুৰৰ, প্ৰযোজনা সহযোগী নীলু চক্ৰৱৰ্তী।
1: সতীশ দাস ৰচিত ফজিৰ নাটখনি শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া শুনক অসমীয়া গীত। প্ৰথমে শুনক ভূপেন হাজৰিকা কণ্ঠৰ এই গীতটি।

ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱহাৰ বিজ্ঞাপন আগবঢ়াব পাৰে। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ সৈতে যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9435053214। পুনৰ কৈছোঁ 9435053214। এফ এম বেণ্ডৰ 102.7 MHz আৰু নিউজ অন AIR এপত অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰ যোগে। কণ্টেক্ট পিছতে 11 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া আঞ্চলিক বাতৰি আৰু 11:05ৰ পৰা বিবিধ ভাৰতীৰ অনুষ্ঠান ৰিলে কৰি শুনোৱা হ'ব।

এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কিছুসময়ৰ পাছতে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত দেশৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপালসকলে ভাগ ল'ব। সম্প্ৰতি দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও বৈঠকত অংশগ্ৰহণ কৰাৰ কথা। বৈঠকত দেশৰ দীৰ্ঘম্যাদী বিকাশৰ বাবে গুৰুত্বপূৰ্ণ বিষয়সমূহক লৈ বিতংভাৱে আলোচনা কৰা হ'ব। বিকশিত ভাৰত গঢ়াৰ বাবে টীম ইণ্ডিয়াৰ মানসিকতাৰে কাম কৰাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী অনুযায়ী এই বৈঠকৰ বাবে বিকশিত ভাৰত 2047ৰ বাবে সৰ্বাত্মক মানৱ উন্নয়নক বিষয়বস্তু হিচাপে বাছনি কৰা হৈছে। ইয়াৰ জৰিয়তে বয়স, অঞ্চল, লিংগ অথবা আৰ্থসামাজিক পৃষ্ঠভূমি নিৰ্বিশেষে প্ৰতিগৰাকী ভাৰতীয়ৰ কল্যাণ আৰু উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। দৰং জিলাৰ দলগাঁও ৰাজচক্ৰৰ অন্তৰ্গত বেছিমাৰীত কালি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। দীৰ্ঘদিনে একাংশ লোকে ৰাষ্ট্ৰীয় ঘাইপথ তথা পথৰ কাষৰ চৰকাৰী ভূমিত দখল কৰি অবৈধভাৱে দোকান পোহাৰ গঢ়ি তুলিছিল। জিলা প্ৰশাসনে পথৰ কাষৰ চৰকাৰী ভূমিত গঢ়ি উঠা এইসমূহ দোকান পোহাৰ

ৰৰ বিৰুদ্ধে অভিযান চলায়। পথৰ কাষৰ ভূমিত এনেদৰে দোকান পোহাৰসমূহ উচ্ছেদ কৰে। গঢ়ি উঠা অঞ্চলটোত দীৰ্ঘদিনে দৈনিক তীব্ৰ যানজঁটৰ সৃষ্টি হৈছিল, যাৰ ফলত অঞ্চলটোত সাধাৰণ ৰাইজ আৰু পথাচাৰী সমস্যাৰ সন্মুখীন হৈছিল। জিলা প্ৰশাসনে এই অভিযানত কোনোধৰণৰ

সেউজ সংকেত দিছে। এই উচিত জাননী প্ৰত্যাহ্বান জনাই 4 তাৰিখ আবেদনকাৰী দাখিল কৰা সকলো আবেদন উচ্চ ন্যায়ালয়ে ইতিমধ্যে খাৰিজ কৰিছে। এই অনুসৰি বন বিভাগে চলিত বছৰৰ 7 মাৰ্চত জাৰি কৰা জাননীৰ আধাৰত বনাঞ্চলখনৰ ভূমি অবৈধভাৱে দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ চলাব পাৰিব। উচ্চ ন্যায়ালয়ে 30 দিনৰ ভিতৰত দখলকাৰী এই অঞ্চলসমূহ খালী নকৰিলে চৰকাৰে উচ্ছেদ চলাব পাৰিব বুলি উল্লেখ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশীষ বৰাৰ বিচাৰপীঠে সোমবাৰে দিয়া ৰায়ত আবেদনকাৰীসকলে কোনো বৈধ আবণ্টন পত্ৰ বা ভূমি বন্দোবস্তি অবিহনে সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি থকা হেতুকে তেওঁলোকক অবৈধ দখলকাৰী হিচাপে গণ্য কৰা হ'ব বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ বন বিভাগে এই বনাঞ্চলসমূহৰ অবৈধ দখলকাৰীলৈ 7 মাৰ্চত 15 দিনৰ ভিতৰত সেই স্থান খালী কৰিবলৈ জাননী জাৰি কৰিছে। ডিব্ৰুগড় জিলাৰ খোবাং বিধানসভা সমষ্টিৰ বৰবৰুৱা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সদস্যসকলৰ উপস্থিতিত কালি এখন বিশেষ সভা অনুষ্ঠিত কৰা হয়। এই সভাত গাঁওসমূহত শান্তি শৃংখলা বৰ্তাই ৰখা, নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে সজাগতা বৃদ্ধি আৰু আৰক্ষী জনসাধাৰণৰ সমন্বয় অধিক শক্তিশালী কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। সভাত অঞ্চলটোৰ আইন শৃংখলা, সামাজিক সম্প্ৰীতি আৰু জনসচেতনতাৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। কামৰূপ জিলাৰ বকত কালি বকোত ছয়গাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰাজু মেছে 5টাকৈ পথৰ কামৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্যিক স্ব অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ প্ৰায় 6,19,08,900 টকা ব্যয় সাপেক্ষে সমষ্টিটোৰ বহুকেইখন গাঁৱৰ পথৰ নিৰ্মাণ কৰা হ'ব। সমষ্টিটোৰ অন্তৰ্গত চমৰীয়া সত্ৰৰ পৰা ৰাম সৰস্বতী একাডেমীলৈ যোৱা পথটো প্ৰায় 75 লাখ টকা, চোলাপথাৰৰ পৰা চমৰীয়া পুৰণা বাছ আস্থানলৈ যোৱা পথটো প্ৰায় 78 লাখ টকা পুঁজি সাপেক্ষে নিৰ্মাণ কৰা হ'ব। দাসপাৰা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ পৰা 2 নম্বৰ মাকেলি প্ৰাথমিক বিদ্যালয়লৈ যোৱা পথটো 243,85,000 টকা

সৰস্বতী একাডেমীলৈ যোৱা পথটো প্ৰায় 75 লাখ টকা, চোলাপথাৰৰ পৰা চমৰীয়া পুৰণা বাছ আস্থানলৈ যোৱা পথটো প্ৰায় 78 লাখ টকা পুঁজি সাপেক্ষে নিৰ্মাণ কৰা হ'ব। দাসপাৰা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ পৰা 2 নম্বৰ মাকেলি প্ৰাথমিক বিদ্যালয়লৈ যোৱা পথটো 243,85,000

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠক, কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠক, কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ গ আৰোপ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। শ্ৰীমোদীয়ে কালি পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ 4,398 দিনৰ অভিলেখ ভংগ কৰি এই কৃতিত্ব অৰ্জন কৰে। শ্ৰীমোদীয়ে সৰ্বাধিক সময়ৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা উপলক্ষে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে আজি গুৱাহাটীৰ শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত সেৱা লয়। ইয়াৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এখন জনসভাত অংশগ্ৰহণ কৰে আৰু মোদী চৰকাৰে বিগত 12 বছৰত গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ খতিয়ান দিয়ে। তেওঁ লগতে বিকশিত ভাৰত সংকল্প সন্মিলনৰ অংশ হিচাপে উত্তৰ গুৱাহাটীৰ কেইবাগৰাকীও বিশিষ্ট জ্যেষ্ঠ ব্যক্তিৰ বাসগৃহলৈ গৈ মত বিনিময় কৰে। মত বিনিময়ৰ সময়ত তেওঁক ৰাজ্যৰ কেবিনেট মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু বিজয় গুপ্তাই সংগ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কুমাৰ ভাস্কৰ বৰ্মা সেতুত বিজেপিয়ে প্ৰধানমন্ত্ৰী মোদীৰ অভিলেখক লৈ প্ৰগতি যাত্ৰাত অংশ লয়। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত আজি নতুন দিল্লীৰ গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ', কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু কেন্দ্ৰীয় চৰকাৰ তথা দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। এই চুক্তিখনে অসম নাগালেণ্ড সীমান্ত অঞ্চলৰ ব্যাপক পৰিসৰত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদনৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। অঞ্চলটোত মূল্যৱান হাইড্ৰকাৰ্বনৰো ভাণ্ডাৰ আছে বুলি জনা যায়। অৱশ্যে দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া সীমা বিবাদৰ বাবে এতিয়ালৈকে এই সম্পদৰাজিৰ সদ্ব্যৱহাৰ কৰিব পৰা হোৱা নাই। প্ৰস্তাৱিত চুক্তিখনে অৰ্থনৈতিক উন্নয়নৰ নতুন সুযোগ সৃষ্টি কৰি দুয়োখন ৰাজ্যকে একেলগে কাম কৰাত সহায় কৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী দুদিনত ৰাজ্যৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে প্ৰকাশ কৰা মতে অহা 2-3 দিনত ৰাজ্যৰ অধিকাংশ ঠাইত পাতলীয়াৰ পৰা মজলীয়া আৰু পশ্চিম তথা দক্ষিণ প্ৰান্তৰ জিলাসমূহৰ কোনো কোনো ঠাইত ধাৰাষাৰ বৰষুণ হ'ব পাৰে। এই সময়ছোৱাত ঠাই বিশেষে 7-20 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হ'ব পাৰে বুলি বিভাগে সকীয়াই দিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এটা বিবৃতিযোগে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা হৈছে আৰু জৰুৰীকালীন পৰিস্থিতিৰ বাবে সঁহাৰি ব্যৱস্থা সাজু কৰি ৰখা হৈছে বুলি প্ৰকাশ কৰিছে। প্ৰাধিকৰণে গুৱাহাটীৰ জনসাধাৰণক ধাৰাষাৰ বৰষুণৰ আগলি বতৰালৈ চাই প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে। নিয়মীয়া আৰু দূৰণিবটীয়া যাত্ৰীসকলক বৰষুণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰাৰ পৰিকল্পনা যুগুতাবলৈ আৰু বৰষুণৰ সময়ছোৱাত অনাহক যাত্ৰা এৰাই চলিবলৈ কোৱা হৈছে। দ আৰু পাহাৰীয়া এলেকাত বাস কৰা লোকসকলকো সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। দৰং জিলাৰ দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বেছিমাৰীত কালি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। জিলা প্ৰশাসনে অভিযানকালত দীৰ্ঘদিনে একাংশ লোকে ৰাষ্ট্ৰীয় ঘাইপথ তথা পথৰ কাষৰ চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে গঢ়ি তোলা দোকান পোহাৰ উচ্ছেদ কৰে। পথৰ কাষৰ ভূমিত এনেদৰে দোকান পোহাৰ গঢ়ি উঠাত অঞ্চলটোৰ দীৰ্ঘদিনে দৈনিক তীব্ৰ যানজঁটৰ সৃষ্টি হৈছিল আৰু ইয়াৰ ফলত অঞ্চলটোৰ সাধাৰণ ৰাইজ আৰু পথচাৰীয়ে সমস্যাৰ সন্মুখীন হৈছিল। জিলা প্ৰশাসনে এই উচ্ছেদ অভিযানত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নোহোৱাকৈয়ে শান্তিপূৰ্ণভাৱে উচ্ছেদ কাৰ্যসূচী সম্পন্ন কৰা হয় বুলি প্ৰকাশ কৰে। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ বনাঞ্চল সুৰক্ষিত কৰাৰ স্বাৰ্থত 4খন সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে ৰায় দিয়ে। নগাঁও জিলাৰ লুটুমাই, যমুনাৰ মৌডংগা, নাম্বৰ দক্ষিণ আৰু বৰপানী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱাৰ বাবে ন্যায়ালয়ে ৰাজ্য চৰকাৰক সেউজ সংকেত দিছে। এই উচ্ছেদৰ জাননীৰ প্ৰত্যাহ্বান জনাই 4 শতাধিক আবেদনকাৰীয়ে দাখিল কৰা সকলো আবেদন উচ্চ ন্যায়ালয়ে খাৰিজ কৰে। এই অনুসৰি বন বিভাগে চলিত বছৰৰ 7 মাৰ্চত জাৰি কৰা জাননীৰ আধাৰত বনাঞ্চলখনৰ ভূমি অবৈধভাৱে দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ চলাব পাৰিব। উচ্চ ন্যায়ালয়ে 30 দিনৰ ভিতৰত দখলকাৰীয়ে এই অঞ্চলসমূহ খালী নকৰিলে চৰকাৰে উচ্ছেদ চলাব পাৰিব বুলি উল্লেখ কৰিছে।

0: ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশিষ বৰাৰ বিচাৰপীঠে সোমবাৰে দিয়া ৰায়ত আবেদনকাৰীসকলে কোনো বৈধ আবণ্টন পত্ৰ বা ভূমি নিষ্পত্তি অবিহনে সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি থকা হেতুকে তেওঁলোকক অবৈধ দখলকাৰী হিচাপে গণ্য কৰা হ'ব বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ বন বিভাগে এই বনাঞ্চলসমূহৰ অবৈধ দখলকাৰীলৈ 7 মাৰ্চত 15 দিনৰ ভিতৰত সেই স্থান খালী কৰিবলৈ জাননী জাৰি কৰিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাৰিষা কালৰ প্ৰতি লক্ষ্য ৰাখি বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে উদ্যান কৰ্তৃপক্ষ তৎপৰতা চলাইছে। বন্যপ্ৰাণীৰ সুৰক্ষা আৰু জৰুৰী চিকিৎসা সেৱা নিশ্চিত কৰাৰ বাবে কহৰা ৰাজ্যিক পশু চিকিৎসালয়খন সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে। চিকিৎসালয়খনে এই ক্ষেত্ৰত 1962 বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰাৰ লগতে পশুধন সাৰথি নামৰ এখন বিশেষ বাহনো সাজু কৰি ৰাখিছে। বানৰ সময়ত বিপদত পৰা বন্যপ্ৰাণী বা আন জীৱ জন্তুৰ উদ্ধাৰৰ বাবে পশুপালন আৰু পশু চিকিৎসা বিভাগে মুকলি কৰা পশুধন সাৰথিৰ বাহনত এজন পশু চিকিৎসককো নিয়োজিত কৰা হৈছে। কোনো জীৱ জন্তু বিপদত পৰা দেখিলে ৰাইজে নিজে উদ্ধাৰৰ পৰিৱৰ্তে তৎক্ষণাত 1962 নম্বৰত ফোন কৰি বন বিভাগ অথবা পশু চিকিৎসা বিভাগক অৱগত কৰিবলৈ আহ্বান জনোৱা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ বাবে বছৰজোৰা পৰীক্ষাৰ সম্ভাৱ্য সময়সূচী প্ৰকাশ কৰিছে। পৰিষদে জাৰি কৰা অধিসূচনা অনুসৰি পৰৱৰ্তী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2027 চনৰ 2 ফেব্ৰুৱাৰী-মাৰ্চত অনুষ্ঠিত হ'ব। উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ বাবে জুনত প্ৰথম গোট পৰীক্ষা, ছেপ্টেম্বৰত ছমহীয়া পৰীক্ষা, অক্টোবৰত দ্বিতীয় গোট পৰীক্ষা আৰু ডিচেম্বৰত পুনৰীক্ষণমূলক পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষাৰ অন্যান্য সময়সূচী অনুসৰি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাবে আগষ্টত প্ৰথমটো গোট পৰীক্ষা অনুষ্ঠিত হ'ব। একেদৰে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছমহীয়া পৰীক্ষা নৱেম্বৰত আৰু 2027 চনৰ জানুৱাৰীত দ্বিতীয়টো গোট পৰীক্ষা অনুষ্ঠিত হ'ব। 31 মাৰ্চৰ পূৰ্বে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হ'ব। অধিসূচনাত উল্লেখ থকা অনুসৰি উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ সকলো গোট পৰীক্ষা, ছমহীয়া, পুনৰীক্ষণমূলক আৰু বছৰেকীয়া পৰীক্ষা সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বাধ্যতামূলকভাৱে অনুষ্ঠিত কৰিব লাগিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগ আৰু আৰক্ষীৰ দলে অভিযান চলাই যোৱা নিশা দুজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলী বনাঞ্চলত যোৱা নিশা বন বিভাগ আৰু গোলাঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই বোকাখাটৰ জিন্তু ওৰাং আৰু কাৰ্বি আংলঙৰ সৰবাং ৰংহাং নামৰ চোৰাং চিকাৰী দুজনক গ্ৰেপ্তাৰ কৰে। ধৃত লোক দুজনৰ পৰা দুটা হস্তনিৰ্মিত বন্দুক আৰু এখন মটৰচাইকেল উদ্ধাৰ কৰা হয়। দুয়োজনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ কৰি বন্যপ্ৰাণী নিধনৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে 32খন দেশৰ পৰিৱৰ্তে 48খন দেশে অংশগ্ৰহণ কৰিব। এই দলসমূহক 12টা গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপত 4টাকৈ দল থাকিব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষৰ দল দুটাই পোনপটীয়াকৈ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিব। ইয়াৰ উপৰি তৃতীয় স্থানত থকা দলকেইটায়ো নক আউট পৰ্যায়লৈ যোগ্যতা লাভ কৰিব। প্ৰতিযোগিতাত মুঠ 104খন খেল অনুষ্ঠিত হ'ব। ইয়াৰ ভিতৰত 72খন গ্ৰুপ পৰ্যায়ত আৰু 32খন নক আউট পৰ্যায়ৰ খেল আছে। ফাইনেল খেল 19 জুলাইত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠক, কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ গুৱাহাটীত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ, ৰাজ্যৰ ঠাই বিশেষে পৰৱৰ্তী দুদিনত বিজুলী ধেৰেকণীৰে ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোত আজিৰে পৰা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে

বিকশিত ভাৰত 2047ৰ বাবে সৰ্বাত্মক মানৱ উন্নয়নক বিষয়বস্তু হিচাপে বাছনি কৰা হৈছে। ইয়াৰ জৰিয়তে বয়স, অঞ্চল, লিংগ অথবা আৰ্থসামাজিক পৃষ্ঠভূমি নিৰ্বিশেষে প্ৰতিগৰাকী ভাৰতীয়ৰ কল্যাণ আৰু উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। বৈঠকত দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ ৰাজ্যপালসকলে ভাগ লৈছে। সম্প্ৰতি দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো বৈঠকত অংশগ্ৰহণ কৰিছে। কৃষকৰ কল্যাণ চৰকাৰৰ সৰ্বাধিক অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহৰ অন্যতম আৰু

ক্ৰেডিট কাৰ্ড খেতিয়ক, পশুপালক আৰু মীনপালকসকলৰ বাবে লাভদায়ক হিচাপে প্ৰমাণিত হোৱা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ইয়াৰ জৰিয়তে তেওঁলোকে কৃষি আৰু অন্য অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে কম দৰত ঋণ সহজে লাভ কৰিবলৈ সমৰ্থ হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ড্ৰোন, ভূমিকাৰ্ড আৰু প্ৰাকৃতিক সাৰৰ সৈতে জড়িত উদ্যমসমূহেও খেতিয়কসকলৰ উৎপাদন বৃদ্ধিত সহায় কৰিছে। চৰকাৰে সমগ্ৰ দেশৰ খেতিয়কসকলক অত্যাধুনিক কৃষি সা সুবিধা প্ৰদান

গোলকীয় সুস্থিৰতা আৰু প্ৰগতিৰ বাবে শক্তিশালী ৰাষ্ট্ৰসমূহে কিদৰে একেলগে কাম কৰিব পাৰে সেই লৈ আলোচনা কৰা হয়। ডঃ জয়শংকৰে উল্লেখ কৰে যে ভাৰতে অৰ্থনৈতিক সুৰক্ষা, শেহতীয়া ব্যাঘাতৰ অভিজ্ঞতা আৰু সন্ত্ৰাসবাদৰ বৰ্ধিত ভাবুকি সন্দৰ্ভত স্পষ্ট স্থিতি গ্ৰহণ কৰি আহিছে। তেওঁ কয় যে বৰ্তমান যুদ্ধৰ সময় নহয় আৰু আলোচনা তথা কূটনীতিৰ মাধ্যমেৰেহে সংঘৰ্ষৰ অৱসান ঘটাব পাৰি বুলি ভাৰতে বিশ্বাস কৰে। ডঃ জয়শংকৰে কয় যে অৰ্থনৈতিক বিপদাশংকাৰ সমাধান শক্তিশালী যোগান শৃংখলা আৰু বিচিত্ৰতাৰ মাজত নিহিত হৈ আছে। সামুদ্ৰিক বাণিজ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা বিঘিনি উৎপন্ন হ'ব নালাগে বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় চৰকাৰে ইথানল মিহলি পেট্ৰলৰ কেইবিধমান প্ৰকাৰৰ ওপৰত আৰোপিত আবকাৰী শুল্ক ৰেহাই দিছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি 22, 25, 27 আৰু 30% ইথানল মিহলি পেট্ৰলৰ ক্ষেত্ৰত কেন্দ্ৰীয় আবকাৰী শুল্ক উঠাই লোৱা হৈছে। আমদানিকৃত খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে কাৰ্বন নিৰ্গমন কম কৰা আৰু ঘৰুৱাভাৱে উৎপাদিত ইথানলৰ চাহিদা বৃদ্ধিৰ বাবে গ্ৰহণ কৰা ইথানল মিহলি কাৰ্যসূচী সুদৃঢ় কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে এখন ৰাষ্ট্ৰীয় দৈনিক কাকতৰ এটা লেখাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতৰ দীৰ্ঘ সময়ৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে অভিনন্দন জনাইছে। ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰীমোদীক এগৰাকী বিশ্বাসযোগ্য বন্ধু, জ্যেষ্ঠ ভাতৃ আৰু পথ প্ৰদৰ্শক বুলি অভিহিত কৰিছে। শ্ৰীটবগে 2014 চনৰ 26 মে'ত শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাতৰ কথা সোঁৱৰাৰ লগতে শ্ৰীমোদীৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰথম ভূটান ভ্ৰমণৰ গুৰুত্বত আলোকপাত কৰে। তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ কাম কৰাৰ নীতি, নম্ৰতা তথা জনসেৱাৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰশংসা কৰি শ্ৰীমোদীৰ নেতৃত্বত ভাৰত অৰ্থনৈতিক বিকাশ, উন্নত প্ৰযুক্তি, আন্তঃগাঁথনিৰ উন্নয়ন আৰু শক্তিশালী গোলকীয় স্থিতিৰ সাক্ষী হৈছে বুলি উল্লেখ কৰে। বিশিষ্ট ছবি নিৰ্মাতা ভাৰতী ৰাজাৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভাৰতী ৰাজা চিনেমা জগতৰ এগৰাকী বৰেণ্য ব্যক্তি আছিল যিয়ে তামিল চিনেমাক নতুন ৰূপ দিছিল। তেওঁৰ ছবিত গ্ৰাম্য জীৱনক বিশেষভাৱে প্ৰদৰ্শন কৰা হৈছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে ভাৰতী ৰাজাৰ পৰিয়াল আৰু অনুগামীসকললৈ সমবেদনা জ্ঞাপন কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো প্ৰবীণ ছবি নিৰ্মাতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। এটা বাৰ্তাত শ্ৰীবিৰলাই কয় যে ভাৰতী ৰাজাৰ দূৰদৰ্শী চিন্তাধাৰা আৰু গ্ৰাম্য জীৱনৰ সুন্দৰ প্ৰতিফলনে তামিল চিনেমাক এটা বিশেষ পৰিচয় প্ৰদান কৰি গৈছে। ভাৰতী ৰাজাৰ এই অৱদানে ছবি নিৰ্মাতা আৰু শিল্পীসকলক প্ৰজন্মলৈ অনুপ্ৰাণিত কৰি যাব বুলি শ্ৰীবিৰলাই উল্লেখ কৰে। তৃণমূল কংগ্ৰেছৰ সাংসদ প্ৰকাশ সিক বৰাইকে ৰাজ্যসভাৰ সদস্য পদ ত্যাগ কৰিছে। সাংসদগৰাকীয়ে ইতিমধ্যে ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। ইয়াৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ সাংসদ সুখেন্দু শেখৰ ৰায় আৰু সুস্মিতা দেৱেও ৰাজ্যসভা আৰু দলৰ সদস্য পদ ত্যাগ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আহমেদাবাদৰ মেট্ৰ' ৰেল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ বাবে কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ ফলত যোগাযোগ উন্নত হ'ব, বিশেষকৈ বিমান বন্দৰলৈ যাত্ৰা সুচল আৰু সময় ৰাহি হ'ব। এটা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে এই প্ৰকল্পৰ ৰূপায়ণে যানজঁটৰ সমস্যা হ্ৰাস কৰাৰ উপৰি নিয়োগৰ সুযোগ সৃষ্টি কৰিব আৰু বহনক্ষম চহৰ বিকাশত অৰিহণা যোগাব। ওমান উপকূলত দুৰ্ঘটনাত পতিত হোৱা এম টি ছেটেবেল্লো নামৰ বাণিজ্যিক জাহাজখনৰ পৰা সন্ধানহীন হোৱা 3জন ভাৰতীয় নাৱিকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। ওমানৰ উপকূলত এই টেংকাৰখনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছাইলে আক্ৰমণ কৰিছিল। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইয়াৰে 2জন নাগৰিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি প্ৰকাশ কৰে। তেওঁ লগতে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। শ্ৰীসোণোৱালে এই দুখৰ সময়ত নাৱিকসকলৰ পৰিয়ালৰ সৈতে চৰকাৰ আছে বুলি উল্লেখ কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে 32খন দেশৰ পৰিৱৰ্তে 48খন দেশে অংশগ্ৰহণ কৰিব। এই দলসমূহক 12টা গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপত 4টাকৈ দল থাকিব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষৰ দল দুটাই পোনপটীয়াকৈ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিব। ইয়াৰ উপৰি তৃতীয় স্থানত থকা দলকেইটায়ো নক আউট পৰ্যায়লৈ যোগ্যতা লাভ কৰিব। প্ৰতিযোগিতাত মুঠ 104খন খেল অনুষ্ঠিত হ'ব। ফাইনেল খেল 19 জুলাইত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগুৱাই পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ 1ম বৈঠক অনুষ্ঠিত হৈছে।

কৃষকৰ কল্যাণ চৰকাৰৰ সৰ্বাধিক অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহৰ অন্যতম আৰু ই খেতিয়কসকলৰ জীৱন সুচল কৰি তোলাৰ বাবে চেষ্টাৰ অকণো ক্ৰুটি কৰা নাই বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত আৰু বুলগেৰিয়াৰ মাজৰ সম্পৰ্ক দীৰ্ঘদিনীয়া আৰু সুস্থিৰ বুলি অভিহিত কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।

অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত আজি নতুন দিল্লীৰ গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ', কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু কেন্দ্ৰীয় চৰকাৰ তথা দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। এই চুক্তিখনে অসম নাগালেণ্ড সীমান্ত অঞ্চলৰ ব্যাপক পৰিসৰত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদনৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। অঞ্চলটোত মূল্যৱান হাইড্ৰকাৰ্বনৰো ভাণ্ডাৰ আছে বুলি জনা যায়। অৱশ্যে দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া সীমা বিবাদৰ বাবে এতিয়ালৈকে এই সম্পদৰাজি সদ্ব্যৱহাৰ কৰিব পৰা হোৱা নাই। প্ৰস্তাৱিত চুক্তিখনে অৰ্থনৈতিক উন্নয়নৰ নতুন সুযোগ সৃষ্টি কৰি দুয়োখন ৰাজ্যকে একেলগে কাম কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ বনাঞ্চল সুৰক্ষিত কৰাৰ স্বাৰ্থত চাৰিখন সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে ৰায় দিছে। নগাঁও জিলাৰ লুটুমাই, যমুনাৰ মৌডংগা, নাম্বৰ দক্ষিণ আৰু বৰপানী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱাৰ বাবে ন্যায়ালয়ে ৰাজ্য চৰকাৰক সেউজ সংকেত দিছে। এই উচ্ছেদৰ জাননীৰ প্ৰত্যাহ্বান জনাই 4 শতাধিক আবেদনকাৰীয়ে দাখিল কৰা সকলো আবেদন উচ্চ ন্যায়ালয়ে খাৰিজ কৰে। এই অনুসৰি বন বিভাগে চলিত বছৰৰ 7 মাৰ্চত জাৰি কৰা জাননীৰ আধাৰত বনাঞ্চলখনৰ ভূমি অবৈধভাৱে দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ চলাব পাৰিব। উচ্চ ন্যায়ালয়ে 30 দিনৰ ভিতৰত দখলকাৰীয়ে এই অঞ্চলসমূহ খালী নকৰিলে চৰকাৰে উচ্ছেদ চলাব পাৰিব বুলি উল্লেখ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশিষ বৰাৰ বিচাৰপীঠে সোমবাৰে দিয়া ৰায়ত আবেদনকাৰীসকলে কোনো বৈধ আবণ্টন পত্ৰ বা ভূমি নিষ্পত্তি অবিহনে সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি থকা হেতুকে তেওঁলোকক অবৈধ দখলকাৰী হিচাপে গণ্য কৰা হ'ব বুলি প্ৰকাশ কৰে। মানকাছৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক মহিবুৰ ৰহমানে আজি 1,66,00,000ৰো অধিক টকা ব্যয় সাপেক্ষে সমষ্টিটোৰ 3টা পথৰ পুনৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্য চৰকাৰৰ অগ্ৰাধিকাৰ উন্নয়ন আঁচনিৰ অধীনত টুমনি চিমলাকান্দি এইচ এম খাৰুৱা বান্ধা সংযোগী পথ আৰু কুটিৰঘাট পথুৰীয়া নামাৰগোনা সংযোগী পথকেইটা নিৰ্মাণ কৰা হ'ব। দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকা পথকেইটাৰে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হোৱা বুলি ৰাইজে দাবী কৰি আহিছিল। আজি আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়কগৰাকীৰ লগতে লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু অন্যান্য বিভাগীয় বিষয়াসকল উপস্থিত থাকে। তামোলপুৰ জিলাৰ বিভিন্ন বিদ্যালয়ত বিশেষ আধাৰ পঞ্জীয়ন আৰু উন্নীতকৰণ শিবিৰ অনুষ্ঠিত হৈছে। যোৱা 15 মে'ত অতিৰিক্ত জিলা আয়ুক্তই জাৰি কৰা নিৰ্দেশ অনুসৰি এই শিবিৰসমূহৰ আয়োজন কৰা হৈছে। 2027 চনৰ জানুৱাৰী পৰ্যন্ত পৰ্যায়ক্ৰমে জিলাখনত এনে শিবিৰ অনুষ্ঠিত কৰা হ'ব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে। UIDAIৰ নিৰ্দেশ অনুসৰি 5-7 বছৰ আৰু 15-17 বছৰ বয়সৰ শিশু আৰু কিশোৰসকলৰ বাধ্যতামূলক বায়'মেট্ৰিক উন্নীতকৰণ নিশ্চিত কৰাৰ বাবে এই শিবিৰসমূহৰ আয়োজন কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলক আধাৰ কাৰ্ডৰ প্ৰতিলিপি, জন্মৰ প্ৰমাণপত্ৰ, বিদ্যালয়ৰ পৰিচয় পত্ৰ আৰু অভিভাৱকৰ ঠিকনাৰ প্ৰমাণপত্ৰসহ এই শিবিৰত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কুৰিৰ সভাপতিত্বত আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষ পৰিষদৰ এখন সভা আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। সভাত জিলাখনৰ যান বাহন ব্যৱস্থাপনা, পথ সুৰক্ষাৰ দিশত গ্ৰহণ কৰা ব্যৱস্থা আদিকে ধৰি পৰিবহণ খণ্ডৰ সৈতে জড়িত বিভিন্ন বিষয় আলোচনা কৰা হয়। বিশেষকৈ আমোলাপট্টিৰ উৰণ সেতু নিৰ্মাণৰ প্ৰতি লক্ষ্য ৰাখি

চলোৱা হয়। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত অহা শনিবাৰে নিশা 8:02 অসমত শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ জয়ন্ত কৃষ্ণ শৰ্মা, ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়ো, প্ৰাক্তন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত আজি নতুন দিল্লীৰ গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠক অনুষ্ঠিত হৈছে। কৃষকৰ কল্যাণ চৰকাৰৰ সৰ্বাধিক অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহৰ অন্যতম আৰু ই খেতিয়কসকলৰ জীৱন সুচল কৰি তোলাৰ বাবে চেষ্টাৰ অকণো ত্ৰুটি কৰা নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ বনাঞ্চল সুৰক্ষিত কৰাৰ স্বাৰ্থত চাৰিখন সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে ৰায়দান কৰিছে। কাজিৰঙা

এফ এম এলৰ 102.7 মেগাহাৰ্টজ, নিউজ অন এ আই আৰ এপ আৰু www.akashbani.gov.in ৱেবছাইটৰ সৈতে এয়া আকাশবাণী নগাঁও। বিয়লিৰ অনুষ্ঠানসূচীৰ সৈতে ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখত এয়া মই ৰাধাৰাণী দত্ত আৰু কাৰ্যকক্ষত মোৰ সৈতে আছে উৎপল গোহাঁই বৰুৱা। শ্ৰোতাই ইমান পৰে বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠান আৰু বাতৰি শুনিলে। এতিয়া নিবেদন কৰিছোঁ যুৱক যুৱতীসকলৰ অন্তৰংগ অনুষ্ঠান যুৱ তৰংগ। আজিৰ যুৱ তৰংগ অনুষ্ঠানটি যুগুতাই আগবঢ়াইছে জ্ঞানদীপ হাজৰিকাই।

নমস্কাৰ যুৱ বন্ধু, আকাশবাণী নগাঁৱৰ দ্বাৰা প্ৰচাৰিত যুৱক যুৱতীসকলৰ প্ৰিয় অনুষ্ঠান যুৱতৰংগলৈ স্বাগতম জনাই আজিৰ এই বিশেষ অনুষ্ঠান আপোনাৰ ওচৰলৈ লৈ আহিছোঁ মই জ্ঞানদীপ হাজৰিকাই।

শেষৰে। যুৱবন্ধু, এইমাত্ৰ আপুনি শুনিলে অসমৰ সংগীত জগতৰ এজন কালজয়ী শিল্পীৰ সুমধুৰ কণ্ঠ। হয়, আপুনি ঠিকেই ধৰিছে, এয়া হৈছে অসমৰ প্ৰখ্যাত কণ্ঠশিল্পী বিহু সম্ৰাট খগেন মহন্তদেৱৰ কণ্ঠ।

ওচৰে। প্ৰিয় যুৱ বন্ধু, কাইলৈ 12 জুন বিহু সম্ৰাট খগেন মহন্তদেৱৰ 12 মৃত্যুবাৰ্ষিকী। মৃত্যুবাৰ্ষিকীৰ এই প্ৰাক সন্ধ্যা আকাশবাণী নগাঁও কেন্দ্ৰৰ তৰফৰ পৰাও খগেন মহন্তদেৱলৈ যাচিলোঁ গভীৰ শ্ৰদ্ধাঞ্জলি। খগেন মহন্তদেৱে 1942 চনৰ 17 আগষ্টত নগাঁও জিলাৰ জাজৰি অঞ্চলৰ বগৰীগুৰি গাঁৱত জন্ম লাভ কৰিছিল। পিতৃ হৰেন্দ্ৰনাথ মহন্ত আৰু মাতৃ লক্ষ্মীপ্ৰিয়া দেৱী। অসমৰ থলুৱা গীত মাতৰ স্বকীয়তা নষ্ট নোহোৱাকৈয়ে তেখেতে লোকসংগীতৰ ভেটিতেই বহু কালজয়ী গীত সুৰৰ সৃষ্টি কৰিছিল। যুৱবন্ধু, আহক আমি তেখেতৰ এটি জনপ্ৰিয় গীত অনুষ্ঠানৰ মাজতেই শুনি লওঁ।

0: সঁচাকৈয়ে লোকসংগীতৰ ক্ষেত্ৰত থকা দক্ষতা মহন্তদেৱৰ জীৱনৰ অন্যতম পৰিচয়। যুৱবন্ধু, এয়া খগেন মহন্তদেৱক সোঁৱৰি তেখেতৰ ভতিজা যতীন্দ্ৰনাথ মহন্ত।
1: নমস্কাৰ, মই যতীন্দ্ৰনাথ মহন্ত, খগেন মহন্তৰ ভতিজা। খগেন মহন্ত মোৰ খুৰা, দেউতাৰ 3 নম্বৰ ভাতৃ। দেউতাহঁতৰ 6জন ভাই ককাৰ ভিতৰত তেখেত 4 নম্বৰ আছিলে। মোৰ দেউতা শ্ৰী হেমেন্দ্ৰনাথ মহন্ত একেবাৰে ডাঙৰ আছিলে, আৰু খগেন মহন্ত, যাক আমি ধনঘোৰা বুলি মাতিছিলোঁ, তেখেত 4 নম্বৰ পুত্ৰ আছিলে ককাৰ। প্ৰথম অৱস্থাত সৰুতে আমি মনত থকাৰ পৰা তেখেতকতো খুৰা হিচাপেই আমি মাতিছিলোঁ, তেখেত খুৰাই আছিলে। সাধাৰণ পৰিয়ালত সাধাৰণতে যেনেকুৱা ধৰণৰ হয়, লাহে লাহে যেতিয়া অকণমান বুজা হ'লোঁ সৰু অৱস্থাতেই, তেতিয়া গম পালোঁ যে তেখেত এজন গায়কো। আমাৰ ঘৰখনত গীত মাতৰ চৰ্চাটো হয়, গতিকে তেখেতে গীত গাইছিলে। তেখেতৰ গীতবোৰ যেতিয়া ৰেডিঅ'ত গীতিমালিকা বা বিভিন্ন অনুষ্ঠানত বাজে, তেতিয়া সেইবোৰ আমি শুনিছিলোঁ, শুনিব পাইছিলোঁ। আমাৰ ঘৰত এটা মোৰ ৰেডিঅ'ৰ লগতে সৰু স্পীকাৰ এটা পাকঘৰত এক্সটেনশ্যন হিচাপে লগাই দিছিলে, স্পীকাৰ এটা, যেতিয়া ৰেডিঅ'ত গানবোৰ বাজে, গানবোৰ যাতে পাকঘৰত থকা মানুহসকলে, অৰ্থাৎ আইতা, মা, খুৰী, এখেতসকলে যেতিয়া কাম বনত লাগি থাকে, তেখেতসকলেও যাতে গানবোৰ শুনিব পাৰে। এনেকুৱা ধৰণে গানৰ প্ৰতি, সংগীতৰ প্ৰতি আমাৰ সকলোৰে বৰ আগ্ৰহ আছিলে। সংগীত চৰ্চাটো আমাৰ ঘৰখনত হৈছিলে, গতিকে খুৰা, সেইটো ফালৰ পৰা খুৰা যথেষ্ট নাম হৈছিলে। কাউৰীপৰীয়া গীতটো ইতিমধ্যে আমি সৰু থাকোঁতে আমি নাজানিছিলোঁ, মনতে নাই, তেতিয়া সি যথেষ্ট জনপ্ৰিয় হ'লেই। গতিকে খগেন মহন্ত গীত সকলোৱে শুনে, তেখেতে গোটেই অসমে জানে। খুৰা লাহে লাহে বোলছবিত কেতিয়াবা যেতিয়া গীত ৰেকৰ্ডিং কৰি আহে, তেতিয়া বোলছবিৰ কাৰণে গীত ৰেকৰ্ডিং কৰিবলৈ কলিকতালৈ যায়। কলিকতাত ৰেকৰ্ডিং কৰিলে সৰু এটা টেপ আছিলে খুৰাৰ, সেই টেপত ৰেকৰ্ডিং কৰি লৈ আনে কেছেটত, আমাক শুনায়, ঘৰত শুনায়হি, নগাঁৱৰ মূল ঘৰখনত। খুৰাটো গুৱাহাটীতে আছিলে, চিনেমাৰ গানবোৰ অনুতাপ বোলছবিত প্ৰথম দেখাৰ মধুবেলা, মিতালী চৌধুৰীৰ লগত দ্বৈত কণ্ঠত কৰিছিলে, সেইটো মনত আছে, সেইটো গান শুনিছিলোঁ তেনেকৈ টেপত প্ৰথমে। উপৰ্গ বোলছবিত নিদানৰ সংগীতটোৰ কোনে কাঢ়ি নিলে, সেইবোৰ গান যথেষ্ট জনপ্ৰিয় হৈছিলে। সেইদৰে তেখেতক সংগীতৰ জগতখনক আমি দেখিছিলোঁ। খুৰাৰ লগতে আমাৰ পৰিয়ালৰ কেইবাজনো খুৰাই, আমাৰ দেউতাহঁতো সত্ৰীয়া সংগীত এইবিলাকত চৰ্চা আছিলে, দেউতা

0: অট্টালিকাৰো আছিলে। আৰু খুৰাৰ সেই সংগীতৰ জগতখন আমি বেছিকৈ ওচৰৰ পৰা দেখিছিলোঁ যেতিয়া আমি গুৱাহাটীলৈ গুচি গৈছিলোঁ। দেউতা চাকৰি সূত্ৰে গুৱাহাটীলৈ গ'লোঁগৈ আমি, গতিকে খুৰাৰ লগত সঘন আহ যাহ আছিলে। খুৰা এইটো নহয়, কিন্তু ঘৰ আমাৰ ঘৰলৈ যেতিয়া আহে তেতিয়া তেখেত ভায়েক হিচাপে আহে, দেউতাৰ ভাতৃ, দাদা বুলি মাতিছিলে, যথেষ্ট সন্মান কৰিছিলে। আৰু তেখেতে অকল গানত বুলি নহয়, তেখেতে আমাৰ ঘৰৰ পিছফালে হোৱা খেতি বাতি, দেউতাই যিকণ ক্ষতি কৰিছিলে তাৰ বাৰীৰ ভিতৰত গৈয়ো তেখেতে বাৰীখন ঠিকে হৈছে নাই, বিলাহীকেইটা চাঙত ঠিকে লাগিছে নাই, সেইটো ধৰণেও চাইছিলে। তাৰমানে প্ৰকৃতিৰ প্ৰতি, শাক পাচলিৰ প্ৰতিও তেখেতৰ সমানে আগ্ৰহ আছিলে আৰু জানিছিলোঁ সেইবোৰ কাম তেনেকৈ কৰিছিলে। তাৰপাছত তেখেতৰ ঘৰলৈ গ'লে আমি সংগীতৰ চৰ্চা দেখোঁ, ডাঙৰ ডাঙৰ সংগীতকাৰবিলাকক দেখোঁ, গায়ক শিল্পীক দেখোঁ। আমাৰ ভাল লাগে গুৱাহাটী ঘৰখন তেখেতে গ'লে। খুৰাৰ বিয়া হ'ল, বিয়া পাতিলে প্ৰখ্যাত গায়িকা অৰ্চনা মহন্ত, সেইটো সূত্ৰে অৰ্চনা মহন্ত ইতিমধ্যে ৰেডিঅ'ত তেওঁলোকে জনপ্ৰিয় হৈছিলে, অসমতো জনপ্ৰিয় হৈছিলে খালী কিয় গীতটিৰ যোগেৰে। সেই খুৰী লগত খুৰাই দ্বৈত অনুষ্ঠানবিলাক পৰিৱেশন কৰিছিলে মঞ্চত, আমি চাইছিলোঁ। বিহু মঞ্চত খুৰাই যেতিয়া বিহু পৰিৱেশন কৰে, বিভিন্ন গীতৰ লগতে বিহু পৰিৱেশন কৰে, ৰাইজৰ সহযোগ দেখিছিলোঁ আমি। তেওঁলোকৰ দৰ্শক হিচাপে চাই আমি আনন্দ লৈ গৈছিলোঁ, কাৰণ খুৰাক ৰাইজে ভাল পাইছিলে, আঁকোৱালি লৈছিলে। তাৰপৰা আৰু অলপ ডাঙৰ হওঁতে আমিও বাদ্য চৰ্চাত লাগিলোঁ। 95-96 চনমানত খুৰাৰ লগত বজোৱাৰ সৌভাগ্য হৈছিলে, গীটাৰ বজোৱাৰ। তেখেতৰ লগত মঞ্চত 2 বছৰমান প্ৰায় একেৰাহে বজাইছিলোঁ, বিভিন্ন অসমৰ বিভিন্ন ঠাইত বিভিন্ন মঞ্চত। বহুতো ভাল লগা অভিজ্ঞতা হৈছিলে। আৰু তেখেত অতি ৰসিক আছিল, অনুষ্ঠানবোৰ পৰিৱেশন কৰোঁতে অতি ৰস লগায়, দৰ্শকক তেখেত বৰ ধুনীয়াকৈ আকৃষ্ট কৰিছিলে। আৰু দৰ্শকে সম্পূৰ্ণ সহযোগ কৰি, সম্পূৰ্ণ ধৈৰ্য সহকাৰে সেই 2-3 ঘণ্টাৰ অনুষ্ঠান এটা সহযোগ কৰি দৰ্শক আছিলে, শুনিছিলে, বিহু গীতত নাচিছিলে। এই ধৰণে খুৰাও মজি গৈছিলে। তেখেতৰ অকণমান গা শাৰীৰিকভাৱে অসুস্থ আছিলে হাৰ্টৰ এটা সময়ত, কিন্তু মঞ্চত উঠাৰ পিছত সেইখিনি তেখেতক খিয়াল নাছিল। আমিয়ে মনে মনে চিন্তা কৰোঁ, কথা পাতোঁ যে খুৰা হৈছে আৰু ইমান দেৰি আৰু গাব নালাগে, হ'ব, কিন্তু তেখেতক খিয়াল নাছিল। এনেকুৱাই তেখেত সংগীতত যেতিয়া সোমাই যায় ক'ব নোৱাৰা হৈ যায়। সেইবোৰ দেখা শুনা আমাৰ অভিজ্ঞতা হৈছিলে। বহুত ৰাতি টোপনি খুটি কৰি বহুত দূৰ দূৰ ঠাইলৈ গৈছিলোঁ। সেইবোৰ ভাল লগা কথা আমাৰ জীৱনত থাকি যাব। আমাৰে ভাগ্য যে তেখেতৰ লগত বজাব পৰাৰ সৌভাগ্য হৈছিলে। আজি 12 জুন খুৰাৰ মৃত্যুদিন, তেখেত ভালে থাকক, য'তে আছে চিৰশান্তিত থাকক, তাক এই মই কামনা কৰিছোঁ। ধন্যবাদ।
1: ধন্যবাদ জনালো যুৱবন্ধু। বিহুগীতক জনপ্ৰিয় কৰাত এক অপ্ৰতিদ্বন্দ্বী ভূমিকা লোৱাত মহন্তদেৱক সংগীতৰ জগতত সংগ দিছিল তেখেতৰ সহধৰ্মিনী অৰ্চনা মহন্তই। বৰ্তমানো তেখেতৰ সুযোগ্য পুত্ৰ, অসমৰ সংগীত জগতৰ আন এটা চিনাকি নাম অংগৰাগ পাপন মহন্তয়ো এই ক্ষেত্ৰত এক বলিষ্ঠ ভূমিকা পালন কৰি আহিছে। এতিয়া খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ কণ্ঠত এটি বিহুগীত আপোনালোকলৈ আগবঢ়াইছোঁ।

বিহু সম্ৰাট খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ কণ্ঠত বিহুগীতটি শুনি আপোনালোকে নিশ্চয় ভাল পালে। যুৱবন্ধু, মহন্তদেৱে আকাশবাণীত নিয়মীয়া শিল্পী হিচাপে 1965 চনৰ পৰাই গীত গাইছিল আৰু প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপেও স্বীকৃতি লাভ কৰিছিল। 1976 চনৰ পৰা তেখেতে আকাশবাণীৰ কম্পোজাৰ হিচাপেও চাকৰিত যোগদান কৰিছিল। এইবাৰ তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই কলিয়াবৰৰ উদীয়মান সাংস্কৃতিক কৰ্মী তথা গায়িকা প্ৰণালী শৰ্মাই কি অনুভৱ ব্যক্ত কৰিছে আহকচোন আমি শুনি লওঁ।

কিছুমান মানুহ সময়ৰ সৈতে আঁতৰি নাযায়, বৰঞ্চ সময় পাৰ হোৱাৰ লগে লগে আৰু অধিক উজ্বলি উঠে। তেনে এজন বৰেণ্য শিল্পী হ'ল শ্ৰদ্ধাৰ খগেন মহন্ত ডাঙৰীয়াদেৱ। তেওঁৰ কণ্ঠত আছিল অসমৰ মাটিৰ গোন্ধ, বিহুৰ উল্লাস, লোকজীৱনৰ সৰলতা আৰু ভক্তিৰ গভীৰ অনুভৱ। তেওঁ গীত গাইছিল, সেই গীতৰ মাজত একেলগে গাই উঠিছিল সমগ্ৰ অসমৰ আত্মাই। তেওঁ কেৱল এজন গায়ক নাছিল, তেওঁ আছিল অসমৰ লোক সংস্কৃতিৰ এজন অক্লান্ত সাধক, যিজনে নিজৰ কণ্ঠেৰে অসমৰ মাটি, মানুহ আৰু ঐতিহ্যক যুগে যুগে জীয়াই ৰাখিছে। খগেন মহন্তদেৱৰ গীত শুনিলে অনুভৱ হয় যেন অসমৰ সেউজীয়া পথাৰ, বিহুৰ উলাহ, গাঁৱৰ বটগছৰ ছাঁ আৰু ব্ৰহ্মপুত্ৰৰ শান্ত সোঁত সকলোৱে একেলগে কথা কৈ উঠিছে। তেওঁৰ কণ্ঠত আছিল এক সৰল অথচ অপূৰ্ব শক্তি, যি শক্তিয়ে শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰিছিল। সেইবাবে তেওঁক বহুতে অসমৰ লোকসংগীতৰ জীৱন্ত প্ৰতীক বুলি অভিহিত কৰে। খগেন মহন্তদেৱ বিহুগীতৰ ক্ষেত্ৰতো এক উজ্জ্বল নাম। তেওঁৰ কণ্ঠত বিহুৰ গীত কেৱল উৎসৱৰ গান হৈ নাথাকিছিল, সেয়া হৈ পৰিছিল অসমৰ জীৱন দৰ্শনৰ প্ৰতিচ্ছবি। ঢোল, পেঁপা আৰু গগনাৰ চন্দৰ সৈতে তেওঁৰ কণ্ঠ মিলি যেতিয়া বিহুৰ সুৰ বাগৰাই তুলিছিল, তেতিয়া যেন সমগ্ৰ অসম আনন্দত নাচি উঠিছিল। তেওঁৰ গোৱা বিহুগীতসমূহ আজিও সমান জনপ্ৰিয় আৰু প্ৰতিটো ৰঙালী বিহুত নতুনকৈ প্ৰাণ পাই উঠে। তেওঁক লোকগীত আৰু বিহুগীতেই নহয়, বহুতো মৌলিক গীতো গাইছিল, যিবোৰে অসমৰ সংগীত ভঁৰালক অধিক সমৃদ্ধ কৰি তুলিছে। তেওঁৰ গীতসমূহত প্ৰেম, প্ৰকৃতি, সমাজ, মানুহৰ সুখ দুখ আৰু অসমৰ চিৰচেতনা জীৱন চিত্ৰ সুন্দৰভাৱে প্ৰতিফলিত হৈছিল। সেইবাবেই তেওঁৰ গীত আজিও সময়ৰ সোঁতত ম্লান হোৱা নাই। লোকগীত আৰু বিহুগীতৰ উপৰিও খগেন মহন্তদেৱে বৰগীত পৰিৱেশনতো বিশেষ পাৰদৰ্শিতা দেখুৱাইছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ ভক্তিময় বৰগীতসমূহ তেওঁৰ গভীৰ নিষ্ঠা আৰু আন্তৰিকতাৰে পৰিৱেশন কৰি শ্ৰোতাসকলক আধ্যাত্মিক অনুভৱেৰে আপ্লুত কৰিছিল। তেওঁৰ কণ্ঠত বৰগীত কেৱল সংগীত নাছিল, সেয়া যেন ভক্তি, সংস্কৃতি আৰু আত্মিক শান্তিৰ এক অনুপম প্ৰকাশ আছিল। তেওঁৰ জীৱনৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য আছিল তেওঁৰ নম্ৰতা। ইমান জনপ্ৰিয়তা আৰু সাফল্য লাভ কৰাৰ পিছতো তেওঁ সদায় মাটিৰ মানুহ হৈ থাকিল। শিল্পীক মহান কৰি তোলে কেৱল তেওঁৰ প্ৰতিভাই নহয়, তেওঁৰ মানৱীয় গুণসমূহো। সেই ক্ষেত্ৰত খগেন মহন্তদেৱ আজিও এক উজ্জ্বল উদাহৰণ।

যুব বন্ধু, মহন্তদেৱে 1959 চনত মহীশূৰত অনুষ্ঠিত সদৌ ভাৰত আন্তঃ বিশ্ববিদ্যালয় যুৱ মহোৎসৱত খোলবাদন প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰতিযোগীৰ লগতে ব্ৰিটেইন, নেপাল আদি বিভিন্ন বিদেশী ৰাষ্ট্ৰসমূহতো সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অধীনত সংগীত পৰিৱেশন কৰিছিল। মেঘমুক্তি, মইনাজান, নিশি উজাগৰ আদি চলচ্চিত্ৰত সংগীত পৰিচালনা তথা 23খন অসমীয়া চলচ্চিত্ৰত নেপথ্য সংগীত শিল্পী হিচাপে কণ্ঠদান কৰিছিল। 1961 চনত শকুন্তলা চিনেমাত অভিনয়ৰ লগতে 1989 চনত ৰেডিঅ' ডকুমেণ্টাৰী লিজেণ্ড অৱ লোহিতৰ বাবে সন্মানিত হৈছিল। মহন্তদেৱে 1988 চনত ফিল্ম ক্ৰাফ্ট বঁটা, 1992 চনত সংগীত নাটক অকাডেমি বঁটা, 1994 চনত শ্ৰীক্ষয় বঁটাৰেও সন্মানিত হৈছে। 2014 চনৰ 12 জুন তাৰিখে খগেন মহন্তদেৱৰ মহাপ্ৰয়াণ ঘটে। প্ৰিয় শ্ৰোতা, সময়ৰ সোঁতত বহু শিল্পী আহে আৰু যায়, কিন্তু কোনো কোনো শিল্পীয়ে নিজৰ সৃষ্টিৰে যুগ যুগ ধৰি মানুহৰ হৃদয়ত স্থান লাভ কৰে। খগেন মহন্তদেৱ তেনে এজন শিল্পী। তেওঁৰ গীতত আছিল মাটিৰ গোন্ধ, তেওঁৰ সুৰত আছিল অসমৰ আত্মা, তেওঁৰ কণ্ঠত আছিল সাধাৰণ মানুহৰ জীৱনৰ কথা। যুৱবন্ধু, ইমান পৰে আকাশবাণী নগাঁৱৰ আজিৰ এই বিশেষ অনুষ্ঠানটোৰ জৰিয়তে আমি স্মৰণ কৰিলোঁ লোকসংগীত তথা বিহু সম্ৰাট খগেন মহন্তদেৱক। তেখেতৰ সুৰ, কণ্ঠ আৰু সৃষ্টি আমাৰ সাংস্কৃতিক জীৱনৰ অমূল্য সম্পদ হৈ চিৰদিন জিলিকি থাকিব। আকাশবাণী নগাঁও সদায় অসমৰ কৃষ্টি, সংস্কৃতি, সাহিত্য আৰু সংগীতৰ ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। আজিৰ অনুষ্ঠান শুনাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জনালোঁ। পুনৰ আন এক বিশেষ অনুষ্ঠানত লগ পোৱাৰ আশাৰে মই জ্ঞানদীপ হাজৰিকাই বিদায় লৈছোঁ। নমস্কাৰ।

যুৱ তৰংগ যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানটি শুনিলে। আজিৰ যুৱ তৰংগ অনুষ্ঠানটি যুগুতাই আগবঢ়ালে জ্ঞানদীপ হাজৰিকাই।

আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9435053214। নম্বৰটি পুনৰ কৈছোঁ 9435053214।

ৰাইজৰ সেৱাত চৰকাৰী আঁচনি এই অনুষ্ঠানত 13 জুন শনিবাৰে দিনৰ 10 বজাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ৰূপায়িত হোৱা চৰকাৰী আঁচনিসমূহৰ বিষয়ে অৱগত কৰিব নগাঁৱৰ জিলা প্ৰকল্প প্ৰবন্ধক শংখ প্ৰবাল চান্দিল্যয়।

0: এফ এম এণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই 5 বজাত হিন্দী বাতৰি, 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠান, 5:15 অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই বিশাল শৰ্মা।

0: এয়া আকাশবাণী গুৱাহাটী। বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠক অনুষ্ঠিত। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি। মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা। আৰু আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আজি নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠক অনুষ্ঠিত হয়। বৈঠকত সমগ্ৰ দেশত উদ্যমশীলতা, দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপনৰ স্থায়ী সুযোগ সৃষ্টিৰ উপায় সম্পৰ্কে আলোচনা কৰা হয়। বিকশিত ভাৰত গঢ়াৰ বাবে টীম ইণ্ডিয়াৰ মানসিকতাৰে কাম কৰাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী অনুযায়ী এই বৈঠকৰ বাবে বিকশিত ভাৰত 2047ৰ বাবে সৰ্বাত্মক মানৱ উন্নয়নক বিষয়বস্তু হিচাপে বাছনি কৰা হয়। ইয়াৰ জৰিয়তে বয়স, অঞ্চল, লিংগ অথবা আৰ্থসামাজিক পৃষ্ঠভূমি নিৰ্বিশেষে প্ৰতিগৰাকী ভাৰতীয়ৰ কল্যাণ আৰু উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ ৰাজ্যপালসকলে ভাগ লয়। সম্প্ৰতি দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো বৈঠকত অংশগ্ৰহণ কৰে। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত আজি নতুন দিল্লীৰ গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ', কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু কেন্দ্ৰীয় চৰকাৰ তথা দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। এই চুক্তিখনে অসম নাগালেণ্ড সীমান্ত অঞ্চলত ব্যাপক পৰিসৰত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদনৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। অঞ্চলটোত মূল্যৱান হাইড্ৰকাৰ্বনৰো ভাণ্ডাৰ আছে বুলি জনা যায়। অৱশ্যে দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া সীমা বিবাদৰ বাবে এতিয়ালৈকে এই সম্পদৰাজিৰ সদব্যৱহাৰ কৰিব পৰা হোৱা নাই। প্ৰস্তাৱিত চুক্তিখনে অৰ্থনৈতিক উন্নয়নৰ নতুন সুযোগ সৃষ্টি কৰি দুয়োখন ৰাজ্যকে একেলগে কাম কৰাত সহায় কৰিব। মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে আজি জিলা উন্নয়ন সমিতিৰ বৈঠকত অংশ লৈ বিভিন্ন বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে। তেওঁ লোক নিৰ্মাণ বিভাগক মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য অহা বছৰৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে বিভিন্ন বিভাগৰ অভিযন্তাসকলক সময়ে সময়ে নিৰ্মীয়মান প্ৰকল্পসমূহ পৰিদৰ্শন কৰি কামৰ মান পৰীক্ষা কৰাৰ লগতে 2024-25 বিত্তীয় বৰ্ষত অনুমোদন লাভ কৰা প্ৰকল্পসমূহৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ বাবেও নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে 2022-23 বৰ্ষৰ পৰা 2024-25 বৰ্ষলৈ অনুমোদিত পথসমূহৰ নিৰ্মাণ কাৰ্য অহা ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰি নতুন পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কামৰ পৰ্যালোচনা কৰি তেওঁ পঞ্চায়তীৰাজ ব্যৱস্থা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চৰকাৰৰ প্ৰতিখন আঁচনিৰ বিষয়ে যাতে ৰাইজ অৱগত হয় তাৰ বাবে জনপ্ৰতিনিধিসকলে প্ৰতিমাহে নিজেই উন্নয়নখণ্ডলৈ গৈ ৰাইজক সজাগ কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে। মৰিগাঁও জিলাত চৰকাৰী সাহায্যৰে মৎস্য উৎপাদনৰ পূৰ্ণ সম্ভাৱনা আছে বুলি উল্লেখ কৰি শ্ৰীমতী নেওগে মীন বিভাগক বৃহৎ পৰিসৰত পৰিকল্পনা কৰিবলৈ আহ্বান জনায়। তেওঁ মহিলা আৰু শিশু বিকাশ বিভাগৰ পৰ্যালোচনা কৰি বেটি বচাও বেটি পঢ়াও অভিযানৰ অধীনত শিক্ষা বিভাগৰ সৈতে লগ হৈ সজাগতা অভিযান চলোৱাৰ বাবেও পৰামৰ্শ আগবঢ়ায়। মন্ত্ৰীগৰাকীয়ে লগতে জিলাখনত বান আৰু খহনীয়া প্ৰতিৰোধী আঁচনিসমূহৰ কাম ক্ষিপ্ৰতাৰে সম্পন্ন কৰাৰ বাবে নিৰ্দেশ দিয়ে। বাক্সা আৰু বৰপেটা জিলাৰ সীমান্তৱৰ্তী গোবৰ্ধনত আজি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বেকিনৈৰ মথাউৰি নিৰ্মাণৰ কামৰ বুজ লয়। পূৰ্বতে বাক্সা জিলাৰ নাৰায়ণগুৰিৰ পৰা ব্ৰহ্মপুত্ৰলৈ বিশ্ব বেংকৰ অনুদানেৰে এই মথাউৰি নিৰ্মাণ কৰা হৈছিল যদিও 640 মিটাৰ দৈৰ্ঘ্যৰ কাম অসম্পূৰ্ণ হৈ আছিল। এই অসম্পূৰ্ণ অংশৰ নিৰ্মাণ সোনকালে হ'ব বুলি প্ৰকাশ কৰে। অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে অবৈধ খননৰ প্ৰসংগত কয় যে মথাউৰিৰ কাম কৰোঁতে বা আন যিকোনো অৱস্থাত অবৈধ খনন কোনো কাৰণতে সহ্য কৰা নহ'ব।
1: গতিকে মই ইয়াতে আজি নিজে আহি 640 মিটাৰৰ কাম প্ৰায় 4,93,00,000 টকা ব্যয় সাপেক্ষে সেইখিনি যদি কিবা কাৰণত যদি কৰা নহয় তেতিয়াহ'লে আল্টিমেটলি আগন্তুক দিনত গোবৰ্ধনা গামেৰিগুৰিকে আদি কৰি গোটেই উত্তৰ অঞ্চল আগন্তুক দিনত পুনৰ মানে জলমগ্ন হব যেনেকুৱাকৈ আমাৰ 2004 চনত হৈছিলে, 8 চনত হৈছিলে, 9 চনত হৈছিল। গতিকে সেইকাৰণে আজি মই গুৱাহাটীৰ পৰা আহি পুনৰ পুনৰ ইয়াতে আহি ডিপাৰ্টমেণ্টৰ বিভাগৰ আমাৰ এডিচনেল চিফ ইঞ্জিনিয়াৰ আছিলে, পুলক চৌধুৰী আছিলে, বিভাগৰ আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছিলে, এওঁলোকৰ লগত মই চাই পেলাই আমি দেখিছিলোঁ যে এইখিনি কৰাৰ প্ৰয়োজন আছে। গতিকে আগন্তুক দিনত এইখিনি কৰাৰ কাৰণে আমি আমাৰ বিভাগৰ পৰা আমি যি প্ৰচেষ্টা কৰিবলৈ কৰিম, আৰু এই ক্ষেত্ৰত যদি আমাৰ কিবা এলেৰ প্ৰয়োজন হয় বা গছ গছনি কাটা যোৱাৰ কাৰণে যদি কিবা ফুটিবলৈ কথা হয়, সেইখিনি কথাও আগন্তুক দিনত বিভাগীয়ভাৱে নিশ্চিত ওপৰত এইখিনি আমি সমাধান কৰাৰ কাৰণে প্ৰয়াস কৰিম।
0: তেওঁ সাংবাদিক আৰু সচেতন নাগৰিকসকলকো এনে অবৈধ কাৰ্যকলাপ দেখিলে তাৰ ফটো আৰু ভিডিঅ' সামাজিক মাধ্যমত প্ৰকাশ কৰিবলৈ আহ্বান জনায়। অধ্যক্ষ শ্ৰীদাসৰ এই পৰিদৰ্শনকালত বিভাগীয় উচ্চ পদস্থ বিষয়া আৰু কৰ্মচাৰীসকলো উপস্থিত আছিল। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এনডিএ চৰকাৰৰ 12 বছৰীয়া শাসনকালৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ দিশক সোঁৱৰি আজি পশ্চিম কাৰ্বি আংলং জিলাৰ ভকচঙত প্ৰগতি পদযাত্ৰা উলিওৱা হয়। এই পদযাত্ৰাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত সময়ছোৱাত হোৱা বিকাশ আৰু উন্নয়নৰ শ্লোগান দিয়া হয়। দুৱাৰ আমলা মণ্ডল বিজেপিৰ উদ্যোগত আয়োজিত প্ৰগতি পদযাত্ৰাত আমৰি সমষ্টিৰ বিধায়ক ডাক্তৰ হাবে তেৰণ, পৰিষদীয় সমষ্টিটোৰ পাৰিষদ তথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰো উপস্থিত থাকে। বঙাইগাঁও প্ৰেছ ক্লাবত আজি সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী অশ্বিনী ৰয়ে চৰকাৰক সম্বৰ্ধনা জনোৱা হয়। মন্ত্ৰী শ্ৰীৰায়ক বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব দিয়া কাৰ্যত জিলাবাসীয়ে আনন্দ অনুভৱ কৰে। জিলাখনৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এই সম্বৰ্ধনা সভাত জিলা সাংবাদিক সন্থাৰ লগতে ভালেসংখ্যক গণ্য মান্য লোক উপস্থিত থাকে। আকাশবাণী বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত অহা শনিবাৰে নিশা 8:02 অসমত শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ জয়ন্ত কৃষ্ণ শৰ্মা, ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়ো, প্ৰাক্তন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। দৰং জিলাৰ খাৰুপতীয়া পৌৰসভাৰ বজাৰ গৃহত আজি এটা মৃতদেহ উদ্ধাৰ কৰা হয়। মৃতদেহটো বিহাৰৰ পূৰ্ণিয়া অঞ্চলৰ বাসিন্দা অৰ্জুন মেহতা বুলি আৰক্ষীয়ে চিনাক্ত কৰে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। খাৰুপতীয়াৰ বাহাবাৰী গাঁৱৰ ধনকলৰ শ্ৰমিক হিচাপে নিয়োজিত লোকজনৰ মৃত্যু সন্দৰ্ভত পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰাত আৰক্ষীয়ে এই সংক্ৰান্তত তদন্ত আৰম্ভ কৰিছে। তামোলপুৰ জিলাৰ বিভিন্ন বিদ্যালয়ত বিশেষ আধাৰ পঞ্জীয়ন আৰু উন্নীতকৰণ শিবিৰ অনুষ্ঠিত হৈছে। যোৱা 15 মে'ত অতিৰিক্ত জিলা আয়ুক্তই জাৰি কৰা নিৰ্দেশ অনুসৰি এই শিবিৰসমূহৰ আয়োজন কৰা হৈছে। 2027 চনৰ জানুৱাৰী পৰ্যন্ত পৰ্যায়ক্ৰমে জিলাখনত এনে শিবিৰ অনুষ্ঠিত কৰা হ'ব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে। ইউ আই ডি এ আইৰ নিৰ্দেশ অনুসৰি 5 বছৰৰ পৰা 7 বছৰ আৰু 15 বছৰৰ পৰা 17 বছৰ বয়সৰ শিশু আৰু কিশোৰসকলৰ বাধ্যতামূলক বায়োমেট্ৰিক উন্নীতকৰণ নিশ্চিত কৰাৰ বাবে এই শিবিৰসমূহৰ আয়োজন কৰা হৈছে। গোৰেশ্বৰ আৰু তামোলপুৰ খণ্ডৰ 792খন বিদ্যালয়তো বিশেষ আধাৰ পঞ্জীয়ন উন্নীতকৰণ শিবিৰ অনুষ্ঠিত হৈছে। ছাত্ৰ ছাত্ৰীসকলক আধাৰ কাৰ্ডৰ প্ৰতিলিপি, জন্মৰ প্ৰমাণপত্ৰ, বিদ্যালয়ৰ পৰিচয় পত্ৰ আৰু অভিভাৱকৰ ঠিকনাৰ প্ৰমাণপত্ৰসহ এই শিবিৰত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। ভূমি কেলেংকাৰীৰ অভিযোগত বিগত বৰ্ষৰ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হোৱা বৰপেটা ৰাজহ চক্ৰৰ প্ৰাক্তন চক্ৰ বিষয়া নুপুৰ বৰাৰ সহযোগী অভিযুক্ত লাটমণ্ডল সুৰজিৎ ডেকাৰ বাসগৃহত আজি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তালাচী অভিযান চলায়। তদাৰকী কোষৰ এটা ছজনীয়া দলে লাটমণ্ডলৰ বৰপেটাৰ দৰংকুচিত থকা বাসগৃহত অভিযান চলায়। বিশ্বকাপ ফুটবলৰ প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবলৰ প্ৰতিযোগিতাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে 32খন দেশৰ পৰিৱৰ্তে 48খন দেশে অংশগ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ 11ম বৈঠক অনুষ্ঠিত। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি। মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা আৰু আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
2: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। প্ৰিয় শ্ৰোতা, কাইলৈ পুৱা 10 বজাত নিবেদন কৰা হ'ব শিল্পী খগেন মহন্তৰ মৃত্যুবাৰ্ষিকী উপলক্ষে এটি বিশেষ অনুষ্ঠান, পাৰৰ পাখিত এখনি ফুলাম চিঠি। শুনিবলৈ নাপাহৰিব কাইলৈ পুৱা 10 বজাত। শ্ৰোতাসকলে, কাইলৈ নিশা 8:02 কথাশিল্প অনুষ্ঠানত ডক্টৰ ৰুবুল মাউত ৰচিত মোৰো এটা সপোন আছে শীৰ্ষক উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ প্ৰথম খণ্ডটি শুনিবলৈ পাব। মনত ৰাখিব কাইলৈ নিশা 8:02। এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছো মহিলা যুৱতীসকলৰ অন্তৰংগ অনুষ্ঠান আমৈ। আজিৰ আমৈ অনুষ্ঠানটি যুগুতাই আগবঢ়াইছে ৰূপম নাথে।

0: নমস্কাৰ শ্ৰোতাবৃন্দ, আপোনালোক আটাইলৈকে প্ৰীতি আৰু সম্ভাষণ জ্ঞাপন কৰি মই ৰূপম নাথে আৰম্ভ কৰিব লৈছোঁ আজিৰ আমোয় অনুষ্ঠান। আজিৰ আমোয় অনুষ্ঠানত পাতিব লৈছোঁ শিশুৰ সৰ্বাংগীন বিকাশত মাতৃভাষাৰ গুৰুত্ব সম্পৰ্কীয় কিছু কথা। মাতৃভাষা বুলি ক'লেই আমাৰ মনলৈ যি ধাৰণা আহে সেয়া হৈছে আমি জন্মস্বত্বভাৱে লাভ কৰা অৰ্থাৎ আইৰ মুখৰ ভাষাটোৱেই আমাৰ মাতৃভাষা। এই মাতৃভাষাৰ মানুহৰ জীৱনত বহু গুৰুত্ব আছে। বিশেষকৈ শিশুসকলৰ সৰ্বাংগীন বিকাশত মাতৃভাষাৰ বহু প্ৰভাৱ দেখা যায়। আমাৰসকল, মাতৃভাষানো কি, শিশুৰ বিকাশত কিদৰেনো মাতৃভাষাই সহায় কৰে, এই সম্পৰ্কে আমাক কিছু কথা অৱগত কৰিছে অসমীয়া বিষয়ৰ বিষয় শিক্ষক মানৱজ্যোতি বৰুৱাই। আহকচোন শুনো।
1: মাতৃভাষা শিক্ষাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত এটি চমু আলোচনা আগবঢ়াইছো। প্ৰথমতে চোৱা যাওক ভাষা কি। আমি সকলোৱে জানো যে ভাষা হৈছে মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ মূল মাধ্যম, আৰু এই ভাষা শব্দটো সংস্কৃত ভাষ ধাতুৰ পৰা উৎপত্তি হৈছে। মাতৃগৰ্ভৰ পৰা ভূমিষ্ঠ হৈ যেতিয়া এজন শিশুৱে পিতৃ মাতৃ মুখৰ পৰাই হওক বা পৰিয়ালৰ পৰাই হওক স্বতঃস্ফূৰ্তভাৱে যি ভাষা শিকে সেয়াই হৈছে মাতৃভাষা। আৰু এই মাতৃভাষাক এজন শিশুৰ প্ৰথম ভাষা বা ফাৰ্ষ্ট লেংগুৱেজ বুলিও কোৱা হয়। অসমীয়া সাহিত্যৰ অন্যতম কাণ্ডাৰী আনন্দৰাম ঢেকিয়াল ফুকনে কৈ গৈছে যে সকলো মহান জাতিৰ সাফল্যৰ ওপৰত থাকে মাতৃভাষাৰ চেনেহী বোল। মাতৃভাষা কেৱল ভাষাই নহয়, ই প্ৰতিনিধিত্ব কৰে এটা জাতিৰ অতীত, বৰ্তমান, ভৱিষ্যত আৰু এটা জাতিৰ ঐতিহ্যক। মাতৃভাষা শিশুৰ নিজস্ব ভাষা, অন্তৰৰ ভাষা, আৰু এই মাতৃভাষাটোৰ জৰিয়তেই শিশুৰ বৌদ্ধিক তথা মানসিক বিকাশ হয়। এটি শিশুৰ বাবে মাতৃভাষা হৈছে মাতৃ দুগ্ধ সদৃশ। শিশুৰ স্বাভাৱিক বিকাশৰ বাবে যেনেদৰে মাতৃদুগ্ধৰ অতিকৈ প্ৰয়োজন, সেইদৰে মানসিক বিকাশৰ বাবেও মাতৃভাষাটো সিমানেই প্ৰয়োজনীয়। মানুহৰ মনৰ বিৰহ বেদনাই হওক বা হাঁহি কান্দোনেই হওক বা মান অভিমান পৰিস্ফুট হয় মাতৃভাষাৰ মাধ্যমত, আৰু এই অমিতময় মাতৃভাষাৰ মাধ্যমতেই শিশুৰ ভাৱ চিন্তাই নিৰ্দিষ্ট ৰূপত গঢ় লৈ উঠে। মাতৃভাষাৰ বাহিৰে বিদেশী ভাষাৰ মাধ্যমত নিজৰ প্ৰতিভা বিকাশ কৰাৰ ক্ষেত্ৰত এজন শিশুৰ বহুতো বাধা আহি পৰিব পাৰে। অন্য ভাষাৰ মাধ্যমত যদি শিক্ষা গ্ৰহণ কৰিবলৈ দিয়া হয় তেতিয়া এটি শিশুৱে যথেষ্ট মানসিক পৰিশ্ৰম কৰিবলগীয়াও হ'ব পাৰে। এতিয়া যদি আমি চাবলৈ যাওঁ আন ভাষাৰ মাধ্যমতকৈ মাতৃভাষাৰ মাধ্যমত যদি এজন শিশুক শিক্ষা গ্ৰহণ কৰিবলৈ দিয়া হয় তেতিয়াহ'লে সেই শিশুজনৰ কল্পনা শক্তিয়েই হওক বা সৃজনীশীল প্ৰতিভাই হওক এই সকলোবিলাক সহজে বিকাশ হয়, আৰু সেইবিলাক সহজে বিকাশ হোৱাও পৰিলক্ষিত হোৱা দেখা যায়। আৰু আমি সকলোৱে জানো যে প্ৰখ্যাত মনস্তাত্ত্বিক পণ্ডিত যেনে জন ডিউ, পাৰ্চিনান, ফ্ৰয়েড আদিও মাতৃভাষাৰ মাধ্যমতে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। আৰু এই মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে যদি গ্ৰহণ কৰোঁ তেতিয়াহ'লে আমি বহুতো ক্ষেত্ৰত আমি সুবিধা লাভ কৰিব পাৰোঁ। আমি সকলোৱে জানো যে আমাৰ মাতৃভাষাটো আমাৰ জন্মস্বত্বৰ দৰে, আৰু আমি যদি মাতৃভাষাত শিক্ষা অৰ্জন কৰোঁ তেতিয়াহ'লে আমি আমাৰ জাতি, ভাষা, সাহিত্য, সংস্কৃতিৰ প্ৰতি অধিক দায়বদ্ধ হৈ পৰোঁ। মাতৃভাষাৰ মাধ্যমত যদি আমি শিক্ষা গ্ৰহণ কৰোঁ আমাৰ মনত জাতি প্ৰেম, নিজৰ জাতিটোৰ প্ৰতি থকা ভালপোৱা ভাৱ জাগ্ৰত হোৱাও দেখা যায়। তাৰ বাহিৰে আৰু এটা কথা, আমি যদি মাতৃভাষাৰ শিক্ষাৰ মাধ্যমত আমি শিক্ষাদান দিয়া হয় এজন শিশুক তেতিয়াহ'লে অৰ্থ ব্যয় নহয়, কাৰণ জন্মৰ লগে লগে এজন শিশুৱে প্ৰথম ভাষাটো স্বতঃস্ফূৰ্তভাৱে শিকিয়ে লয়, কাৰণ ভাষা হৈছে পৰিৱেশৰ দাস, পৰিৱেশৰ পৰা ভাষাটো আহৰণ কৰে এজন শিশুৱে, সেইকাৰণে অৰ্থ ব্যয়ো নহয় যদি আমি মাতৃভাষাৰ মাধ্যমত এজন শিশুক শিক্ষা দিওঁ। তাৰ বাহিৰেও তেওঁলোকৰ ঘৰুৱা শিক্ষকৰো সহায় ল'বলগীয়া নহয়। মানুহৰ আবেগ অনুভূতি প্ৰকাশ হয় বিশেষকৈ মাতৃভাষাৰ জৰিয়তে। ভাষাৰ প্ৰতি থকা আবেগে মানুহৰ অন্তৰত দেশপ্ৰেমৰ চেতনা জাগ্ৰত কৰিব পাৰে, আৰু ভাষিক একতাই মানুহৰ মনত জাতীয় সংহতিৰ ভাৱ বৃদ্ধি কৰাও দেখা যায়। মাতৃভাষাক এলাগি কৰি বিদেশী ভাষাৰে যদি আমি শিক্ষা প্ৰদান কৰি নিৰক্ষৰতা দূৰ কৰিব নোৱাৰে তো আমি সকলোৱে জানো। এখন দেশক একতাৰ দোলেৰে বান্ধি ৰাখিব পাৰি কেৱল মাতৃভাষাৰ জৰিয়তেহে। আৰু এতিয়া চোৱা যাওক, প্ৰতিজন মানুহৰ এক সামাজিক দায়িত্ব হ'ল নিজৰ মাতৃভাষা শিকাটো। মাতৃভাষা পুংখানুপুংখ জ্ঞান আহরণ করাটো আমার উত্তরদায়িত্ব। কিন্তু আজির এই বিশ্বায়নের যুগত আমি বেলেগ ভাষার শিকার দিকে আগবাড়িছো, সেটা আমি শিকিবই লাগিব। কারণ মানুষ পরিবেশের দাস বা পরিস্থিতির দাস, বর্তমান আমি সেটা করবই লাগিব। কিন্তু এইটো নহয় যে আমি নিজের মাতৃভাষাক এলাগি করিম, নিজের মাতৃভাষাক আমি পিছুয়াই থৈ যাম। এতিয়া আমি লোকরখিনিও গ্রহণ করব লাগিব, নিজরখিনিও গ্রহণ করব লাগিব। লোকরখিনি গ্রহণ করবলে যাওতে নিজরখিনি যদি আমি এড়ি থৈ আহোঁ, তেতিয়াহলে আমার নিজের অস্তিত্ব বা আমার নিজের দায়িত্ব সেগুলা কত থাকিব, বা আমি নিজকে এজন অসমীয়া বা আমি নিজকে এজন অসমর অসমীয়া বলে কেনেদরে কব পারিম। তেতিয়াহলে যদি আমি নিজের ভাষাটুকেই এলাগি করো, নিজের জাতিটুক এলাগি করো, তেতিয়াহলে আমার কি হব, বিশ্ব সভাত আমার নিজের বহার কোনো ঠাই না থাকিব, বিশ্বর আগত আমি কেনেদরে চিনাকি দিম যে আমি অসমীয়া। আর এই অসমীয়া বলে বিশ্ব সভাত চিনাকি দিবল হলে আমাক অসমীয়া ভাষা, কারণ অসমীয়া ভাষাহে আমার সকলকে একতার দোলে বান্ধি রাখিছে, বা অসমীয়া ভাষার জড়িয়তেহে আমি নিজের জাতিটো নিজের দেশখনক জিয়াই রাখিব পারিম। আর মাতৃভাষাক বাদ দিয়ে এজন মানুষের নিজের কোনো পরিচয় নাথাকে। তারপরে মাতৃভাষার সম্পূর্ণ জ্ঞানের অবিহনে আন একটা ভাষা কেতিয়াও আমি হৃদয়ঙ্গমও করব নোৱাৰিম, এটা আমি সকলোৱে জানো। আকো মানুষে যিখন দেশত জন্ম লয়, ডাঙর দীঘল হয়, সেই দেশখনের ভাষাটো নজনাতো কেবল দুর্ভাগ্যজনকই নহয়, অতি লজ্জাজনক বলেও মই ভাবো। সেইকাৰণে আমি নিজের ভাষাটো শিকার প্রতি আমার দায়িত্ব থাকিব লাগিব, কর্তব্যও থাকিব লাগিব। বিশেষকৈ আমি নিজের ভাষাটো অসমীয়া ভাষাটো শিকার ক্ষেত্রত আমি আগ্রহী হব লাগিব, আমিও শিকিব লাগিব, আমার সন্তানকো শিকাব লাগিব। তেতিয়াহে কি করিব পাৰিম, আমি আমার দেশখন, আমার জাতিক, আমার অসমীয়া ভাষাক আমি আগুয়াই লৈ যাব পাৰিম। শেষত কলংপৰীয়া কবি নবকান্তর ভাষাৰে সামৰিছো। তেও কৈ কৈছে নবকান্ত বৰুৱাই, হয়তো নহব পাৰে মোর ভাষা সবাতো সুরিয়া, তথাপি আপোন মোর ভাষা, তারেই প্রকাশ করো অন্তরের ভাব কুমলিয়া, সুখ দুঃখ স্নেহ শান্তি আশা। এই যে মই কলো কবিতা কেইখাৰি নবকান্ত বৰুৱাই কোৱা, তাতেই অসমীয়া ভাষার অস্তিত্ব, অসমীয়া ভাষার বিকাশ, বা আমার নিজের ভাষাটোর প্রতি থাকা দায়িত্ব কর্তব্য সকলোখিনি সুমাই আছে।
0: আমি সকল মাতৃভাষার শিক্ষার গুরুত্ব সম্পর্কে আমাক কিছু কথা কৈছিল অসমীয়া বিষয়ৰ বিষয় শিক্ষয়িত্রী পল্লবী শইকীয়াই। এনেদরে
2: শিশুর মাতৃভাষার শিকন প্রক্রিয়াটো আসলতে অতি গুরুত্বপূর্ণ বিষয়। আমি এটা কথা সকলোৱে জানো বা এটা কথা উপলব্ধি কৰো যে শিশু এতিয়া জন্মৰ পৰৱৰ্তী সময়ত মাতৃ অথবা পৰিয়ালৰ সংস্পৰ্শত প্ৰথমে ভাষাৰ সৈতে চিনাকি হয়। এই স্বাভাৱিক পৰিৱেশত সহজভাৱে যি ভাষা আহৰণ কৰে সেয়াই মাতৃভাষা। কথা হ'ল যে শিশু এতিয়াই এই স্বাভাৱিক প্ৰক্ৰিয়াৰ মাজেৰে ভাষা একোটাৰ শ্ৰৱণ আৰু কথন এই দুটা কৌশল আয়ত্ত কৰে। শ্ৰৱণ হৈছে শুনা প্ৰক্ৰিয়া আৰু কথন হৈছে একেবাৰে নিকটবৰ্তী মানুহখিনিৰ মুখৰ পৰা শুনি থকা কথাবোৰেই লাহে লাহে অনুকৰণ কৰে আৰু পিছত ক'বলৈ প্ৰয়াস কৰে। ইয়াক আমি প্ৰাকৃতিক অথবা নেচাৰেল গুণ বুলিও ক'ব পাৰোঁ। যিহেতু সকলো শিশুৱে পৰিৱেশৰ পৰা নিজে নিজেই ভাষাৰ আয়ত্ত কৰিব পাৰে, আসল প্ৰত্যাহ্বান আহি পৰে ইয়াৰ পিছৰ পৰ্যায়তহে, যেতিয়া ভাষাৰ লিখন আৰু পঠনৰ দৰে জটিল কলাৰ আয়ত্ত কৰিব লগা হয়। এয়া সম্পূৰ্ণৰূপে শিকন আৰু শিক্ষণ প্ৰক্ৰিয়াৰ যোগেদিহে সম্ভৱ হৈ উঠে। প্ৰথম দুটা পৰ্যায় শ্ৰৱণ আৰু কথনৰ দৰে এই দুটা পৰ্যায়ক স্বাভাৱিকতে আহৰণ কৰিব নোৱাৰে। লিখন অৰ্থাৎ লিখিবলৈ, পঠন অৰ্থাৎ পঢ়িবলৈ প্ৰয়োজন হয় পৰিপাটি অনুশীলনৰ, যাক আনুষ্ঠানিক শিক্ষাৰ ভিতৰতে ধৰা হয়। এই যে চাৰিটা পৰ্যায়ৰ কথা কোৱা হ'ল, এইকেইটাই শিশু এটিৰ মাতৃভাষাৰ শিকনৰ ভেটিস্বৰূপ। ইয়াৰ পৰাই শিশু এটিয়ে ভাষা শিকাৰ, ভাষা বুজাৰ আৰু ভাষাক অনুভৱ কৰাৰ যাত্ৰা আৰম্ভ কৰে। এইখিনিতে এটা কথা ক'বই লাগিব যে মাতৃভাষাৰ আহৰণৰ গোটেই প্ৰক্ৰিয়াটোত মাতৃ, পৰিয়াল, ঘৰখন নাইবা ওচৰৰ পৰিৱেশ আদিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰে। কাৰণ আমি সকলোৱে জানো যে শিশুৱে দেখি শুনি যিমান শিকে সিমান আনুষ্ঠানিকভাৱে শিকালেও নিশিকে। গতিকে চাৰিওফালৰ পৰিৱেশে ভাষাৰ বিকাশত বিশেষ ভূমিকা গ্ৰহণ কৰে। সেয়ে শিশুৱে কেনে পৰিৱেশত ডাঙৰ দীঘল হৈছে সেই কথাৰ ভিত্তিটো ভাষাৰ বিকাশৰ দিশটো নিৰ্ভৰ কৰে। ইয়াৰ পিছতে যেতিয়া শুদ্ধভাৱে ঘৰুৱা পৰিৱেশত মাতৃভাষাৰ চৰ্চাৰ বাট মুকলি হ'ব, তেতিয়াই পৰৱৰ্তী আনুষ্ঠানিক শিক্ষাৰ মাধ্যমেৰে আন আন বিষয়সমূহো শিশুৱে নিজৰ আয়ত্তলৈ আনিব পাৰিব। এই যে ভাষাৰ আয়ত্তকৰণ প্ৰক্ৰিয়াটো ঘৰখনৰ পৰা আহি বিদ্যালয় পৰ্যায় পায়হি, তেতিয়া অতি সতৰ্ক সঠিকভাৱে ভাষাৰ শিক্ষণ প্ৰক্ৰিয়াটো চলাই নিয়াটো ভাল। ধৰা হওক আখৰ চিনাকি, শব্দৰ গঠন, শব্দৰ সৈতে অৰ্থৰ পৰিচয়, এনেবোৰ সৰু সৰু দিশৰ পৰা আৰম্ভ কৰি পাঠ পঠনেই হওক বা সাধু কোৱা, গীত মাত, কবিতা আদি মাতিব পৰা বা শুদ্ধভাৱে কথোপকথন কৰা, এইবোৰ দিশত শিশুৰ অভিভাৱকসকল সচেতন হোৱাটো অতি প্ৰয়োজন। প্ৰথম পৰ্যায়ত ঘৰখনতেই এই পৰিৱেশ গঢ় দিব পাৰিলে ভাল। বিদ্যালয় পৰ্যায়তো ভাষা শিক্ষণৰ প্ৰণালী খুব সাৱধানে আৰু সতৰ্কতাৰে শিকোৱা হয়। আচলতে ভাষা শিক্ষাই শিশু কেৱল যোগাযোগ দক্ষতাৰে বিকাশ নঘটায়, ই আত্মবিশ্বাসো বঢ়ায়। সেয়ে আমাৰ পাঠ্যক্ৰমতো বিভিন্ন স্তৰত নানা কাৰ্যৰ সহায়ত ভাষা শিক্ষণৰ পদ্ধতি বৰ্তমান সময়ত আৰোপ কৰা হৈছে। তাতোকৈ ডাঙৰ কথা, মাতৃভাষাৰ দক্ষতা ছাত্ৰ ছাত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ। শিশুৰ মানসিক উৎকৰ্ষ সাধনতো বহুখিনি সহায় কৰে। সেয়ে আমাৰ শিক্ষা ব্যৱস্থাই মাতৃভাষাৰ বিকাশৰ ক্ষেত্ৰত বহু গুৰুত্ব প্ৰদান কৰিছে। পূৰ্বৰে পৰা চলি অহা শিক্ষানীতিসমূহকে ধৰি নতুন শিক্ষানীতিতো প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰা মাধ্যমিক পৰ্যায় বা তাৰ পৰৱৰ্তী সময়ৰ শিক্ষাটো মাতৃভাষাত শিক্ষা প্ৰদানৰ পোষকতা কৰিছে। লগতে শিক্ষাৰ মাধ্যমো মাতৃভাষা হ'বই লাগে বুলি উল্লেখ কৰিছে, যাৰ ফলত শিশুৰ পাঠ্যক্ৰমৰ ধাৰণ ক্ষমতা বৃদ্ধি হোৱাৰ লগতে শিকনীয় বিষয়সমূহো অধিক শক্তিশালী হ'ব। শেষত এটা কথা আমি মন কৰিব লাগিব, মাতৃভাষাৰ বিকাশে সকলো সৃষ্টিশীল দিশতে শিশুক আগবঢ়াই নিয়ে। এই কথাও গুৰুত্বপূৰ্ণ যে মাতৃভাষাৰ বিকাশত এগৰাকী মাতৃ বা পৰিয়ালৰ সদস্যসকলৰ অৰিহণা বহুখিনি থাকে। গতিকে ঘৰখন মাতৃভাষা শিকাৰ প্ৰথম অনুষ্ঠান। ঘৰুৱা পৰিৱেশৰ পৰা আহিহে শিশুৱে পিছৰ পৰ্যায়ত ক্ৰমান্বয়ে ভাষাটোৰ আটিগুৰি শিকিব পাৰে। শিশুৰ সৰ্বোচ্চ উত্তৰণত মাতৃভাষাৰ ভূমিকা অন্যতম। সেই সম্পৰ্কে বিশিষ্ট ভাষা বিজ্ঞানী ডক্টৰ ৰমেশ পাঠকে কৈছে যে মাক দেউতাকৰ ভাষাটোকে স্বাভাৱিকতে শিশুৱে শিকে। এই ক্ষেত্ৰত মাকৰ ভূমিকা সৰ্বাধিক বাবে মাতৃভাষা নাম দিয়া হৈছে। আচলতে মাতৃভাষা মানে সেইটো ভাষা যি ভাষাৰে এজন মানুহে চিন্তা কৰে, সপোন দেখে আৰু নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ আটাইতকৈ সহজ পায়।
0: অনুষ্ঠানৰ এইখিনিতে শুনো আহক ভূপেন হাজৰিকাৰ কণ্ঠৰ এই গীতটি।
3: সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হওঁ। সঁচা পিছে আমি অসমীয়া নহওঁ দুখীয়া বুলি শান্তনা লভিলে নহ'ব,

0: অসমী আইনিজক নবচালে অসমৰ হাতলে যাব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব।
1: আমৈসকল, ইমান পৰে আপোনালোকে আমৈ অনুষ্ঠানত শিশুৰ সৰ্বাংগীন বিকাশত মাতৃভাষাৰ ভূমিকা সম্পৰ্কে শুনিলে। আজিৰ অনুষ্ঠান ইমানতে সামৰি মই ৰূপম নাথে বিদায় লৈছো, নমস্কাৰ।
2: সমশ্ৰোতাকে নমস্কাৰ জনাই আজিৰ শিক্ষকৰ অনুষ্ঠান মুকলি কৰিছো।
3: আজিৰ অনুষ্ঠানত শুনক এটি কথিকা, ইংৰাজী লিখন কৌশল শিক্ষণ। কথিকাটি যুগুতাই আগবঢ়াইছে সপোন দুৱৰাই।
4: শিক্ষক শিক্ষয়িত্ৰীসকল, আজিৰ অনাতাঁৰ অনুষ্ঠানত ইংৰাজী লিখন কৌশল শিক্ষণৰ দ্বিতীয়টো পাঠ লৈছোঁ। ইয়াৰ আগৰ পাঠত আমি ৰিপৰ্ট ৰাইটিং শিক্ষণ সম্পৰ্কে কিছুমান

0: বুজাবুজিৰ চুক্তি। ধেমাজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত জোনাইৰ বিভিন্ন অঞ্চলৰ পৰা 6 জন শিশু শ্ৰমিক উদ্ধাৰ। আৰু আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আজি নীতি আয়োগৰ পৰিচালনা পৰিষদৰ 1ম বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে বিকশিত ভাৰতৰ দৰ্শন প্ৰাপ্তিৰ দিশত আগবঢ়াৰ লগে লগে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সামূহিক দায়বদ্ধতাও বৃদ্ধি পাইছে। ৰাজ্যসমূহৰ মাজত সহযোগিতা, আলোচনা আৰু বিচাৰধাৰাৰ আদান প্ৰদান হোৱা উচিত বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই ক্ষেত্ৰত নীতি আয়োগে এখন মঞ্চ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে গুণগত মানৰ শিক্ষা, প্ৰয়োজনীয় দক্ষতা আৰু নিয়োগৰ সুযোগ প্ৰদানৰ জৰিয়তে দেশৰ যুৱচামৰ বাবে সঠিক পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাটো মূলতঃ অগ্ৰাধিকাৰ হ'ব লাগে বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে বিকশিত ভাৰত নিৰ্মাণৰ যাত্ৰাত সবলীকৃত যুৱচামে চালিকা শক্তি হিচাপে কাম কৰিব। আজিৰ বৈঠকত সমগ্ৰ দেশত উদ্যমশীলতা, দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপনৰ স্থায়ী সুযোগ সৃষ্টিৰ উপায় সম্পৰ্কে আলোচনা কৰা হৈছে। বৈঠকত দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপাল সকলে ভাগ লৈছে। সম্প্ৰতি দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো বৈঠকত অংশগ্ৰহণ কৰিছে। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত আজি নতুন দিল্লীৰ গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ', কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু কেন্দ্ৰীয় চৰকাৰ তথা দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। এই চুক্তিখনে অসম নাগালেণ্ড সীমান্ত অঞ্চলত ব্যাপক পৰিসৰত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদনৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। অঞ্চলটোত মূল্যৱান হাইড্ৰকাৰ্বনৰো ভাণ্ডাৰ আছে বুলি জনা যায়। অৱশ্যে দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া সীমা বিবাদৰ বাবে এতিয়ালৈকে এই সম্পদৰাজিৰ সদ্ব্যৱহাৰ কৰিব পৰা হোৱা নাই। প্ৰস্তাৱিত চুক্তিখনে অৰ্থনৈতিক উন্নয়নৰ নতুন সুযোগ সৃষ্টি কৰি দুয়োখন ৰাজ্যকে একেলগে কাম কৰাত সহায় কৰিব। মাজুলী আৰক্ষী আৰু আবকাৰী বিভাগে আজি 1500 লিটাৰ অবৈধ বিলাতী সুৰা ধ্বংস কৰে। আদালতৰ নিৰ্দেশ অনুসৰি কমলাবাৰী ঘাটৰ সমীপৰ দৰবাৰ চাপৰিত ধ্বংস কৰা এই বিলাতী সুৰাখিনিৰ মূল্য 14 লাখৰো অধিক বুলি আৰক্ষীয়ে জনাইছে। দীৰ্ঘদিন ধৰি জিলাখনত একাংশ অসাধু ব্যৱসায়ীয়ে সুৰাৰ বেহা চলাই আহিছিল। আৰক্ষীয়ে এই সংক্ৰান্তত 19 জন ব্যৱসায়ীক আটক কৰাৰ লগতে 16টাকৈ গোচৰো ৰুজু কৰিছে। জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজশ্ৰী ধন্দিয়াই এই সন্দৰ্ভত সাংবাদিকৰ আগত সবিশেষ প্ৰকাশ কৰে।
1: যোৱা মাহকেইটাত মাজুলী আৰক্ষীৰ ফালৰ পৰা জিলাখনৰ বিভিন্ন ঠাইত অবৈধ সুৰাৰ বিৰুদ্ধে যি অভিযান চলোৱা হৈছিলে সেই সংক্ৰান্তত আমি বৃহৎ পৰিমাণে সুৰা জব্দ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু এই ক্ষেত্ৰত গোচৰ ৰুজু হৈছিলে। মুঠ 16টা গোচৰ ৰুজু হৈছে আৰু তাৰ ভিতৰত 19 জন আমি অভিযুক্ত কৰায়ত্ব কৰি আদালতলৈ প্ৰেৰণ কৰিছোঁ আৰু জব্দকৃত সুৰা যিখিনি আমি আজি ইয়াত নষ্ট কৰিছোঁ বা ধ্বংস কৰিছোঁ সেইখিনিৰ পৰিমাণ হৈছে 1475.75 লিটাৰ, মানে 1400 লিটাৰ ওপৰ সুৰা আমি আদালতৰ নিৰ্দেশ মৰ্মে আজি ইয়াত আমি নষ্ট কৰিছোঁ। কিন্তু বহুত দূৰ বাট আমাৰ এতিয়াও যাবলৈ আছে, কিয়নো দেখিছোঁ যে এতিয়াও কিছুমান ঠাইত কম সৰু সুৰাকৈ আগতকৈ অৱশ্যে বহুতখিনি কমিলে, নিয়ন্ত্ৰিত হ'ল, কিন্তু এতিয়াও বহুত ঠাইত চলি আছে সৰু সুৰাকৈ। সেইখিনিৰ বিৰুদ্ধেও আমি অভিযান অব্যাহত ৰাখিছোঁ। 1475.75 লাখ।
0: শিৱসাগৰ জিলা শিক্ষা বিভাগে শিক্ষাৰ্থীৰ স্কুল বেগৰ ওজন নিৰ্ধাৰণ কৰি কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বেগৰ সৰ্বাধিক ওজন 1.5 কিলোগ্ৰাম, তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে 2-3 কিলোগ্ৰামৰ ভিতৰত বা ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ বাবে 4.5 কিলোগ্ৰাম আৰু 10ম শ্ৰেণীৰ বাবে সৰ্বাধিক 5 কিলোগ্ৰাম নিৰ্ধাৰণ কৰা হৈছে। এই সন্দৰ্ভত শিৱসাগৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰাই এইদৰে কয়।
2: এই নিৰ্দেশনা অনুসৰি ছাত্ৰ ছাত্ৰীৰ শ্ৰেণী অনুযায়ী স্কুল বেগৰ ওজন নিৰ্ধাৰণ কৰি দিয়া হৈছিলে। প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে সকলো ছাত্ৰ ছাত্ৰীয়ে বেগৰ বিভিন্ন ওজন সন্নিৱিষ্ট কৰিছে ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক অৱস্থা, শাৰীৰিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি। এই চৰকাৰী নিৰ্দেশনাটোকে শিৱসাগৰ জিলাত বলবৎ হোৱাকে যোৱা 6 জুন তাৰিখে শিৱসাগৰ জিলাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা জাৰি কৰা হ'ল। ইয়াত উল্লেখ আছে যে চৰকাৰী হওক বা বেচৰকাৰী খণ্ডৰ হওক, সকলো খণ্ডৰ বিদ্যালয়ে শিশুৰ শাৰীৰিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি স্কুল বেগৰ যিটো চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ওজন সেইমতে তেওঁলোকে যাতে বিদ্যালয়লৈ অহাৰ ব্যৱস্থাটো।
0: উল্লেখযোগ্য যে এই নিৰ্দেশনা অমান্য কৰা বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও

0: এন ডি এ চৰকাৰৰ 12 বছৰীয়া শাসনকালৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ দিশক সোঁৱৰি আজি পশ্চিম কাৰ্বি আংলং জিলাৰ ভক্সঙত প্ৰগতি পদযাত্ৰা উলিওৱা হয়। এই পদযাত্ৰাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত সময়ছোৱাত হোৱা বিকাশ আৰু উন্নয়নৰ শ্লোগান দিয়া হয়। দুৱাৰ আমলা মণ্ডল বিজেপিৰ উদ্যোগত আয়োজিত প্ৰগতি পদযাত্ৰাত আমৰি সমষ্টিৰ বিধায়ক ডাঃ হাবেতেৰণ, পৰিষদীয় সমষ্টিটোৰ পাৰিষদ তথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰো উপস্থিত থাকে। মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নায়কে আজি জিলা উন্নয়ন সমিতিৰ বৈঠকত অংশ লৈ বিভিন্ন বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে। তেওঁ লোক নিৰ্মাণ বিভাগক মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য অহা বছৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে বিভিন্ন বিভাগৰ অভিযন্তাসকলক সময়ে সময়ে নিৰ্মীয়মান প্ৰকল্পসমূহ পৰিদৰ্শন কৰি কামৰ মান পৰীক্ষা কৰাৰ লগতে 2024-25 বিত্তীয় বৰ্ষত অনুমোদন লাভ কৰা প্ৰকল্পসমূহৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ বাবেও নিৰ্দেশ কৰে। মন্ত্ৰীগৰাকীয়ে 2022-23 বৰ্ষৰ পৰা 2024-25 বৰ্ষলৈ অনুমোদিত পথসমূহৰ নিৰ্মাণ কাৰ্য অহা ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰি নতুন পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে। পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ কামৰ পৰ্যালোচনা কৰি তেওঁ পঞ্চায়তী ৰাজ ব্যৱস্থা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আকাশবাণীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত অহা শনিবাৰে নিশা 8:02 অসমৰ শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ জয়ন্ত কৃষ্ণ শৰ্মা, ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়ো, প্ৰাক্তন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। চৰাইদেউ জিলাৰ আন্তঃগাঁথনিমূলক উন্নয়ন আৰু আৰ্থসামাজিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে তেল আৰু প্ৰাকৃতিক গেছ নিগম তথা অইল ইণ্ডিয়া লিমিটেডৰ মুৰববী বিষয়াসকলৰ আজি এখন বৈঠক অনুষ্ঠিত হয়। জিলা প্ৰশাসন আৰু জিলাখনৰ নৱনিৰ্বাচিত বিধায়কদ্বয়ৰ উপস্থিতিত এই বৈঠক জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ বিভিন্ন খণ্ডত সম্ভাৱ্য চি এছ আৰ আঁচনিসমূহৰ ৰূপায়ণ কৰাৰ লগতে বহনক্ষম আৰু অন্তৰ্ভুক্তিমূলক বিকাশৰ পৰিৱেশ গঢ়ি তোলাৰ বিষয়ে আলোচনা কৰা হয়। অনুষ্ঠানত চৰাইদেউ জিলা আয়ুক্ত ডঃ নিহা যাদৱ, জিলা আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানিছাৰ, মাহমৰাসমূহ জিলাৰ আয়ুক্ত আৰু অতিৰিক্ত জিলা আয়ুক্তৰ লগতে অইল আৰু ONGCৰ উচ্চপদস্থ চি এছ আৰ প্ৰতিনিধিসকল আলোচনাত উপস্থিত থাকে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16 স্থানত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে 32 দেশৰ পৰিৱৰ্তে 48 দেশে অংশগ্ৰহণ কৰিব। এই দলসমূহক 12 গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপত 4 দল থাকিব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দল দুটাই পোনপটীয়াকৈ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিব। ইয়াৰ উপৰিও তৃতীয় স্থানত থকা দল কেইবাটাও নক আউট পৰ্যায়লৈ যোগ্যতা লাভ কৰিব। প্ৰতিযোগিতাত মুঠ 104 খেল অনুষ্ঠিত হ'ব। ইয়াৰে ভিতৰত 72 গ্ৰুপ পৰ্যায়ত আৰু 32 নক আউট পৰ্যায়ৰ খেল আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। অসম নাগালেণ্ড সীমান্ত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি। ধেমাজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত জোনাইৰ বিভিন্ন অঞ্চলৰ পৰা 6 শিশু শ্ৰমিক উদ্ধাৰ আৰু আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা, কানাডা আৰু মেক্সিকোৰ 16 স্থানত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী সন্ধিয়াৰ আঞ্চলিক বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
1: CP Grams, centralized public grievance redressal and monitoring system.
2: ये है हर भारतीय नागरिक की शिकायत पर त्वरित कार्यवाही की गारंटी का पोर्टल। CP Grams एक ऐसी विश्वसनीय प्रणाली जो प्रत्येक नागरिक को सशक्त बनाती है
1: और सुशासन के हर स्तर पर अधिकारियों के जवाबदेही सुनिश्चित करती है। CP Grams, संवेदनशील, असरदार, जवाबदेह। आज ही लॉग इन करें CP Grams।
3: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছো কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ কৃষকবাণী। সময়ৰ লগে লগে আমাৰ কৰা কামবোৰো সলনি হৈ গৈ থাকে। আজিৰ সময়ত কৃষিৰ ক্ষেত্ৰখনত সেউজ গৃহৰ কথা বাৰুকৈয়ে চকুত পৰাবিধৰ। ইয়াক কিদৰে ব্যৱহাৰ কৰা হয়, লাভ কি ইত্যাদি কথাবোৰ জানিব পৰাকৈ এটি আলোচনা আপোনালোকক শুনাবলৈ লৈছোঁ। ইয়াত আমাৰ লগত ভাগ লৈছে দীপাংক বাৰিকে। প্ৰিয় শ্ৰোতা, কৃষিৰ জগতখনক আগুৱাই লৈ যাবৰ কাৰণে আমি নিত্য নতুন চেষ্টা কৰি আছোঁ, বা যিসকল বিজ্ঞ আছে তেখেতসকলে এই ক্ষেত্ৰত সদায় চিন্তা কৰি আছে আৰু তাৰ ফলাফলো খুব ভাল হৈ আহিছে। আজি যদি ভাবিছে মাটিৰ উৰ্বৰতা কমি গৈছে, তেতিয়াহ'লে হয়তো সাৰৰ আৱিষ্কাৰ হৈছে। আকৌ যদি ভাবিছে যে সাৰে ক্ষতি কৰিছে, তেতিয়াহ'লে পুনৰ আমি প্ৰাকৃতিক কৃষি কিদৰে কৰিব পাৰি সেইদৰে চিন্তা চৰ্চা হৈ আছে। এই চিন্তা চৰ্চাবিলাকৰ মাজতেই আমাৰ এটা বিশেষ চিন্তা হ'ল যে আমি যদিও প্ৰাকৃতিক কৃষি কৰি আছোঁ, তাৰ ভিতৰতো প্ৰাকৃতিক যিবিলাক সমস্যা আছে সেই সমস্যাবিলাকক পাৰ কৰিবৰ কাৰণে এটা নতুন ধৰণৰ ব্যৱস্থা হৈছে, সেইটো হৈছে আমি ঘৰ সাজি কৃষি কৰা। কথাটো যদি এনেকৈ কওঁ তেতিয়াহ'লে শুনিবলৈ অকণমান আচহুৱা, কিন্তু তথাপিও আমি কৃষিৰ ক্ষেত্ৰখনত ঘৰ সাজি খেতি কৰিব পাৰোঁ। এইটোক কয় পলি হাউচ বুলি কয়, বা নতুবা আমি গ্ৰীণ হাউচ বুলি যিটো কওঁ, সেউজ গৃহ। গতিকে সেউজ গৃহৰ জৰিয়তেও আমি খেতি কৰিব পাৰোঁ। কিদৰেনো কৰিব পাৰোঁ, ইয়াৰ পৰা লাভালাভ কি আৰু ইয়াৰ খৰচ কি, এই গোটেই কথাখিনি আজি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু তাৰ কাৰণে আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ বৰপাথৰীৰ এগৰাকী উদ্যমী কৃষক। তেখেতে কৃষিৰ ক্ষেত্ৰত যথেষ্ট কাম কৰি আছে আৰু তেখেতৰ পৰাই আমি এই কথাখিনি জানিবলৈ চেষ্টা কৰিম যে সেউজ গৃহনো কি বস্তু, কেনেকৈনো ইয়াত খেতি কৰা হয়, ইয়াৰ পৰা লাভালাভ কি, বা আমি কিয় ইয়াক আঁকোৱালি ল'ব লাগে। তেতিয়াহ'লে পোনপ্ৰথমেই মই আমাৰ বৰপাথৰীৰ উদ্যমী যুৱক দীপাংকৰ বাৰিকক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ।
1: নমস্কাৰ, ধন্যবাদ।
0: হয়, আৰু আমাৰ অনুষ্ঠানটো ইতিমধ্যে মই কৈছোঁৱে যে আমি কি কৰিবলৈ গৈছোঁ, আমাৰ কৃষকসকলক সেউজ গৃহৰ বিষয়ে পুংখানুপুংখভাৱে জনাব আমি চেষ্টা কৰিম, জানে বাৰু। তেতিয়াহ'লে পোন প্ৰথমে আহোঁ যে প্ৰথম যদি আমি ভাবোঁ যে সেউজ গৃহ, মই কৈছোঁ যে ঘৰ সাজি কৃষি কৰা, বিভিন্ন ধৰণৰ কৃষিৰ পদ্ধতি থাকে, আমাৰ কৃষকসকলে খুব ভালকৈয়ে জানে, কিন্তু তথাপিও আমি তেখেতসকলৰ ধাৰণাবিলাক যাতে আৰু বেছি সুস্পষ্ট হয় তাৰ কাৰণে আমি এই ধৰণৰ কিছুমান বিষয় সদায় বাছি লওঁ। এতিয়া আপুনি পোন প্ৰথমে আমাক জনাওক যে সেউজ গৃহটো কি বস্তু আৰু আমি ইয়াক কিয় ব্যৱহাৰ কৰোঁ বা কেতিয়াৰ পৰা ব্যৱহাৰ হৈছে।
1: ধন্যবাদ। সেউজ গৃহ বুলি ক'বলৈ যাওঁতে, সেউজ গৃহটো বহুত তেনেকুৱা একো ডাঙৰ বিষয় নহয়, একদম সহজ। আমি যোনটো পলিথিন ব্যৱহাৰ কৰি পেলাই আমি মানে এটা ষ্ট্ৰাকচাৰ বনাই পেলাই যোনটো খেতি কৰিবৰ কাৰণে যোনটো ঘৰ ব্যৱহাৰ কৰোঁ সেইটো হৈছে সেউজ গৃহ। আৰু সেউজ গৃহ বুলি কওঁতে তাতে দুটা কনচেপ্ট থাকে, এটা হৈছে আপোনাৰ যোনটো স্বাভাৱিকভাৱে বতাহ চলাচল কৰিব পৰা এটা, সেইটো এটা প্ৰকাৰৰ সেইটো এটা পলি হাউচ থাকে। আৰু দ্বিতীয়টো হৈছে কি, জলবায়ু নিয়ন্ত্ৰিত যোনটো পৰিৱেশ থাকে, যোনটো আপোনাৰ কোৱা হয় ক্লাইমেট কণ্ট্ৰল ছিষ্টেমৰ এটা পলি হাউচ থাকে। আৰু অসম বা ভাৰতবৰ্ষত যোনটো দেখা যায় সেইটো হৈছে আপোনাৰ যোনটো নেচাৰেলি ভেণ্টিলেটেড পলি হাউচ, মানে স্বাভাৱিক বতাহ চলাচল কৰি থকা পলি হাউচটোৰ প্ৰচলনটো বেছি হয়। আৰু ইয়াৰ যদি আমি প্ৰকাৰ হিচাপে ক'বলৈ যাওঁ, তেতিয়াহ'লে আমি 5 বা 6 প্ৰকাৰৰ তেনেকুৱা আমি পলি হাউচ পাব পাৰোঁ। আৰু আমি প্ৰথমতে দুটা কথা ক'লোৱে যে স্বাভাৱিক যোনটো এটা সেতু এটা হয়, আৰু দ্বিতীয়টো হৈছে
0: আপোনাৰ যিটো স্বাভাৱিক সেতুত চাৰিওফালটো বন্ধ নাথাকে,
1: সেইটো মানে বতাহ চলাচল কৰি থাকিব পাৰে। আৰু যোনটো ক্লাইমেট কণ্ট্ৰলৰ যোনটো ব্যৱস্থা থাকে সেইটোত বন্ধ, পূৰা সম্পূৰ্ণ আবদ্ধ অৱস্থাত মানে খেতিটো কৰা হয়।
0: আৰু তাত যিবিলাক বতাহ বা এনেকুৱা প্ৰয়োজনীয় যিখিনি কথা সেইখিনি আমি বেলেগ ধৰণেৰে যোগান ধৰিব লাগে,
1: বেলেগ ধৰণেৰে। তাতে কুলিং পেড থাকে,
0: হয় হয়,
1: কুলিং পেড থাকে, তাৰপিছতে আপোনাৰ এক্সজষ্ট ফেন থাকে, যোনটো আপোনাৰ পুৰা কন্ট্ৰল এনভাইৰনমেণ্টত যোনটো কৰা হয়।
0: গতিকে সেইটো মানে আচলতে ক'ব গ'লে সেইটো বেছি অত্যাধুনিক, মানে
1: বেছি অত্যাধুনিক আৰু সেইটো খৰচী ব্যৱস্থা,
0: খৰচী ব্যৱস্থা হয়,
1: আৰু যোনটো নেচাৰেলি কণ্ট্ৰলটো কম খৰচী ব্যৱস্থা। আৰু আমাৰ ইয়াতো একদম অসমতো ল' কষ্ট পলি হাউচটো ব্যৱস্থা কৰা হয়,
0: যিটো খুঁটাবিলাক বাঁহৰ
1: বাঁহৰ থাকে, সেইটো ল' কষ্ট পলি হাউচ ধৰক খেতিয়কসকল উপকৃত হৈছে অসমৰ ক্ষেত্ৰত। আৰু গোটেই যদি পলি হাউচৰ কনচেপ্টটো চোৱা যায়, আমাৰ যোনটো অফ ছিজন ফাৰ্মিং, অফ ছিজন ফাৰ্মিঙত আজি চাওক কৃষকসকলে উৎপাদনটো বৃদ্ধি হয় আৰু আয়টো উৎপাদনটো বৃদ্ধি হোৱাৰ লগে লগে আয় বৃদ্ধি হয়, আৰু আয় বৃদ্ধি কৰিবৰ কাৰণে কৃষকসকলে কিন্তু যোনটো আমাৰ পলি হাউচৰ ছিষ্টেমটোলৈ যাব লাগিব। আৰু আৰু এই দুটা পদ্ধতিৰ উপৰিও এটা আছে ল' টানেল পলি হাউচ। ল' টানেল পলি হাউচটোৰ ক্ষেত্ৰত কি হয়, আপোনাৰ সেইটো চাপৰকৈ মাটিৰ পৰা ঠিক গছটো যোনটো খেতি কৰা হয় সেই খেতিটোৰ জাষ্ট ওপৰেদি এটা টানেল মানে সুৰংগ টাইপ ব্যৱস্থাৰে কৰা হয় আৰু আটাইতকৈ কম খৰচী হয় সেইটো, তাতে মানুহ তলত সোমাব নোৱাৰে। মানে জাষ্ট ধৰক বিলাহীয়ে কৰিছোঁ, বিলাহী খেতিৰ ওপৰত আপোনাৰ টানেল এটা বনাই পেলাই তাৰ ওপৰত পলিথিন দি পেলাই আমাৰ বৰষুণৰ পৰা ৰক্ষা কৰিব পৰা যায় বা বতাহ ফ্ৰষ্ট যেতিয়া হয় তেতিয়াও সেইটো ব্যৱস্থাৰ পৰা ৰক্ষা কৰিবৰ কাৰণে ল' টানেল পলি হাউচটো আমি ব্যৱস্থা কৰিব পাৰোঁ। আৰু যদি আমি চাৰি নম্বৰত আলোচনা কৰিব বিচাৰোঁ তেতিয়াহ'লে সেইটো আপোনাৰ ৱাক ইন টানেল, মানে তাতে আপোনাৰ টানেলটো বনাই পেলাই তাতে টানেলটোৰ তলতো মানুহ অহা যোৱা কৰি পেলাই খেতি বাতি কৰিব পাৰে, সেইটো কম খৰচী, কিন্তু আপোনাৰ ল' টানেলতকৈ ৱাক ইন টানেলত খৰচটো অকণ বেছি হয়। আৰু যদি আমি পঞ্চমতে কওঁ যোনটো শ্বেড নেট, এতিয়া মানুহৰ এটা কনচেপশ্যন কি থাকে যে পলি হাউচ বুলি ক'লে অকল এই শ্বেড নেটটোৰ কথাই বুজি পায়, যোনটো আমাৰ সেউজ গৃহ বুলি যোনটো আমি হেৰি কৰোঁ, তাতে পলি হাউচটো এটা বেলেগ হেৰি হয় আৰু শ্বেড নেটটো বেলেগ এটা হেৰি হয়। শ্বেড নেটটোৰ তাৰ উপকাৰিতাটো হৈছে কি, তাতে আমাৰ সূৰ্যৰ যোনটো পোহৰ, সূৰ্যৰ পোহৰটোক মানে নিয়ন্ত্ৰিত মাত্ৰা এটা
0: প্ৰখৰতাটো নিয়ন্ত্ৰণ
1: নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, আৰু বৰষুণৰ প্ৰৱণ মানে প্ৰাবল্যতা যোনটো থাকে সেইটো নিয়ন্ত্ৰণৰ কাৰণেহে শ্বেড নেটটো ব্যৱহাৰ কৰা হয়। কিন্তু পলি হাউচটো টোটেলি আপোনাৰ হেৰি হয়, বৰষুণ
0: নিৰাপদ
1: নিৰাপদ হয়,
0: মানে সাধাৰণতে আমাৰ ইয়াত যিবিলাক ধৰক জীৱ জন্তু আছে যেনেকে ধৰক এই কেৰ্কেটুৱা হওক, বান্দৰ হওক বা শিয়াল হওক, এনেকুৱা যিবিলাক আমাক সততে অপকাৰ কৰি থকা যিবিলাক জীৱ জন্তু সেইবিলাকেও কিন্তু সেই পলি হাউচ যদি সোমাই আহিবলৈ অসুবিধা পায়,
1: অসুবিধা পায়, মানে যদি আপোনাৰ ভেণ্টিলেশ্যনৰ ব্যৱস্থাটো যোনটো খোলা মুক্ত যোনটো থাকে তাততো হেৰি হ'ব পাৰে, কিন্তু যোনটো আপোনাৰ পুৰা কম্পেক্ট হয় কম্পেক্টটোত মানে সেই
0: আহিবই নোৱাৰে,
1: আহিবই নোৱাৰে, মানে পোক পৰুৱাৰ উপদ্ৰৱটো কম হয় বা বেমাৰ আজাৰৰ উপদ্ৰৱটো কম হয়। অকল খেতিয়কজনে যে পলি হাউচটো বনোৱাৰ ক্ষেত্ৰত প্ৰথমতে অৱশ্যে কষ্টিংটো অকণ বাঢ়ে, কিন্তু যদি আপুনি অভাৰঅল কষ্টিংটো মানে সেইটো চাবলৈ যায় তেতিয়াহ'লে কষ্টিংটো লং টাৰ্মত আপোনাৰ কমি যায়। কিয় কমি যায়, আপোনাৰ পোক পৰুৱাৰ উপদ্ৰৱৰ কাৰণে তাৰ পৰা যদি আপুনি পৰিত্ৰাণ পায় তেতিয়াহ'লে আপোনাৰ কি হ'ব, তাতে আপোনাৰ সেই খৰচটো কমি গ'ল,
0: মানে ঔষধৰ খৰচ,
1: ঔষধৰ খৰচ কমি গ'ল, বেমাৰ আজাৰৰ খৰচ কমি গ'ল, যোনটো আপুনি ঔষধত খৰচ কৰিবলগীয়া আছিল সেই খৰচটো কমি যোৱাৰ ফলত কি হয়, আল্টিমেটলি কৃষকজন উপকৃতহে হয় যদি লং টাৰ্মত চাবলৈ যায়। আৰু দ্বিতীয় কথা, যেতিয়া আপুনি অফ ছিজন ভেজিটেবলছে কৰিলে ধৰক এতিয়া কেপচিকাম কৰিলে, তিয়ঁহ কৰিলে, বিলাহী কৰিলে, তেতিয়া কি হয় অফ ছিজনত বস্তুটোৰ দামটো বেছি হয়,
0: দুগুণ হৈ যায়, বেছি হয়,
1: বেছি হয়। এতিয়া ধৰক আপোনাৰ দুটকা বিলাহীটো চাৰে পাঁচ টকা বিলাহীটো যেতিয়া 80 টকাত বিক্ৰী কৰিব আল্টিমেটলি কিমান, প্ৰায়
0: 16 গুণ,
1: 16 গুণ বেছিকৈ পাব ন, গতিকে সেইটো ক্ষেত্ৰত যদি চাবলৈ যায় কৃষকসকল উপকৃতহে হয় পলি হাউচত খেতি কৰিলে, কিন্তু তাৰ বাবে প্ৰথম কষ্টিংটো অকণ বেছি হ'ব পাৰে।
0: আৰু আৰু কিবা ধৰণ আছে নেকি,
1: আৰু আৰু ধৰণ আছে, ধৰক এতিয়া আপোনাৰ আমাৰ এইটো ধৰক বাণিজ্যিকভাৱে যোনটো খেতি কৰা হয়, আজি আপোনাৰ অসমত মই সেইটো দেখা নাই, তেনেকুৱা ক'ৰবাত যদি কৰিছে দেখা নাই, কিন্তু আপুনি যদি অসমৰ বাহিৰত যাবলৈ যায় এটা ডালিম খেতি, ডালিম খেতি পলি হাউচৰ তলত কৰিছে আপোনাৰ গুজৰাটত চাবলৈ যদি যায়, সেইটো হৈছে আপোনাৰ ফাৰো টানেল মেথড বুলি কয়। ফাৰো টানেল মেথডত কি হয়, বহুত পলি হাউচ থাকে একেলগে, একেলগে বহুত পলি হাউচ থাকে, তাতে কি হয় আপোনাৰ ধুমুহা বতাহ বা আপোনাৰ বৰষুণৰ হেৰি প্ৰভাৱৰ পৰা মুক্ত পাবৰ কাৰণে ফাটি যায়, মানে হেৰি হোৱাৰ সময়ত আপোনাৰ ডালিমটো ফাটি যায়, ফাটি গ'লে কৃষকসকল লষ্ট হয়। কিন্তু যেতিয়া তেখেতসকলে এই ফাৰো টানেল মেথডৰ পলি হাউচ দি পেলাই খেতি কৰিবলৈ লৈছে, আজিকালি আপুনি চাওক চবতে আমাৰ অসমৰ যোনবিলাক ফলৰ দোকান চাওক, ফলৰ দোকানত ফলবিলাক ক'ৰ পৰা আহিছে, চব বাহিৰৰ পৰাই আহি আছে, আৰু বাহিৰত সেই তেনেকৈ আপোনাৰ ফাৰো টানেল মেথডৰ যোনটো পলি হাউচ, সেই পলি হাউচত খেতি কৰি পেলাই আমাৰ অসমৰ বা ভাৰতৰ বিভিন্ন ৰাজ্যলৈ কৃষকসকলে তেখেতসকলৰ উৎপাদনবিলাক পঠাই আছে। আৰু যদি ফুলৰ খেতি চাবলৈ যায়, ফুলৰ খেতিৰ ক্ষেত্ৰত জাৰবেৰা হওক বা তেনেকুৱা আপোনাৰ
0: মেৰিগল্ড, যিটো
1: মেৰিগল্ড হওক, আপোনাৰ অফ ছিজনত যোনটো খেতি হয় সেইটো আপোনাৰ পলি হাউচৰ তলতেই হয়। মই যদি নগাঁৱৰ প্ৰেক্ষাপটত ক'বলৈ যাওঁ, আমাৰ যোনখন ফুলৰ

0: বজাৰ আছে আপোনাৰ হবগাঁৱত। আমাৰ এতিয়া হয়তো দুই এজন কৃষকে পলি হাউচৰ তলত খেতি কৰি পেলাই বা ফুলৰ যোগানটো ধৰিছে, কিন্তু বাকী মেক্সিমাম আপোনাৰ গোলাপটো কওক, গোলাপ সেয়া চবটো পলি হাউচৰ
1: গোলাপ পলি হাউচত। আৰু আমি সেই কৃষকসকলৰ লগতো কথা পাতিছোঁ যিসকলে আমাৰ নগাঁৱৰ বজাৰখনত যোগান ধৰে। তেওঁলোকে কৈছে যে আমি ইয়াত গোলাপ কৰিব নোৱাৰাৰ প্ৰধান অন্তৰায়টোৱে হৈছে যে আমাৰ পলি হাউচ নাই।
0: হয়,
1: তেওঁলোকৰ সিমান ডাঙৰ পলি হাউচ নাই যে তেওঁলোকে গোলাপ কৰিব পাৰিব। গতিকে তেওঁলোকে গোলাপ নোহোৱাকৈ কেৱল মাত্ৰ নাৰ্জিটো, যিটো মেৰিগল্ড বুলি আমি কওঁ, সেইটো কৰে। আৰু গোলাপ কৰি পেলাই তেওঁলোকে সেই অসুবিধাটো পাইছে যে আমি ইয়াত যদি মুকলিভাৱে গোলাপটো কৰোঁ, গোলাপটোৰ পাহিটো বেছি মুকল খাই যায় আৰু সোনকালে নষ্ট হৈ যায়। সেই যিটো সুন্দৰ হৈ থুপ খাই থকা, যিটো বান্ধ খাই থকাৰ, যিটো কেৰেপা খাই থকা, যিটো ব্যৱস্থা মানে থাকে, যিটো সেই বস্তুটো তেওঁলোকে বোলে পলি হাউচত কৰিলেহে হয় সেইবুলি আমাক সেই কৃষকসকলে কিন্তু জনাইছে।
0: পলি হাউচত প্ৰথম কথাটো হৈছে আপোনাৰ, আপুনি গোটেইটো মই অলপ আগত উল্লেখ কৰিছোঁ, এইটো প্ৰথম আপোনাৰ ছানলাইটটো যদি আপোনাৰ কণ্ট্ৰল কৰিব পৰা যায়, আপোনাৰ বৰষুণৰ সেইটো যদি কণ্ট্ৰল কৰিব পৰা যায়, পানীৰ সেইটো যদি কণ্ট্ৰল কৰিব পৰা যায়। পলি হাউচৰ লগত আৰু এটা বিষয় সংযুক্ত হৈ আছে, সেই কথাটো এতিয়া যদি নকওঁ পিছত পাহৰি যোৱা যাব, সেইকাৰণে কৈ থওঁ, সেইটো হৈছে পানী যোগানৰ যোনটো ব্যৱস্থা। কাৰণ তাত আপোনাৰ নেচাৰেলি পানীটো নাপাব, যিহেতু ওপৰটো আপোনাৰ পূৰা কাভাৰ্ড আপ হৈ থাকে, গতিকে তাতে আপোনাৰ আটাইতকৈ উপযুক্ত পানী যোগানৰ ব্যৱস্থাটো হৈছে ড্ৰিপ ইৰিগেশ্যন। আৰু যিসকলে
1: পলি হাউচকে পানী পৰাৰ ব্যৱস্থাটো
0: যিসকলে অসমৰ বাহিৰত যিসকলে ফুলৰ খেতি কৰি আছে বা খেতিয়ক আছে, তেখেতসকলে কিন্তু সেই ড্ৰিপ ইৰিগেশ্যনৰ ব্যৱস্থাটো ৰাখি থৈছে। আৰু ড্ৰিপ ইৰিগেশ্যনৰ ব্যৱস্থাটো ৰখাৰ ফলত কি হৈছে, তেখেতসকলে কণ্ট্ৰল কৰিব পৰা যায় যে মোৰ ইমান সময়ত মই ফুলটো কাটিলে পাহিটো এনেকুৱা, আপুনি যোনটো ক'লে যে পাহিটো মুকল খাই নোযোৱাৰ ব্যৱস্থাটো হ'ব, সেই গোটেই সম্পূৰ্ণ এটা কণ্ট্ৰল এনভাইৰনমেণ্ট এটা তাতে ক্ৰিয়েট কৰিব পাৰে। কিন্তু আপুনি যদি বাহিৰত কৰে, তাতে আপোনাৰ সেই কণ্ট্ৰলটো যিমানটো পৰিমাণে আপুনি পানী দিব লাগে বা যিমানটো পৰিমাণে আপোনাৰ ছানলাইট পাব লাগে, সেই ব্যৱস্থাটো আপোনাৰ কণ্ট্ৰল ব্যৱস্থাটো নাথাকে। ফলত কৃষকসকলে যোনটো মানে অভাৱ অনুভৱ কৰি আছে, সেই অভাৱটো একমাত্ৰ উপায়টো, তাৰ চলিউশ্যনটো হৈছে পলি হাউচ। আৰু সেই পলি হাউচটো পাবলৈ আমাৰ বিভাগীয়ভাৱেতো যোগান ধৰি আছে, ধৰক MIDS বুলি এখন আঁচনি আছে, হৰ্টিকালচাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ হৰ্টিকালচাৰ যোনটো উইং আছে, তাতে MIDHৰ আণ্ডাৰত আপোনাৰ আৰু HMNH বুলি দুখন আঁচনি আছে। এই দুইখন আঁচনিৰ জৰিয়তে কৃষকসকলে পলি হাউচ পাবৰ কাৰণে মানে যোগাযোগ কৰিব পাৰে তেখেতসকলে কৃষি বিভাগৰ লগত।
1: হয় হয়, গতিকে এই যিখিনি পলি হাউচৰ প্ৰকাৰ আছে, এই প্ৰকাৰবিলাকৰ ভিতৰত যদি আমি এটা পলি হাউচ কৰি ল'ব পাৰোঁ, সেইটো আমাৰ কোনটো ক্ৰপ আমি কৰিম সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। যে আমি, আপুনি ক'লেই যে যদি ধৰক বিলাহীৰ দৰে চাপৰ জাতৰ আমি খেতি কৰিবলগীয়া হয়, তেতিয়াহ'লে সেই সুৰংগ পদ্ধতিত আমি কৰিব পাৰোঁ, হয়নে? আৰু কেতিয়াবা কিছুমান শস্যৰ কাৰণে হয়তো আপুনি যিটো অ'পেন ছিষ্টেমত কৰিব গ'লে, যিটোত বতাহটো চলাচল কৰি থাকিব পাৰে। সাধাৰণতে আমি দেখোঁ যে আমি যিবোৰ পলি হাউচ আমাৰ ইয়াত দেখি আছোঁ, সেইবোৰ দেখিছিলোঁ যে ওপৰখন যদিও বেকা কাৰ্ব, তথাপিও তাত কি হয়, এখন ছাল আৰু ইখন ছাল লগ নালাগে, মাজত অকণমান গেপ থাকে, নহয়নে বাৰু? সেইটোৱে বোধ কৰোঁ বতাহ চলাচল
0: মানে কি হয়, আপোনাৰ পলি হাউচত কি হয়, পুৰা কণ্ট্ৰল যোনটো নহয়, মানে কণ্ট্ৰল এনভাইৰনমেণ্ট যোনটো নহয়,
1: যিটো নহয়,
0: যোনটো আপোনাৰ
1: আবদ্ধ পদ্ধতিৰ যিটো নহয়,
0: তাতে কি হয়, যেতিয়া আপোনাৰ ৰ'দৰ প্ৰখৰতাটো বাঢ়িব, তাতে বতাহটো গৰম হয় ভিতৰত, পলি হাউচৰ ভিতৰত বৃহৎ গৰম
1: হয়, গৰম হোৱাৰ পলিথিন আছে,
0: পলিথিন আছে, গৰম হোৱাৰ লগে লগে কি হয়, যোনটো পাতল বতাহটো ওপৰলৈ গুচি যায়, গৰম বতাহটো
1: হয়,
0: যদি মাজত সেই গেপটো নাথাকে তেতিয়াহ'লে কি হ'ব, তাতে টেম্পাৰেচাৰটো বাঢ়ি যাব, টেম্পাৰেচাৰটো যদি বাঢ়ি যায় তেতিয়া কি হ'ব, আপোনাৰ খেতিটো নষ্ট হোৱাৰ চান্স থাকে। সেইকাৰণে সেই পদ্ধতিটো তেনেকেই বনোৱা হয় যে মাজত সেই গেপটো দিয়া যায় যাতে গৰম বতাহটো ওপৰলৈ ওলাই গুচি যায়। সেইটো গৰমৰ দিনৰ ক্ষেত্ৰত, কিন্তু ঠাণ্ডা দিনৰ ক্ষেত্ৰত আকৌ কি কৰা হয়, যদি আপোনাৰ অফ ছিজন কৰা হয় তেতিয়াহ'লে সেইটো আকৌ বন্ধ কৰি দিয়া যায়,
1: মানে সেইটো ব্যৱস্থাটো তাত থাকে,
0: বন্ধ কৰি দিলে কি হয়, তাতে টেম্পাৰেচাৰটো ৰাইজ কৰে, ফলত আপোনাৰ গৰম দিনত যোনটো পাচলি বা গৰম দিনৰ যোনটো শাক আপুনি ঠাণ্ডা দিনত কৰিব লগা হয় বা ঠাণ্ডা দিনৰ যোনটো শাক গৰম দিনত কৰিব লগা হয়, তেতিয়া সেই এনভাইৰনমেণ্টটো আওপকীয়াকৈ কণ্ট্ৰল হৈ থাকে।
1: গতিকে এটা যদি পলি হাউচ আমি সাজিবলগীয়া হয়, তেতিয়াহ'লে প্ৰথম আমি ভাবিব লাগিব যে আমি তাত কোনটো খেতি কৰিম।
0: সেইটো ওপৰত কৃষকজনে প্ৰথমতে মানে প্ৰথম হৈছে প্লেনিং, তাৰপিছত এক্সিকিউশ্যন। প্লেনিংটো যদি সঠিকভাৱে হয়, এক্সিকিউশ্যনটো সঠিকভাৱে হ'ব, আৰু এক্সিকিউশ্যনটো যেতিয়া সঠিকভাৱে হ'ব তেতিয়া উৎপাদনটো ভালকৈ পাব, আৰু উৎপাদনটো ভাল হ'লেহে কৃষকৰ হাতলৈ দুপইচা আহিব।
1: কাৰণ এইটো যিহেতু আপুনি কথাটো উনুকিয়াইছে যে এইটো এটা অকণমান খৰচী কথাও, কিন্তু ঘৰ এটা সাজি উলিওৱাটো খৰচী কথা, গতিকে সেই ঘৰটো আমি এনেকুৱাকৈ সাজিব লাগিব যাতে আমাৰ যিটো কৰিবলগীয়া খেতি সেই খেতিটোৰ কাৰণে মিল খায়, মিল খায়। আৰু আৰু এটা কথা তাৰ লগতে হয়তো জানিবলগীয়া আছে, সেইটো আপুনি ক'ব যে আমি এই যিবিলাক পলিথিনবিলাক থাকে সেই পলিথিনবিলাকৰ কিন্তু এটা এটা জোখ থাকে, গতিকে সেই নিৰ্দিষ্ট জোখটোৰ ঘৰটো হ'ব লাগিব। ধৰি ল'লোঁ 10 ফুটি পলিথিন পায়, আমি যদি ভাবি ল'লোঁ 15 ফুটি ঘৰ বনাম, তেতিয়াহ'লে আমাৰ কিন্তু 10x10 20 হ'ব, সেই 5 ফুট কিন্তু আমাৰ ক্ষতি হ'ব।
0: 5 ফুট ক্ষতি মানে নহয়, সেইটো আপুনি জোৰা লগাব পাৰিব, কিন্তু তাতে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে কিমান মাইক্ৰনৰ পলিথিন আমি ব্যৱহাৰ কৰিম,
1: কিমান মাইক্ৰ তাৰমানে কিমান ডাঠ,
0: কিমান ডাঠ। আমাৰ জেনেৰেলি যোনটো পাৰ্মিচেবল এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত বা এগ্ৰিকালচাৰ লগত ৰিলেটেড হৈছে 200 মাইক্ৰন, মিনিমাম 200 মাইক্ৰনৰ
1: মিনিমাম
0: হয়, মানে 600 গেজৰ যোনটো হেৰি, 600 গেজৰ এই 200 মাইক্ৰনৰ যোনটো পলিথিন, সেই পলিথিনটোৱে আপোনাৰ যোনটো তাতে সূৰ্যৰ ৰশ্মি পৰিব সেইটো ৱেল ডিষ্ট্ৰিবিউট কৰিব পাৰে, মানে ধুনীয়াকৈ মানে ভগাই দিব পাৰে। ফলত কি হয়,
1: ইউভি পলিথিন বুলি কয় নেকি,
0: ইউভি প্ৰটেক্টিভ হেৰি হয়, ইউভি আপোনাৰ ষ্টেবিলাইজ পলিথিন বুলি কয়, কিন্তু মাইক্ৰনটো মিনিমাম 200 মাইক্ৰন হ'ব লাগিব। কিন্তু আপোনাৰ দীঘল বা বহল ব্যৱস্থাটোৰ লগত তেনেকুৱা হেৰি নাই, সেইটো মিলাব পৰা যায় যে ইমান আপুনি সেইটো যদি কাষ্টমাইজ কৰিব, মানে আপোনাৰ যিমান হিচাপে আপুনি ঘৰটো বনাব সেই ঘৰটো হিচাপে আপুনি পিছত সেইটো মিলাই ল'ব পৰা যায়,
1: মানে সেই ধৰণে ধৰক এটা জোখ এটা আমি বজাৰত পাব পাৰোঁ,
0: পাব পাৰোঁ।
1: গতিকে সেই কথাকেইটা আমি মনত ৰাখিব লাগিব। আৰু তাৰপিছত কথাটো হ'ল, আমি খেতিটো কৰিলোঁ, খেতিটো কৰোঁতে যি যি খেতি কৰিম সেইধৰণে আমি পলি হাউচটো গঠন কৰি লওঁ, আৰু যদিহে আমাৰ ইয়াত ধৰক আমি কিমান দিন আমি এই পলি হাউচটো ৰাখিম,
0: কিমান দিন, সেইটো এটা খুব ধুনীয়া প্ৰশ্ন। আপোনাৰ এটা পলি হাউচে আপোনাৰ এখন পলিথিন চিটে আপোনাৰ, মই যোনটো 200 মাইক্ৰনৰ কথা ক'লোঁ, সেইটো আপোনাৰ 3-5 বছৰলৈকে ধুনীয়াকৈ চলি যায়। 5 বছৰ পিছত পলিথিনখন ক'ৰবাত হয়তো
1: পৰিব
0: পাৰে, আৰু কি হয় তাৰে ওপৰত আপোনাৰ কেতিয়াবা শেলৈ পৰি যায়, শেলৈ পৰি যোৱাৰ ফলত কি হয় আপোনাৰ যিমান পৰিমাণে পোহৰটো অহা যোৱা কৰিব লাগে সেই পোহৰটোৰ সেইটো জ্বতি পৰি যায়, ফলত 4-5 বছৰ পিছত পলিথিনখন চেঞ্জ কৰিব লাগে। আৰু যদি ধৰক আপোনাৰ ল' কষ্ট পলি হাউচৰ কথা যোনটো কথা কৈছিলোঁ, বাঁহেৰে বনোৱা সেই পলি হাউচৰ ক্ষেত্ৰত আপোনাৰ এনেও 5 বছৰ পিছত বাঁহটো নষ্ট হ'ব, আপুনি আকৌ নতুনকৈ এটা ষ্ট্ৰাকচাৰ বনাব পাৰিব। কিন্তু যদি পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰত যায় তেতিয়াহ'লে কিন্তু পলিথিনখন আপুনি 4-5 বছৰ পিছত পলিথিনখন সলাব লাগিব, ষ্ট্ৰাকচাৰটো থাকিব কিন্তু পলিথিনখন সলাব লাগিব। আমাৰ যোনটো অসমৰ প্ৰেক্ষাপটত মই এটা কথা যদি ক'বলৈ যাওঁ, ল' কষ্ট পলি হাউচটো পাৰ স্কুৱাৰ মিটাৰত যদি আমি চাবলৈ যাওঁ, বাঁহৰ যোনটো হেৰি বনা হয় সেইটোত আপোনাৰ 600-800 টকা খৰচ হয় পাৰ স্কুৱাৰ মিটাৰ। আৰু নেচাৰেলি ভেণ্টিলেটেড পলি হাউচ যোনটো, সেইটোত আপুনি যোনটো লোহাৰ ফ্ৰেমৰ বা হেৰিয়ৰ কথা কৈছে, তাতে আপোনাৰ 800-1100 টকা খৰচ হয় পাৰ স্কুৱাৰ মিটাৰ।
1: আৰু যোনটো
0: হয় আৰু যোনটো টোটেলি মানে হেৰি কৰা হয় ফুল্লি অট'মেটেড যোনটো হেৰি হয় সেইটো পাৰ স্কুৱাৰ মিটাৰ যোনটো হাইটেকৰ আকৌ তাতো দুটা আছে, এটা ফেন আৰু পেড থকা হেৰি আৰু এটা হাইটেক আছে। হাইটেকটোত আপোনাৰ টোটেলি আপোনাৰ কণ্ট্ৰল এনভাইৰনমেণ্ট হয়, এই যোনটো ফেন থকা হেৰি সেইটো 1500-2500 টকা খৰচ হয় ফেন থকাটোত, ফেন পেড থকাটো। আৰু ফুল্লি অট'মেটেড যোনটো সেইটো তাৰ পাৰ স্কুৱাৰ মিটাৰ 3000-4000 টকা খৰচ হয়,
1: মানে সেইটো ধৰক চেন্সৰৰ পৰা আদি কৰি
0: সব থাকিব, চেন্সৰ আপোনাৰ পানী দিয়াৰ
1: ব্যৱস্থা, অট'মেটিক পানী পাব বা লাইটৰো যদি প্ৰয়োজন
0: হয় সেইটো অট'মেটিক হেৰি হ'ব, টোটেলি অট'মেটিক যোনটো হেৰি সেইটো আপোনাৰ পাৰ স্কুৱাৰ মিটাৰ 3-4000 টকা খৰচ হ'ব।
1: হয়, গতিকে আমাৰ কৃষকসকলৰ কাৰণে আমি এই ধৰণৰ এটা চিন্তা এটা আজি লৈ আহিলোঁ যে আমাৰ সেউজ গৃহৰ জৰিয়তে আমি আমাৰ কৰা কামখিনি বেছি সুন্দৰ কৰি তুলিব পাৰোঁ আৰু ইয়াত আমি আয় বৃদ্ধি কৰিব পাৰোঁ, আৰু তাৰ লগে লগে যদি আমি আমাৰ সেই কৃষিজাত সামগ্ৰীবোৰৰ যদি ভেলু এডিশ্যন কৰিব পাৰোঁ, মানে মূল্য সংযোজন কৰিব পাৰোঁ, তেতিয়াহ'লে তাৰ পৰা হোৱা লাভ বহুগুণ বৃদ্ধি পায়। এই কথাখিনিৰ কাৰণে আমাৰ এটা চিন্তা লাগিব, আৰু যিটো টেকন'লজি সেই টেকন'লজিটো লাগিব, সেইটো শিকি ল'ব লাগিব, আৰু শিকি যদি তাক আমি কাৰ্যত প্ৰয়োগ কৰোঁ তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ লাভ বাঢ়ি যাব আৰু আমি খেতিয়ক হিচাপে সগৌৰৱে মানে জীয়াই থাকিব পাৰিম। গতিকে পুনৰবাৰ আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আপোনাৰ কৰ্মব্যস্ততাৰ মাজতে আমাৰ ইয়ালৈ আহিল, আমাৰ লগত এই কথাখিনি পাতিলে, আমাৰ কৃষকসকলক শ্ৰোতাসকলক এই কথাখিনি শুনাব পৰাকৈ আপোনাৰ পৰা সমল পালোঁ, সেয়েহে আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আৰু আকৌ আগলৈ এইধৰণে লগ পোৱাৰ কথা মনত ৰাখি আজিলৈ আমাৰ কথাখিনি ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ,
0: ধন্যবাদ মোকো নিমন্ত্ৰণ জনোৱাৰ বাবে। আজি আপোনালোকৰ জৰিয়তে কৃষকসকলৰ মাজত মোৰ মনৰ অভিব্যক্তিখিনি প্ৰকাশ কৰিবৰ কাৰণে যিখিনি সুবিধা দিলে তাৰ বাবে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ,
1: নমস্কাৰ। শ্ৰোতাই সেউজ গৃহৰ সম্পৰ্কে কৰা আলোচনাটি শুনিলে। এইবাৰ আহিছোঁ আজিৰ কৃষক শিতানলৈ। আজিৰ আমাৰ কৃষক বন্ধুজন হ'ল কঠীয়াতলী জুমুৰমূৰৰ আমূল বৰা। তেখেতৰ লগত হোৱা কথা বতৰাত ভাগ লৈছে আমাৰ প্ৰতিনিধি ইনুমণি মহন্তই।
2: প্ৰিয় কৃষক বন্ধু, আমি আজি উপস্থিত হৈছোঁহি কঠীয়াতলীৰ জুমুৰমূৰ অঞ্চলত। ইয়াত আমি এজন কৃষকৰ চোতালত এইমাত্ৰ আহি পাইছোঁ। তেখেতে চোতালতে, চোতাল বুলিয়ে ক'ব পাৰি, তাতেই তেখেতে দুয়োফালে ভাতকেৰেলা লগাই দিছে, হয়নে দাদা? এই যে ভাতকেৰেলা ইমানখিনি লগাইছে, আপুনি ইয়াৰ যিটো আলু, এইটো ক'ৰ পৰা সংগ্ৰহ কৰিছিলে?
3: এই বীজটো এজন মানুহ কৃষকৰ পৰা মই উঠাও, এই বীজটো অনা হৈছিলে,
2: হয়,
3: আনি পেলাই মই ইয়াত নতুনকৈ খেতি কৰিছিলোঁ। আজি 4 বছৰ হৈছে।
2: অঁ, মানে প্ৰতি বছৰে আপুনি খেতিটো কৰি?
3: প্ৰতি বছৰে কৰোঁ মই
2: ভাতকেৰেলা
3: খেতি কৰোঁ।
2: হয় হয়। ইয়াৰ যিখিনি মাটি, মানে মাটিটো তৈয়াৰ কৰি লৈছিলে, কি ধৰণে, কি কি সাৰ দিছিলে প্ৰস্তুত কৰোঁতে, মাটিৰ প্ৰস্তুতিটো কেনেকৈ কৰিছিলে?
3: প্ৰস্তুতি কৰোঁতে প্ৰথমে মই চূণ ছটিয়াই লৈছোঁ প্ৰায় 25-30 কেজিমান। তাৰপিছত হাল মাৰি চহাই ধুনীয়াকৈ থৈ দিছোঁ। কিছু এমাহৰ পিছত মই গোবৰ সাৰ বেছি প্ৰয়োগ কৰোঁ।
2: হয়,
3: গোবৰ পাৰ্য মানে মই এবাৰ 3 গাড়ী গোবৰ দিয়া হৈছে, 3 ট্ৰেক্টৰ মাটি, আপোনাৰ 2 কঠা 2.5 কঠামান হ'ব মাটি। এইখিনিতে গোবৰ 3 গাড়ী দি মই খেতি কৰিছোঁ। আৰু এতিয়া এই মাটিটো মানে খুব আলতীয়া মাটি, সেইটো কাৰণে মানে গোবৰ পৰিমাণটো বেছি দিবলগীয়া হৈছে।
2: হয়,
3: আৰু সাৰ জাতিটো খুব কম দিওঁ মই, যেনে চুপাৰটো দিওঁ,
2: হয়,
3: তাৰপিছত পটাছ দিওঁ, বাকী অন্যান্য সাৰবিলাক খুব কম পৰিমাণে 2-1 কেজিকৈ মাৰোঁ মানে কঠাত।
2: হয়,
3: গোবৰ সাৰটো মানে বেছি প্ৰয়োগ কৰোঁ,
2: গোবৰটো বেছিকৈ দিয়ে। হয়, এই যে যিখিনি ভাতকেৰেলা আপুনি এবছৰতে লগাই দিলেতো হৈ যায়, প্ৰতি বছৰে উঠি যায়,
3: এবছৰ লগালে আপুনি প্ৰতি বছৰে সেই আলু ৰৈ যায়,
2: ৰৈ যায়। হয়, গতিকে একো অসুবিধা নহয়,
3: এবছৰ লগোৱাৰ পিছত আপুনি 3 বছৰলৈকে কণ্টিনিউ কৰিব পাৰিব। 3 বছৰ মূৰত আকৌ আপুনি পুনৰ উভলি দিব লাগিব, উভলি পেলাই হাল মাৰি আকৌ চূণ ছটিয়াই, তাৰপিছত গোবৰ দি, তাৰপিছত আকৌ বীজটো আকৌ ৰোপণ কৰিব লাগিব।
2: হয়, আপোনাৰ যিহেতুকে আপুনি 4 বছৰ এই খেতিটোৰ লগত জড়িত হৈ আছে, কেনেকুৱা লাভালাভ?
3: লাভালাভ ভাল।
2: হয়,
3: আপোনাৰ মই 2.5 কঠা মাটিত 125,000-125,000 বিক্ৰী কৰোঁ।
2: হয়, আৰু ইয়াৰ যিখিনি চাং এবাৰ নতুনকৈ সলাইছে নেকি?
3: এবাৰ নতুনকৈ বনাইছোঁ,
2: সলাইছে। আগৰ চাংকেইখন অকণমান
3: বেয়া হৈ গৈছিলে,
2: অঁ, এতিয়া এই 3 বছৰ গুচি যাব?
3: 3 বছৰ যাবগৈ।
2: হয় হয়,
3: 3 বছৰ মূৰত যিটো বেয়া হয় সেই 2-1টা কামি সলাই দিওঁ, বাকী এইখিনি কামিয়ে চলি যায়। খুটা যিবিলাক বেয়া হয় সেইবিলাক প্ৰতি বছৰে সলাবলগীয়া হয়, কাৰণ এবাৰ মই খুটা চব জাতি বাঁহৰ খুটা দিছোঁ, জাতি বা ভলুকা বাঁহৰ খুটা, গোটেই 2 বছৰ চকুমুদিয়ে যাব খুটা। 2 বছৰৰ পিছত নেক্সট 1 বছৰ কাৰণে আকৌ খুটা প্ৰয়োগ কৰিব লাগিব নতুন।
2: এই গছবিলাকত পানী কিবা দিব লাগে নেকি? পানী কিমান দিব লাগে?
3: বৰষুণ নহ'লে পানী দিব লাগে,
2: পানী দিয়া ব্যৱস্থা?
3: পানী দিয়া ব্যৱস্থা মই সেই মটৰ ফিটিং হৈ আছে, এনে পাইপ আছে, এইবিলাক পাইপ লাগি আছে,
2: পাইপ দি পেলাই দি দিয়ে,
3: পানী দিওঁ।
2: হয়, আৰু ভাতকেৰেলাৰ গছৰ মাজত কিবা হালধীয়া এটা ওলমাই থৈছে, এইটো কি?
3: এইটো আপোনাৰ হেৰি পোক মৰিবৰ কাৰণে।
2: অঁ, কি দিছে তাত?
3: তাত এটা মেডিচিন আছে, বিস্কুট এটা আছে, সেই বিস্কুটৰ গোন্ধত মানে পোকবিলাক আহি পেলাই, বৰলৈ পোক যিটো সেইটো আহি মানে তাত সোমাই যায়, সোমাই সি মৃত্যুমুখত পৰে।
2: এইটো ক'ত কিনিব পায়?
3: এইটো আপোনাৰ হেৰি এই সাৰ দোকানত পোৱা যায়।
2: এইটো ওলমাই থ'লে হ'ল?
3: ওলমাই থ'লে হ'ল।
2: তেতিয়া পোকে অনিষ্ট নকৰে?
3: পোকে মানে এই বৰলা পোকটো নাহে, এনেই পোক মৰা, এনেই বেলেগ ঔষধ মেডিচিন দিবলগীয়া হয়, এইটো বৰলা পোকৰ কাৰণে। বৰলা পোকে আপোনাৰ ভাতকেৰেলাটো কলিতে পৰি বিন্ধি দিয়ে, তাৰ লগত সি বেয়া হৈ যায়।
2: কিছুমান ভাতকেৰেলা ডাঙৰ হ'বই নাপায়, মোজোৰা পৰি আহে, সেইটো তেতিয়া নহয় আৰু, এইটো নিবাৰণ হয় আপোনাৰ। হয়, এতিয়া আপোনাৰ ভাতকেৰেলা ফুলি আছে ন?
3: ফুলি আছে।
2: লাগিছে নেকি?
3: লাগিছে, আজি 2য় দিন বিক্ৰী কৰিছোঁ।
2: অঁ, কেনেকৈ কেজি?
3: কেজি 30 টকা।
2: হয় হয়, বৰ সুন্দৰ। এই ভাতকেৰেলাখিনি আপুনি বিক্ৰী কৰিবলৈ ক'ৰবালৈ যাব লাগে নে কি?
3: ইয়াৰ পৰা ইঘামাইলত যাওঁ, ইঘামাইলত এখন মাৰ্কেট হয়, ৰাতিপুৱা 5টা বজাৰ পৰা মানে 7টা বজালৈকে মাৰ্কেটখন থাকে, তাৰপিছত মাৰ্কেট বন্ধ হৈ যায়, তাৰপৰা পাইকাৰী লৈ যায় যোনে যেনেকৈ জলৈ নিয়ে তলৈ লৈ যায়।
2: হয় হয়, মানে আপুনি মানে বেচিবৰ কাৰণে একো অসুবিধা নহয়?
3: বেচাৰ কাৰণে একো অসুবিধা নাই।
2: হয়,
3: বেচাত অসুবিধা নাই,
2: বজাৰ আছে যিহেতু,
3: বজাৰ আছে, আপুনি যোৱা মাত্ৰকে বিক্ৰী লগে লগে।
2: অঁ,
4: আৰু আজি তিনি বছৰে আপুনি সেই বজাৰখনত যিহেতুকে গৈয়ে আছে, যিখিনি লোকেল মানুহ তেওঁলোকে নিশ্চয় জানে যে এজনে ভাতকেৰেলা খেতি কৰে, নহয়নে বাৰু? তেনেকুৱা আপোনাৰ গ্ৰাহক আছে ন?
3: গ্ৰাহক আছে,
4: হয়,
3: আপোনাৰ পাইকাৰী আছে,
4: হয়,
3: পাইকাৰী লৈ যায়,
4: হয় হয়,
3: আপোনাৰ প্ৰতিটো পাইকাৰী কোনোবাই সুজাই নিয়ে, কোনোবাই ডিফু নিয়ে, কোনোবাই ক'বালৈ পঠিয়াই, এই শিলচৰ পঠিয়াই, তেনেকুৱা।
4: এই খেতিটো কৰিবলৈ আপোনাৰ খৰচ কিমান হয় বাৰু? এবাৰটো আপুনি বাঁহ কিনিব লগা হৈছে?
3: বাঁহ কিনিবলগীয়া, বাঁহটো মোৰ নিজৰ ঘৰৰ,
4: নিজৰ, কিন্তু হাজিৰা লগাবলগীয়া,
3: হাজিৰা লগাবলগীয়া হৈছে, অকলে নোৱাৰিলো,
4: হয় হয়, কিন্তু যিটো খৰচ কৰে তাৰ ওপৰত আপুনি পায়?
3: পাওঁ, লাভালাভ বহুত,
4: বহুত লাভ হয়,
3: কাৰণ বাঁহটো মোৰ খৰচ নাই,
4: হয়,
3: তাৰ বাহিৰে হাজিৰা মানুহ খুব কম লগাওঁ, মই নিজে খাটো, গতিকে মোৰ খৰচটো কমি যায়, সেইটো ফালৰ পৰা মোৰ লাভটো বেছি হয়,
4: হয়। প্ৰিয় শ্ৰোতা, আমি একদম দেখিছোঁ তেখেতে চোতাল বুলিবলৈ নাই, গোটেইখন ভাতকেৰেলা ধুনীয়াকৈ লগাইছে, বৰ পৰিকল্পনা কৰি কামটো কৰিছে ন আপুনি? হয়, খুবেই ভাল লগা। তাৰোপৰি আপোনাৰ দেখিছোঁ মই বেঙেনা গছ আপুনি ৰুইছে, আপোনাৰ অমিতাৰ পুলি আছে, এই ধৰণৰ খেতিবিলাকো আপুনি কৰে?
3: এই বেঙেনা গছো আপোনাৰ লগাইছোঁ নিজে খাবৰ কাৰণে,
4: হয় হয়,
3: তাৰ বাহিৰে জলকীয়া গছ আছে, এই ভাতকেৰেলাৰ সীমাৰ কাণে কাণে জলকীয়া গছ আছে,
4: নেমু টেঙা লগাই,
3: নেমু টেঙা আছে, আপোনাৰ কচু পুলি আছে, আপোনাৰ হেৰি কচু, মানে টেকেলি কচু, তেনেকুৱা, ইফালে ভোল জিকা আছে, ইফালে
4: সেইখিনি, অঁ সেয়া ভোল জিকাৰ চাং, আপুনি
3: ভোল জিকা চাং,
4: এয়া জাতিলাও লাগি শেষ হ'ল ন,
3: জাতিলাও শেষ হ'ল, কোমোৰা আছে, এইবিলাক খাবলৈ,
4: খাবলৈ,
3: এইটো খোৱাৰ কাৰণে,
4: এইটো বিক্ৰী নকৰে,
3: বিক্ৰী নহয়, এইটো খাওক,
4: অকল ভাতকেৰেলাটো বিক্ৰী কৰে,
3: অকল ভাতকেৰেলাটো,
4: হয় হয় হয়, আপোনাৰ
3: মোৰ মানে এইটোৰ ওপৰতে মোৰ ভিত্তি, মোৰ ঘৰখন পৰিয়ালটো এই ভাতকেৰেলাৰ ওপৰতে ভিত্তি,
4: হয়, আপুনি কিয় ভাবি ল'লে যে ভাতকেৰেলা খেতিটো কৰিম বুলি?
3: খেতিটোত মোৰ প্ৰডাকশ্যনত লাভ আছে আৰু বিক্ৰী ভাল, মানে ৰৈ থাকিব নালাগে।
4: ভাতকেৰেলা ফুলবোৰ যেতিয়া আহে তেতিয়া ইটো ফুলৰ লগত সিটো ফুল লগ লগাই দিয়া কিবা ব্যৱস্থা কৰিব লাগে নেকি? এইখিনি কথা অকণমান কৃষকসকলক কওকচোন।
3: আপুনি ভাতকেৰেলা খেতি কৰিলে মতা গছৰ লগাই ল'ব লাগিব, মতা ভাতকেৰেলা, তাৰপৰা ৰাতিপুৱা 4 বা 5 বজাৰ ভিতৰত আপুনি মতা ভাতকেৰেলা ফুল ছিঙি থ'ব লাগিব, ঠিক 9-10 বজাৰ পৰা তেতিয়া ৰেণুটো পূৰঠ হয়, তাৰপিছত আপোনাৰ এই মাইকী ভাতকেৰেলা ফুলটোৰ পাহিটো আঁতৰাই তাত ক্ৰছ কৰাই দিব লাগে,
4: সেইটো আপুনি নিজে কৰিব?
3: সেইটো মই নিজে কৰোঁ।
4: আপুনি কেনেকৈ জানিব এইটো মতা ভাতকেৰেলা বুলি, কেনেকৈ জানিব গছডাল?
3: মই এইটো লগাই লৈছোঁ এক্সট্ৰাকৈ,
4: অঁ
3: এক্সট্ৰা আছে মতা ভাতকেৰেলা,
4: হয় হয়, এই কামখিনি কৰিবই লাগে ন?
3: কৰিবই লাগিব, নকৰিলে আপোনাৰ ভাতকেৰেলাটো ৰঙা পৰি যাব,
4: ৰঙা পৰি যাব, এনে গছডাল বগাই বগাই এইটো নহ'বগৈ ফলটো। ঠিকে আছে, আমাৰ কৃষক বন্ধুসকলে এই কথাখিনি জনা জানিবলগীয়া কথা, যিহেতুকে কিছুমান ভাতকেৰেলা বগাই থাকে কিন্তু নালাগে, কাৰণটো
3: লাগে কলিটো ৰঙা হৈ যায়,
4: হয়, আপোনাৰ লগত কথা পাতি ভাল লাগিল, আগলৈও আপোনাক লগ পাম, আজিৰ কথা বতৰা ইমানতে সামৰিছোঁ, নমস্কাৰ,
3: নমস্কাৰ।
1: ইমান পৰে শ্ৰোতাই আবুল বৰাৰ লগত হোৱা কৃষি সম্পৰ্কীয় কথা বতৰা শুনিলে। আজিলৈ আমাৰ সময়ো হৈ আহিল, সেয়েহে সমূহ শ্ৰোতালৈ ধন্যবাদ জ্ঞাপন কৰি মই ডম্বৰুধৰ গোস্বামীয়ে আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।

খন্তেক পিছতেই আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:05 শুনিবলৈ পাব এটি বৃন্দগীত। বৃন্দগীতটিৰ ৰচনা ডিম্বেশ্বৰ নেওগৰ। 7:10-7:45 কেন্দ্ৰীয় চৰকাৰৰ দ্বাদশ কাৰ্যকালৰ পূৰ্তিৰ হেতু প্ৰচাৰিত সমীক্ষামূলক অনুষ্ঠানৰ বিৱৰণ আমাৰ কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব। 7:45 নিবেদন কৰা হ'ব সুৰ লহৰী। 8:00 অসমীয়া মুখ্য বাতৰিৰ শিৰোনাম, 8:02 যুৱ ৰাগিনী আৰু 8:32 অসমীয়া বোলছবিৰ গীত শুনিবলৈ পাব।

8:45 সমাচাৰ সন্ধ্যা, 9:00 নিউজ এট 9 আৰু 9:15 একেজন গীতিকাৰৰ দ্বাৰা ৰচিত গীত শুনিবলৈ পাব।

নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব 9:25, 9:30 নিবেদন কৰা হ'ব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান, আৰু তাৰ পিছতেই নিশা 10:00 লগে

শ্ৰোতাসকলে কাইলৈ নিশা 8:02 এটি অনুষ্ঠান শুনিবলৈ পাব কথা শিল্প। এই অনুষ্ঠানত শ্ৰোতাসকলে ডক্টৰ ৰুবুল মাউত ৰচিত মোৰো এটা সপোন আছে শীৰ্ষক উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ প্ৰথম খণ্ডটি শুনিবলৈ পাব। মনত ৰাখিব, কাইলৈ নিশা 8:02।